ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বন্দনা।

প্রিয় শ্রোতা, এতিয়া ষ্টুডিওত আছো মই মিতালী বৰবৰা, ডিউটি ৰুমত আছে জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন, ইমৰাণ হুছেইন।

বন্দনা অনুষ্ঠানটির মানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্রোতাসকলে জোনালী ওজা বসুমতারী কণ্ঠৰ মহাপুৰুষ শ্রী শ্রী মাধবদেৱ বিৰচিত বৰগীত, নৃপেন চন্দ্ৰ দাস আৰু সংগীসকলৰ কণ্ঠৰ টুকাৰী গীত, তিলোত্তমা ডেকা আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত, নয়ন দাসৰ কণ্ঠৰ এটি লোকগীত আৰু সুবীৰ ৰঞ্জন তালুকদাৰৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুটমালা।
1: ডক্টৰ মহেশ্বৰ নেওগে কৈছিল, সকলো আৰ্টেই সত্য আৰু সৌন্দৰ্যৰ ভিতৰেদি মানৱাত্মাক বিকাশ দিয়ে, জীৱনৰ বাস্তৱ পদাৰ্থবোৰকে নানা ৰূপ দিয়ে। আৰ্ট আমাৰ সৌন্দৰ্যবোধ আৰু আন ভাৱধাৰাৰ আদান প্ৰদানৰ আলম। 64 কলাৰ ভিতৰত ভাস্কৰ্য, স্থাপত্য, চিত্ৰবিদ্যা, সংগীত আৰু কবিতা, এই 65টিৰে এটি শ্ৰেণী কৰি সিবোৰক ললিত কলা বা সুকুমাৰ কলা নাম দিয়া হৈছে। কঁহাৰ, কমাৰ, বাঢ়ৈ, তাঁতি আদিৰ কাৰুকাৰ্য নিম্ন শিল্প। ললিত কলা আৰু নিম্ন কলাৰ ভিতৰত পাৰ্থক্য ইমানেই যে নিম্ন শ্ৰেণীয়ে আমাৰ দৈনিক জীৱনৰ লাগতিয়াল বস্তুবোৰৰ যোগান ধৰে, কিন্তু ললিত কলাই বিশেষকৈ জীৱনৰ সেই দাবীবোৰৰ পৰা আঁতৰতে থাকি আনন্দৰ সঁফুৰা আমাৰ কাষ চপাই দিয়েহি। ললিত কলা নিমজ, ই আমাৰ দিনটীয়া শুকান জীৱনটোক জীৱ দি নিমজ আৰু ৰসাল কৰি তোলে। কবিতাৰ লগতে সাহিত্যও এটি আৰ্ট, ই আমাৰ অন্তৰাত্মাৰ আনন্দৰ কাৰণেই বিশেষকৈ জীয়াই আছে। ব্যৱহাৰত আৱশ্যক হোৱা সঁজুলি লৈ ললিত কলাৰ স্থান বা খাপ নিৰ্ণয় কৰা হয়। এই সঁজুলিবিলাকেৰে আৰ্টে বাহিৰৰ বাস্তৱক এক মানসিক গঢ় দিয়ে। খনিকৰে বতালী হাতুৰীৰে নিজৰ প্ৰাণত অঁকা বিদ্যাদেৱীৰ অভিব্যক্তিৰে হয়তো সৰস্বতীৰ মূৰ্তি গঢ়ে। চিত্ৰকৰে লেখনিৰে প্ৰাকৃতিক সৌন্দৰ্যৰ বা কোনোবা ৰূপহীৰ ৰূপৰ প্ৰতিৰূপ দিয়ে। শ্ৰীকৃষ্ণই বাঁহীৰ চেৱত নিজৰ প্ৰাণৰ আকৰ্ষণী মন্ত্ৰ ধ্বনিত কৰি তোলে। এই খনিকৰ, চিত্ৰকৰ বা সংগীতকাৰ শ্ৰীকৃষ্ণৰ প্ৰাণৰ যিবোৰ অনুভূতি, সি ক্ৰমে বতালী হাতুৰী, লেখনি আৰু বাঁহীৰ নিচিনা বাদ্যযন্ত্ৰৰ সঁজুলিৰ আশ্ৰয়ত বাহিৰৰ জগতৰ লোকৰ অন্তৰত সৌন্দৰ্যবোধ জগাই দিয়েহি। কিন্তু সাহিত্যত তেনে পাদাৰ্থিক সঁজুলিৰ আৱশ্যক নাই। শব্দৰ ঝংকাৰ বাদ দিলে কবিতাই পোনে পোনেই এখন অন্তৰত থাকি আন এখন অন্তৰৰ ওচৰত নিজা অনুভূতিৰ বিকাশ প্ৰাৰ্থনা কৰে বুলিব পাৰোঁ। সঁচা কথা ক'বলৈ হলে মানুহৰ কল্পনাক জীৱ দিবলৈ বা বাস্তৱক নতুনকৈ ৰূপ দিবলৈ ভাষাৰ নিচিনা নিমজ সঁজুলি আৰু নাই। সেইকাৰণেই সাহিত্য শ্ৰেষ্ঠ আৰ্ট। সাহিত্যই ভাষা আৰু তাৰ ভিতৰুৱা শব্দৰ সংগীতেৰে মানৱ প্ৰাণৰ অনুভূতিবিলাক প্ৰকাশ কৰে। সাহিত্যংশ সংগীতংশ সৰস্বত্যাহ কুশ যুগলং। সাহিত্য আৰু সংগীত বোলে বিদ্যাদেৱীৰ স্তন যুগল মাত্ৰ। সাহিত্যই এই দ্বিতীয় আৰ্ট সংগীতৰ নামমাত্ৰ সহায় হৈ ভাৱৰ বিকাশ প্ৰাৰ্থনাৰ সমিধান দিয়ে।
0: মুকুটামালা, আজিৰ মুকুটামালা ডক্টৰ মহেশ্বৰ নেওগৰ ৰচনাৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সুদৰ্শনা বৰুৱাৰ কণ্ঠৰ আহিৰ ভৈৰৱ ৰাগৰ এটি খেয়াল শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক।

প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানটি আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব দীপেন বৰুৱা, নীলাক্ষী দেৱী, অসীম জ্যোতি বৰুৱা, পাপৰি শৰ্মা আৰু প্ৰসন্নলালৰ কণ্ঠৰ গীত।

আজি নিশা 8:02 দৃষ্টিপাত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ে আলোচনা কৰিব বিদ্যুৎ নাথ চৌধুৰী, আতাউৰ ৰহমান আৰু ডক্টৰ মহানন্দ চুতীয়াই, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দক্ষিণ গুৱাহাটী বি এড কলেজৰ

পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত জল পদুমৰ পাঞ্চু উপন্যাসৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ড পাঠৰ প্ৰযোজনা ঋতুপৰ্ণা দাসৰ 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 6:55 জ্ঞান বিজ্ঞান পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি 9:15 জিলাৰ ৰেহৰূপ পুৱা 9:20 আৰু 10 বজাত হিন্দী চিনেমাৰ গীত

পুৱা 9:45 মিনিটত অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য পক্ষী যায় মন কপাইৰ তৃতীয় খণ্ড রচনা ডম্বৰুধৰ পাঠকৰ প্ৰযোজনা জয় হৰিদাসৰ দিনৰ 11:05 মিনিটত পৰাগমালা লাইভ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 52তম খণ্ড রচনা শ্যামা প্ৰসাদ শৰ্মাৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ দিনৰ 1:10 মিনিট আৰু সন্ধিয়া 7:45 মিনিটত তৃষা ৰাণী শইকীয়াৰ কণ্ঠৰ আধুনিক গীত 1:20 মিনিটত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব ৰাগ শুদ্ধ সারাঙ্গ 1:50 মিনিটত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতেৰে সজোৱা অনুষ্ঠান সুৰৰ জিঞ্জিৰি

দিনৰ আহাৰ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীত শিল্পী ভৱেশ ভূঞা। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ পাঠযোগিতাই আগবঢ়াব বৰ্ণালী মালাকাৰে। সন্ধিয়া 6:40 ৰীণা সেনগুপ্তৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 প্ৰীত দগান। 7:35 পূবালীৰ সুৰত সৰুৰাম তেৰণৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 9:00 চিত্ৰগীত। নিশা 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা আলেখ্যৰ তৃতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত ঋষিকেশ গাগুৰীৰ কণ্ঠৰ খেয়াল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি

বিশ্বভারতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি

0: আলাপ অনুরাগ
1: আভরণ
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ তিৰিয়তি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
2: আৱ ভয়েস গেটছ ইউ হার্ড এভৰিৱেৰ
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528
1: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী

0: সুগন্ধি দ্ৰব্য। সুগন্ধি দ্ৰব্যক বুজাবলৈ ইংৰাজীত কোৱা হয় পাৰফিউম বুলি। লেটিন শব্দ পাৰফিউমৰ পৰা পাৰফিউম শব্দটো আহিছে। ইয়াৰ অৰ্থ হ'ল ধোঁৱাৰ জৰিয়তে। পাৰফিউম তৈয়াৰ কৰা কলাবিধক পাৰফিউমেৰী বুলি কোৱা হয়। আৰৱ, ৰোমান আৰু পাৰ্চী লোকসকলে পাৰফিউম আৰু পাৰফিউমেৰীৰ সম্পৰ্কে যথেষ্ট চৰ্চা কৰিছিল। পূব এছিয়াৰ দেশসমূহতো পাৰফিউমেৰী বা সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা কলাৰ চৰ্চা হৈছিল। সুগন্ধি দ্ৰব্যৰ মৌলিক উপাদানসমূহৰ বিষয়ে প্লিনি ডি এল্ডাৰে তেওঁৰ নেচাৰেলিজ হিষ্টৰিয়া নামৰ পুথিত উল্লেখ কৰি গৈছে। হিন্দু সভ্যতাতো সুগন্ধি দ্ৰব্যৰ তৈয়াৰ কৰাৰ কলা প্ৰচলিত আছিল। খ্ৰীষ্টপূৰ্ব 3300 চনৰ পৰা খ্ৰীষ্টপূৰ্ব 1300 চনলৈকে এই কলাৰ প্ৰচলনৰ তথ্য পোৱা যায়। আয়ুৰ্বেদিক শাস্ত্ৰ চাৰক সংহিতা আৰু সুশ্ৰুত সংহিতাত সুগন্ধি দ্ৰব্যৰ ব্যৱহাৰৰ উল্লেখ আছে। ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী গণিতজ্ঞ বৰাহ মিহিৰৰ বৃহৎ সংহিতাতো সুগন্ধি দ্ৰব্যৰ বিষয়ে বহলভাৱে চৰ্চা কৰা হৈছে। সুগন্ধি দ্ৰব্যসমূহ হ'ল কিছুমান উদ্দায়ী জৈৱ যৌগ। এই পদাৰ্থৰ অণুবোৰ বতাহত উৰি শ্বাস প্ৰশ্বাসত আমাৰ ঘ্ৰাণেন্দ্ৰিয়ৰ সংস্পৰ্শলৈ আহি গোন্ধৰ অনুভূতি যোগায়। মানুহে যুগ যুগ ধৰি বিভিন্ন উদ্ভিদজাত পদাৰ্থৰ পৰা উদ্দায়ী যৌগসমূহ পাতন, দ্ৰৱণ আদি প্ৰক্ৰিয়াৰ দ্বাৰা আহৰণ কৰি ব্যৱহাৰ কৰি আহিছে। মিছৰৰ মামিবোৰৰ লগত সুগন্ধি দ্ৰব্য ভৰোৱা পাত্ৰ পোৱা গৈছে। খ্ৰীষ্টপূৰ্ব 370ৰ গ্ৰীক দাৰ্শনিক থিঅ'ফ্ৰেষ্টাছৰ ৰচনাত সুগন্ধি দ্ৰব্য প্ৰস্তুতিৰ উল্লেখ পোৱা যায়। তেওঁ সুগন্ধি দ্ৰব্যৰ উৎস হিচাপে বিভিন্ন গছৰ পাত, শিপা, ফুল আৰু ফলৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে। সুগন্ধি দ্ৰব্যসমূহ মূলতঃ 50টা বা ততোধিক উপাদান কৌশলগতভাৱে মিহলাই প্ৰস্তুত কৰা জটিল মিশ্ৰণ। প্ৰস্তুতকাৰীয়ে প্ৰায় 600 বিধ উদ্ভিদজাত উপকৰণ মিহলাই সুগন্ধি দ্ৰব্য তৈয়াৰ কৰে। সাধাৰণতে গোলাপ, জেচমিন, চিত্ৰনলা, গোন্ধবিৰিণা, লং, কমলা, চন্দন, অগৰু, দেৱদাৰু, কৰ্পূৰ আদি উদ্ভিদৰ পৰা আৰু কস্তুৰী পহু, বিভাৰ, জহামলজাতীয় প্ৰাণী আদিৰ পৰা সুগন্ধি দ্ৰব্য আহৰণ কৰা হয়। আধুনিক সুগন্ধি দ্ৰব্যৰ উদ্যোগ ঘাইকৈ গতানুগতিক প্ৰস্তুতি পদ্ধতিৰ ওপৰত প্ৰতিষ্ঠিত। এই কৌশল 1700 শতিকাত ফ্ৰান্সত উদ্ভাৱন কৰা হৈছিল আৰু ইয়াত বিভিন্ন সুগন্ধি উপকৰণৰ মিশ্ৰ এলকহলত দ্ৰৱীভূত কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল। কিন্তু এলকহলৰ তুলনাত বেছি পৰিমাণে সুগন্ধি উপকৰণ থকা দ্ৰব্যকহে সুগন্ধি দ্ৰব্য বোলা হয়। অধিক পৰিমাণৰ এলকহলযুক্ত দ্ৰব্যক অৰ্থাৎ পানী বোলা হয়। সুগন্ধি উপকৰণৰ গাঢ়তা সুগন্ধি দ্ৰব্যত 30-15%, অ'ডি পাৰফিউমত 8-15% আৰু অ'ডি কলনত 3-5% হয়। 1695 চনত ইটালীৰ গিয়োভানি পাওলো ফেমিনিছে আৱিষ্কাৰ কৰা অ'ডি কলন হৈছে প্ৰথম আধুনিক সুগন্ধি দ্ৰব্য। ই আজিও জনপ্ৰিয়। বিজ্ঞানীসকলে প্ৰাকৃতিক সুগন্ধি দ্ৰব্যসমূহৰ আণৱিক সংযুতি জনাৰ পাছত এই দ্ৰব্যবোৰ সংশ্লেষণ কৰাটো সহজ হৈ পৰে। ফলত বৰ্তমান সুগন্ধি দ্ৰব্য উদ্যোগসমূহ সংশ্লেষিত দ্ৰব্যৰ ভিত্তিত গঢ়ি উঠিছে। এনেবোৰ যৌগ মূল প্ৰাকৃতিক যৌগতকৈ তুলনামূলকভাৱে কম কাৰণে মানুহে সস্তাতে কিনিব পাৰে আৰু সুগন্ধি দ্ৰব্যবোৰ তেল, চাবোন, ক্ৰীম, চকলেট, অপমাৰ্জক পৰিষ্কাৰ দ্ৰব্য আদিত প্ৰয়োগ কৰাটো সহজ হৈ পৰিছে। সংশ্লেষিত সুগন্ধি দ্ৰব্যৰ ভিতৰত কুমেৰিন আৰু ভেনিলিনৰ নাম উল্লেখযোগ্য। কুমেৰিনৰ প্ৰাকৃতিক উৎস হ'ল উদ্ৰাফ নামৰ এবিধ উদ্ভিদ। 1875 চনত ৰসায়ন বিজ্ঞানী হেনৰি পাৰ্কিনে কুমাৰিন সংশ্লেষণ কৰে। তাৰ ঠিক পাছতে বাৰ্লিন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানী ফাৰ্ডিনেণ্ড টিএমএনে কৃত্ৰিম ভেনিলিন প্ৰস্তুত কৰাত সফলতা লাভ কৰে। 1889 চনত ফ্ৰান্সিছ ডেছপাৰ্ট ডজে চিত্ৰনেলৰ সংশ্লেষণ কৰে। ই হ'ল গোলাপ তেলৰ মুখ্য উপাদান। 1888 চনত গান্ধকলাৰ অনুৰূপ কৃত্ৰিম মৃগনাভী বা নাইট্ৰমাক্স সংশ্লেষণ কৰা হয়। সুগন্ধি দ্ৰব্যসমূহ মানুহৰ দৈনন্দিন জীৱনৰ লগত অবিচ্ছিন্নভাৱে সাঙুৰ খাই আছে আৰু এইবোৰ মানুহৰ সভ্যতা আৰু সংস্কৃতিৰো অংগ হৈ পৰিছে। এই দ্ৰব্যসমূহে মানুহৰ সৌন্দৰ্যপ্ৰিয়তা আৰু সুৰুচিৰ পৰিচয় দিয়ে আৰু মানুহৰ মানসিক সুস্থতা অটুট ৰখাটো সহায় কৰে।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে।

পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127 এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ভাৰতে 2025-26 বিত্তীয় বৰ্ষত 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,00,000 কৃষকে নিজৰ নাম নথিভুক্ত কৰিছে। CBSE দ্বাদশ শ্ৰেণীৰ উত্তৰবহী পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কালি নথিয়ে বৃদ্ধি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক পঞ্চম প্ৰজন্মৰ চুখয় SU-57

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৃঢ়তাৰে কৈছে যে ভাৰতৰ অৰ্থনীতিৰ ভেটি ব্যতিক্ৰমীভাৱে শক্তিশালী হৈ আছে। গোলকীয় অৰ্থনৈতিক সংকটৰ সময়তো 2025-26 বিত্তীয় বৰ্ষত ভাৰতে 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে। কালি সন্ধিয়া দমনত 2,970 কোটি টকাৰ ব্যয়সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শৃংখলা উদ্বোধন কৰাৰ পাছত সমবেত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতিৰ দেশসমূহৰ অন্যতম। তেওঁ নাগৰিকসকলক নিশ্চয়তা দি কয় যে দেশে সংস্কাৰমূলক পদক্ষেপ, ব্যাপক আন্তঃগাঁথনিমূলক উন্নয়ন তথা দুখীয়া শ্ৰেণীৰ লোকৰ বাবে কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে অগ্ৰগতিৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে শক্তিখণ্ডৰ আত্মনিৰ্ভৰশীলতাত গুৰুত্ব প্ৰদান কৰি কয় যে বিশ্বই সেউজ ভৱিষ্যতৰ দিশে আগবাঢ়িছে আৰু ভাৰতে অৰ্থনৈতিক বিকাশ তথা পৰিৱেশতন্ত্ৰ সংৰক্ষণৰ মাজত ভাৰসাম্য স্থাপন কৰি এই দিশত সক্ৰিয়ভাৱে আগবাঢ়ি গৈছে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে চুৰাটত 18,000 কোটি টকাতকৈও অধিক ব্যয়সাপেক্ষ কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প মুকলি কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভাৰতৰ মুঠ নবীকৰণযোগ্য শক্তি সামৰ্থ 250 গিগাৱাট বুলি উল্লেখ কৰি কয় যে গুজৰাটে অকলেই 50 গিগাৱাটৰ অৰিহণা আগবঢ়াই আহিছে। তেওঁ লগতে কয় যে দেশে শক্তিখণ্ডত আত্মনিৰ্ভৰশীল হোৱাৰ বাবে সৌৰ শক্তিৰ পৰা সেউজ হাইড্ৰজেন আৰু সেউজ এমনিয়ালৈ গতি কৰাৰ ক্ষেত্ৰত এক বৃহৎ ভূমিকা পালন কৰিছে। চুৰাটৰ পৰিৱৰ্তিত যাত্ৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে মহানগৰখনক সেউজ মহানগৰলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰে।
1: দুনিয়া অব হৰিত যুগ কি তৰফ গ্ৰীণ ফিউচাৰ কি তৰফ বহুত হি সাৱধান হৈ চুকি হে। ভাৰত ভি গ্ৰীণ গ্ৰোথ পৰ বহুত অধিক কাম কৰ ৰহা হে। और इसमें भी गुजरात राज्य है जिसने इस शताब्दी के प्रारंभ में ही सरकार में क्लाइमेट चेंज का अलग डिपार्टमेंट बनाया था और गुजरात के चारणका गांव में भारत का पहला सोलर पार्क भी बनाया गया था।
0: কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চলিত মাহ পৰ্যন্ত খেত বাজাও অভিযানত দেশৰ 9,42,00,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। কৃষি ক্ষেত্ৰত নিয়ন্ত্ৰিত সাৰ প্ৰয়োগ বৰ্তমান ৰাষ্ট্ৰজোৰা গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। কৃষি ক্ষেত্ৰত সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, ভূমিৰ উৰ্বৰ শক্তি অটুট ৰখা আৰু বৃহনক্ষম কৃষি পদ্ধতি অনুশীলন কৰাৰ অৰ্থে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই অভিযানৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানৰ অধীনত 17,800খন সজাগতা অনুষ্ঠান আয়োজন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশৰ 6,98,00,000 কৃষকক সামৰি লোৱা হৈছে। ইয়াৰ উপৰি প্ৰায় 3,700টা প্ৰশিক্ষণ অনুষ্ঠানৰ আয়োজন কৰি কৃষকসকলক সাৰৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, ভূমি স্বাস্থ্য পৰিচালনা আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ ক্ষেত্ৰত 1,57,00,000 অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। প্ৰকাশ কৰা অনুসৰি 8,850টা ক্ষেত্ৰ প্ৰদৰ্শনৰ জৰিয়তে কৃষকসকলক জৈৱিক সাৰৰ ব্যৱহাৰ আৰু বিকল্প কৃষি উৎসসমূহৰ বিষয়েও অৱগত কৰোৱা হৈছে। এই প্ৰদৰ্শনৰ জৰিয়তে দীৰ্ঘদিনৰ বাবে ভূমিৰ উৎপাদনশীলতা ধৰি ৰখা আৰু কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰৰ ব্যাপক ব্যৱহাৰ ৰোধ কৰাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ সূত্ৰই কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীসকলে স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত 2026 চনত বৰ্তমানলৈকে মুঠ 1,076গৰাকী ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা ভাৰতলৈ উভতাই পঠিওৱা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সদৰি কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে প্ৰকাশ কৰে যে ইয়াৰ পূৰ্বে 2025 চনত 3,567গৰাকী ভাৰতীয়ক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে আইনী প্ৰব্ৰজন প্ৰক্ৰিয়া সুৰক্ষিত ৰাখি অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ পন্থা সন্দৰ্ভত নতুন দিল্লী আৰু ৱাশ্বিংটনে যৌথভাৱে কাম কৰি আছে। ভাৰতত অবৈধভাৱে বসবাস

কৰা বিদেশী নাগৰিকসকল সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে ইয়াৰ বাবে দেশৰ নিৰ্দিষ্ট আইন আছে। বিশেষকৈ অবৈধ বাংলাদেশী নাগৰিকসকলক উভতাই পঠিওৱাৰ বাবে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক ব্যৱস্থা আছে। ভাৰতে এনে গোচৰসমূহ বাংলাদেশ চৰকাৰলৈ নাগৰিকত্ব পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে উভতাই পঠিওৱাৰ ব্যৱস্থা কৰা হয়। অৱশ্যে তেনে বহু অনুৰোধ বৰ্তমানো বাংলাদেশৰ তৰফৰ পৰা বিবেচনাধীন হৈ আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সম্পৰ্ক অতি শক্তিশালী আৰু ই বহু বছৰ ধৰি অব্যাহত আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সুদৃঢ় কৌশলগত অংশীদাৰিত্বৰ কথা দোহাৰি নতুন দিল্লীক ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ অত্যাধুনিক যুদ্ধ বিমান সুখয় SU-57 আগবঢ়োৱাৰ লগতে ভাৰততে ইয়াৰ যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে। ছেইণ্ট পিটাৰ্ছবাৰ্গ অৰ্থনৈতিক মঞ্চৰ বৈঠকত বিশ্বৰ আগশাৰীৰ সংবাদ সংস্থাসমূহৰ মুৰববীসকলৰ সৈতে হোৱা এটা বাৰ্তালাপত ৰাষ্ট্ৰপতি পুটিনে কয় যে এই যুদ্ধ বিমান কাৰ্যসূচীত নতুন দিল্লীক অন্তৰ্ভুক্ত কৰিবলৈ মস্কো এতিয়াও অত্যন্ত আগ্ৰহী। ইয়াৰ উপৰি সংহত আকাশী প্ৰতিৰক্ষা ব্যৱস্থাসহ অন্যান্য গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা ক্ষেত্ৰতো ভাৰতৰ সৈতে একেলগে কাম কৰিবলৈ ৰাছিয়া সাজু বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি থলুৱাভাৱে সুদৰ্শন চক্ৰ শীৰ্ষক আকাশী প্ৰতিৰক্ষা ব্যৱস্থা বিকশিত কৰি আছে আৰু ৰাছিয়াৰ পৰা ক্ৰয় কৰা S-400 মিছাইল প্ৰণালী ইয়াৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পূৰ্বে আমেৰিকাৰ নিষেধাজ্ঞা জাৰি কৰাৰ সকিয়নিৰ মাজতো ভাৰতে ৰাছিয়াৰ সৈতে 5টা S-400 মিছাইল প্ৰণালী ক্ৰয় কৰাৰ বাবে $5 বিলিয়ন এখন চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ইতিমধ্যে ইয়াৰে 4টা স্কোৱাড্ৰন ভাৰতক হস্তান্তৰ কৰা হৈছে। ভাৰতে পাকিস্তানৰ অবৈধ দখলত থকা গিলগিত বাল্টিস্তান বিধানসভাৰ তথাকথিত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনাক লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কাইলৈ অৰ্থাৎ 7 জুনত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ভাৰতে পুনৰবাৰ স্পষ্ট কৰিছে যে 1947 চনত জম্মু আৰু কাশ্মীৰৰ ভাৰতত অন্তৰ্ভুক্তিৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছৰে পৰা গিলগিত বাল্টিস্তানসহ সমগ্ৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এটি অবিচ্ছেদ্য অংগ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে পাকিস্তানৰ এনে প্ৰচেষ্টাই অবৈধভাৱে দখল কৰি ৰখা অঞ্চলসমূহত চলি থকা মানৱাধিকাৰ উলংঘন, ৰাজনৈতিক দমন বা স্বাধীনতা খৰ্ব কৰাৰ দৰে মূল বিষয়সমূহ লুকুৱাব নোৱাৰে। নতুন দিল্লীয়ে পাকিস্তানৰ এই কাৰ্যকলাপক সম্পূৰ্ণৰূপে নস্যাত কৰাৰ লগতে দৃঢ় স্থিতি প্ৰকাশ কৰিছে যে পাকিস্তানে অবৈধভাৱে দখল কৰি থকা ভাৰতীয় ভূখণ্ডসমূহ অনতিবিলম্বে খালী কৰিব লাগিব। ভাৰত আজি চণ্ডীগড়ৰ মোল্লানপুৰৰ মহাৰাজা য়দৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। এই খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। ভাৰতে 2025-26 বিত্তীয় বৰ্ষত 7.7% অৰ্থনৈতিক বৃদ্ধি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চলিত মাহ পৰ্যন্ত খেত বচাও অভিযানত দেশৰ 9,42,000 কৃষকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰতক পঞ্চম প্ৰজন্মৰ সুখয় SU-57 যুদ্ধ বিমান আগবঢ়োৱাৰ লগতে ভাৰততো যৌথ উৎপাদনৰ প্ৰস্তাৱ দিছে আৰু ভাৰত আৰু আলহী দল আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট খেলখন কালি চণ্ডীগড়ত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া শুনক আজি পুৱা।
1: প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 22 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ ষষ্ঠী তিথি।

জ্ঞানতকৈ আমাৰ চিন্তা শক্তিৰ বেছি প্ৰয়োজন আছে, কথাষাৰ কৈছিল এলবাৰ্ট আইনষ্টাইনে। গোপীনাথ বৰদলৈ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী গোপীনাথ বৰদলৈ আছিল মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক। অসমৰ প্ৰতি থকা তেখেতৰ ভালপোৱাৰ বাবে ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল গোপীনাথ বৰদলৈক। ভাৰতৰ স্বাধীনতাৰ পিছত মুছলিম লীগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও গোপীনাথ বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰিছিল। গোপীনাথ বৰদলৈৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ৰহাত। তাৰ পিছত তেখেতৰ পিতৃৰ চাকৰি সূত্ৰে মঙলদৈলৈ বদলি হয়। মঙলদৈত দুবছৰ থকাৰ পিছত পিতৃ বৰপেটালৈ বদলি হয় আৰু ইয়াৰ এবছৰৰ ভিতৰতেই তেখেতৰ মাতৃৰ বিয়োগ ঘটে। সেই সময়ত গোপীনাথ বৰদলৈৰ বয়স আছিল 12 বছৰ। মাতৃৰ বিয়োগৰ পিছত গোপীনাথ বৰদলৈক গুৱাহাটীলৈ পঠিওৱা হয় আৰু কটন কলেজিয়েটত নামভৰ্তি কৰে। নিজৰ মেধা শক্তিৰ বলত গোপীনাথ বৰদলৈয়ে সেই সময়ত প্ৰমোচন লাভ কৰি 16 বছৰ নহওঁতেই এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। 1907 চনত কটন কলেজিয়েটৰ পৰা মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এই পৰীক্ষাত সুখ্যাতিৰে পাছ কৰাৰ উপৰিও তেওঁ চিত্ৰাংকন বিষয়ত বিশেষ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত কটন কলেজত নাম লগায় আৰু তাৰ পৰা 1909 চনত আই এ পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয় গোপীনাথ বৰদলৈ। এণ্ট্ৰেন্স পৰীক্ষাৰ দৰে এই পৰীক্ষাতো তেখেতে বৃত্তি লাভ কৰিবলৈ সক্ষম হয় আৰু কলকাতাৰ স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰে। 1914 চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে গোপীনাথ বৰদলৈয়ে। পিতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তৰুণৰাম ফুকনৰ অনুৰোধত সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ অস্থায়ী পদত যোগ দিয়ে গোপীনাথ বৰদলৈয়ে। 1917 চনত তেখেতে গুৱাহাটীত ওকালতি আৰম্ভ কৰে। 1922 চনৰ অসহযোগ আন্দোলনত গ্ৰেপ্তাৰ হৈ এবছৰ কাৰাবাস খাটিবলগীয়া হৈছিল গোপীনাথ বৰদলৈয়ে। ভাৰতৰ স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ লগ লাগি এফালে চীন আৰু আনফালে পূব পাকিস্তানৰ পৰা অসমৰ সাৰ্বভৌমত্ব সুৰক্ষিত কৰিবলৈ সক্ষম হয়। গোপীনাথ বৰদলৈৰ প্ৰচেষ্টাতেই গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী উচ্চ ন্যায়ালয়, অসম চিকিৎসা মহাবিদ্যালয়, অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়কে আদি কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হৈছিল। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হোৱাত গোপীনাথ বৰদলৈয়ে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। 1999 চনত লোকপ্ৰিয় গোপীনাথ বৰদলৈক সেই সময়ৰ অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ভাৰত চৰকাৰে মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান প্ৰদান কৰে। গোপীনাথ বৰদলৈ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সন্মান লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। এইগৰাকী ৰাজনীতিবিদৰ জন্ম হৈছিল 1890 চনৰ আজিৰ দিনটোতেই। বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা। ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে 1959 চনত মুক্তি পোৱা নিব বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই। 1969 চনত মুক্তি লাভ কৰা ব্ৰজেন বৰুৱাৰ ডক্টৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰভাৱে সংগীত পৰিচালনা কৰিছিল।

ৰমেন বৰুৱাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ত। পিছত তেখেতে কটন কলেজিয়েট হাইস্কুলত নামভৰ্তি কৰে আৰু তাৰ পৰাই তেখেতে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজত নাম লগায় আৰু তাৰ পৰাই আই এ পাছ কৰে। পিছলৈ বি বৰুৱা কলেজৰ পৰা বি এ পাছ কৰে ৰমেন বৰুৱাই। তেখেতে সংগীত পৰিচালনা কৰা ছবিসমূহৰ অন্যতম হৈছে ডক্টৰ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, মুকুতা, যোগ বিয়োগ, ললিতা, উত্তৰণ, পৰিণাম, তৰামাই, আজৰি নবৌ, ৰজা হৰিচন্দ্ৰ, ককাদেউতা নাতি আৰু হাতী, শকুন্তলা আৰু শংকৰ, জোচেফ আলী, এণ্টনি মোৰ নাম, অজলা ককাই, দীপজ্যোতি আদি উল্লেখযোগ্য।

ৰমেন বৰুৱাই পাঁচখন অসমীয়া ছবিত কণ্ঠদানো কৰিছে। তেখেতে প্ৰথম কণ্ঠদান কৰা ছবিখন আছিল নিব বৰুৱাৰ পৰিচালিত স্মৃতিৰ পৰশ। তেখেত আকাশবাণী গুৱাহাটীৰ নিৰ্বাচিত কণ্ঠশিল্পী আছিল। পিছলৈ আকাশবাণীৰ সংগীত পৰিচালকৰ দায়িত্বও পালন কৰিছিল ৰমেন বৰুৱাই। 1940 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল সংগীত পৰিচালক ৰমেন বৰুৱাৰ। সংগীত শিল্পী ভিতালী দাস, সুৱলা কণ্ঠৰ অধিকাৰী এইগৰাকী শিল্পীয়ে জুবিন গাৰ্গকে আদি কৰি বিভিন্ন শিল্পীৰ সৈতে 5000ৰো অধিক বিহু গান গাইছিল। জানমণি, জোনবাই, অঞ্জনা, ৰাংঢালি, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেখেতৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম। উত্তৰ গুৱাহাটীৰ মাজগাঁৱত জন্ম লাভ কৰা ভিতালী দাসে চেনিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ভিতালী দাসে 2 দশকৰো অধিক সময় অসমীয়া গীত পৰিৱেশন কৰিছিল। কণ্ঠশিল্পী ভিতালী দাসৰ জন্ম হৈছিল 1979 চনৰ আজিৰ দিনটোতেই। সাহিত্যিক, শিক্ষাবিদ তথা সমাজসেৱক ৰাজেন ৰাভা, তেখেতৰ জন্ম হৈছিল গোৱালপাৰা জিলাৰ দুধনৈত 1920 চনৰ 18 ছেপ্টেম্বৰত। ৰাজেন ৰাভাই ৰজত ৰাভা ছদ্মনামেৰে কছাৰী প্ৰবন্ধৰ বিষয়ে শীৰ্ষক প্ৰবন্ধৰ জৰিয়তে ৰামধেনুত আত্মপ্ৰকাশ কৰে। অসম সাহিত্য সভা পত্ৰিকা, প্ৰকাশ, প্ৰান্তিক আদি বিভিন্ন আলোচনীত তেখেতৰ গৱেষণাধৰ্মী প্ৰবন্ধ প্ৰকাশ পাইছিল। ৰাভা জনজাতি, ৰাভা সাধু, ৰাভা শব্দ সম্ভাৰ, ৰাভা ব্যাকৰণ প্ৰথম ভাগ, ৰাভা লোকগীত আদি হৈছে তেখেতৰ সাহিত্য সম্ভাৰ। কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ৰাজেন ৰাভাই 1986 চনত লাভ কৰিছিল সাহিত্যিক পেঞ্চন। এইগৰাকী শিক্ষাবিদ তথা সাহিত্যিক ৰাজেন ৰাভাৰ মৃত্যু হয় 1999 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ। কলম্বিয়াত ভয়াৱহ ভূমিকম্পত 1000 মানুহ নিহত হৈছিল 1994 চনৰ আজিৰ দিনটোতেই। ইটালীৰ উদ্ভাৱক এঞ্জেলো মৰিয়ন্দুৰ জন্ম হয় 1851 চনৰ আজিৰ দিনটোতেই। জাৰ্মানীৰ কথাশিল্পী থমাছ মানৰ জন্ম হয় 1874 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক তথা পৰিচালক সুনীল দত্তৰ জন্ম হয় 1929 চনৰ আজিৰ দিনটোতেই। 1968 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল আমেৰিকান বিজ্ঞান লেখক ষ্টিভেন জনছনৰ।

0: যোগ চৰ্চাই শিশু তথা কিশোৰৰ ওখ হোৱাত কেনেদৰে সহায় কৰে এই সম্পৰ্কে আজি আমাক কৈছে যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকাই।
1: নমস্কাৰ, মই দিব্যজ্যোতি। আজি আমি তাৰাসনৰ বিষয়ে আলোচনা কৰিম। আমাৰ ব্যস্ত জীৱনশৈলীত শৰীৰ আৰু মনক এক মুহূৰ্ততে সতেজ কৰি তুলিব পৰা এয়া এক অতিশয় সৰল অথচ অত্যন্ত কাৰ্যকৰী যোগাসন। তাৰ শব্দৰ অৰ্থ হৈছে তাল গছ। যিদৰে এডাল তাল গছ পোন আৰু স্থিৰ হৈ থিয় থাকে, ঠিক সেইদৰে এই আসনত আমাৰ শৰীৰৰ স্থিতি একেবাৰে পোন আৰু দৃঢ় হৈ পৰে। ই মূলতঃ থিয় হৈ কৰা এক প্ৰাৰম্ভিক আসন, যিয়ে সমগ্ৰ শৰীৰটোক তলৰ পৰা ওপৰলৈ এক সুন্দৰ টান প্ৰদান কৰে। আমি প্ৰথমতে ইয়াৰ উপকাৰিতাসমূহ জানি লওঁ আহক। ই আমাৰ মেৰুদণ্ড সম্পূৰ্ণ পোন কৰে, যাৰ ফলত শৰীৰৰ অৱয়ব বা পোষ্টাৰ উন্নত কৰে। দিনটো কম্পিউটাৰ বা মেজত বহি যিসকলে কাম কৰে তেওঁলোকৰ পিঠি বিষায় বা কেতিয়াবা কান্ধৰ বিষ হয়, ডিঙিৰ জঠৰতা হয়। এই আসনটো আপুনি নিয়মীয়া কৰিলে এই সকলোবিলাক বিষ দূৰ কৰাত সহায় কৰে। বাঢ়ি অহা ল'ৰা ছোৱালীৰ শাৰীৰিক উচ্চতা বৃদ্ধিত এই আসনে বিশেষ ভূমিকা পালন কৰে। শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ই আমাৰ মানসিক মনোযোগ আৰু সচেতনতা বৃদ্ধি কৰে। আৰু এটা উপকাৰিতা হৈছে বুকুৰ মাংসপেশী প্ৰসাৰিত হোৱাৰ বাবে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। অৰ্থাৎ এই আসন আপুনি নিয়মীয়াভাৱে কৰিলে আপুনি চাফিচিয়েণ্ট অক্সিজেন শৰীৰত আপুনি ল'ব পাৰে। এতিয়া জানো আহক এই আসনটো আপুনি কেনেদৰে কৰিব। প্ৰথমতে সমতল মাটিত দুইখন ভৰি সমান্তৰালভাৱে ৰাখি পোন হৈ থিয় দিয়ক। তাৰপিছত আপোনাৰ গোটেইকেইটা আঙুলি সম্পূৰ্ণ পৰস্পৰ কৰি সংলগ্ন কৰক। তাৰপিছত হাতখন মূৰৰ ওপৰত ৰাখক আৰু গোটেই হাতৰ আঙুলি ওপৰমুৱা কৰি দিয়ক। তেতিয়া হাতখন ওপৰমুৱা হৈ ভাঁজ হ'ব। এতিয়া লাহে লাহে দুইখন হাত ওপৰফালে ঠেলক যাতে কিলাগুটি চিধা হয়। তাৰপিছত লাহে লাহে আপুনি গেৰুৱা ওপৰফালে দাঙিব। যিমানে হাত ওপৰফালে ঠেলিব গেৰুৱা লাহে লাহে

0: ওপৰ ফালে উঠিব, উশাহ নিশাহ স্বাভাৱিক অৱস্থাত ৰাখিব। প্ৰথম অৱস্থাত তেনেদৰে উঠাই আকৌ নমাই দিব। যেতিয়া আপোনাৰ অভ্যস্ত হব বা অভ্যাস বাঢ়িব, তেতিয়া ওপৰত উঠাই, হাতখন ওপৰত উঠাই আপুনি 10-15 ছেকেণ্ড সময় আপুনি তেনেদৰে থাকিব। তাৰপিছত আকৌ উশাহ এৰি এৰি লাহে লাহে নামি আহিব। এনেদৰে এই আসনটো 3-5 বাৰ কৰিব পাৰি। এই আসনটোৰ কেইটামান আমি সাৱধানতা মানি চলিব লাগে। প্ৰথমটো হৈছে, যাৰ প্ৰবল মূৰৰ বিষ থাকে বা ইনসমনিয়াত অনিদ্ৰাত ভুগি আছে আৰু কম ৰক্তচাপ অৰ্থাৎ লো ব্লাড প্ৰেছাৰ সমস্যা আছে, তেওঁলোকে গেৰুৱা ওপৰলৈ দাঙিব নালাগে। কেৱল হাতখন ওপৰলৈ ইণ্টাৰলক কৰি অৰ্থাৎ আঙুলি পৰস্পৰ কৰি হাতখন পকাই জাষ্ট ওপৰলৈ টানি ধৰিলে হ'ল, তেওঁলোকে গেৰুৱা কেতিয়া উঠাব নালাগে। দ্বিতীয়তে, গৰ্ভাৱস্থাৰ সময়ত এই আসনটো নকৰাই ভাল। এনেদৰে যদি প্ৰতিদিনে ৰাতিপুৱা এই তাৰাসনটো অভ্যাস কৰে, তেতিয়া গোটেই দিনটোৰ কাৰণে আপোনাৰ এটা অপৰিসীম শক্তি আপুনি অনুভৱ কৰিব। এই আসনটো সন্ধিয়াও কৰিব পাৰি। সন্ধিয়া কৰিলে আপোনাৰ দিনৰ যি ভাগৰ অনুভৱ হয়, সেই ভাগৰ অনুভৱটো আপোনাৰ দূৰ হ'ব। এনেদৰে নিয়মীয়াভাৱে যোগ অভ্যাস কৰক আৰু সুস্থ থাকক।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহাবন্ধ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
6: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
7: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
6: কোন ঠাই অ?
7: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত হেৰো কি কি সুবিধা পোৱা যায়?
7: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
8: তেন্তে ময়ো এবাৰ যাব লাগিব।
7: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত শপত ললে 12 গৰাকী মন্ত্ৰীয়ে। মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা 17 গৰাকীলৈ বৃদ্ধি। এতিয়াও খালী 2 গৰাকী সদস্যৰ পদ। এসপ্তাহৰ ভিতৰত হ'ব মন্ত্ৰীৰ দপ্তৰ বিতৰণ, সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত 2% মৰগীয়া বানচ। বিধায়কৰ সমষ্টিৰ উন্নয়ন পুঁজি বাঢ়িল 2 কোটিলৈ। 6 জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰূপে গঢ়িবলৈ 500 কোটি আবণ্টন। ডিছপুৰত হোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰিৱেশ দিৱসত 8 ঘণ্টাত 1.02 কোটিতকৈও অধিক গছপুলি ৰোপণ ৰাজ্যত। এই পদক্ষেপক সেউজ বিপ্লৱৰ ঐতিহাসিক অধ্যায় আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে বৃদ্ধি নহয় ঘৰ আৰু গাড়ীৰ EMI। সোণ বিক্ৰীৰ জল্পনা কল্পনাৰ মাজতেই ৰিজাৰ্ভ বেংকে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 2 মাহলৈ অপৰিৱৰ্তিত থাকিব ৰেপ' ৰেট। বিধ্বংসী জুইত জ্বলি ছাই হৈ গ'ল 4জনীয়া এটা পৰিয়াল। গুৱাহাটীৰ জালুকবাৰীত মাজনিশা নিৰ্ধাৰিত অৱস্থাত এই মৰ্মান্তিক ঘটনা। যুদ্ধ সমাপ্তিৰ আগ্ৰহেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনলৈ পত্ৰ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিৰ ৰুছ ৰাষ্ট্ৰপতিলৈ লিখা মুকলি চিঠিত মুখামুখি আলোচনাৰ পোষকতা। খেলৰ পৃষ্ঠাত ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত পপ গায়িকা ছাকিৰাই দাইদাই শীৰ্ষক গীতেৰে তুলিব সংগীতৰ লহৰ। বিশ্বকাপৰ প্ৰস্তুতি মেচত ফ্ৰান্সক হৰুৱালে আইভৰি কষ্টে। আজিৰে পৰা ভাৰত আফগানিস্তানৰ টেষ্ট 3 নম্বৰ স্থানত বেটিং কৰিব চাই সুদৰ্শনে। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজি পুৱা অনুষ্ঠানটো ইমানতে সামৰিছো।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুৰ

0: ৰাতিৰ এই বতৰ বৰ বেইমানী। বিজুলী ঢেৰেকনি, মেঘৰ গৰ্জন আৰু কলহৰ মুখে ঢলা বৰষুণ আওকাণ কৰি এজন মানুহ দৃঢ় পদব্ৰজে গৈ আছিল। বিজুলীৰ পোহৰত চকামকাকৈ দেখা এই অৱয়ব আছিল ৰঘু চবৰৰ। বতাহ, বৰষুণ, বিজুলী ঢেৰেকনি, এইবোৰৰ প্ৰতি কোনো ভ্ৰুক্ষেপ নাই। ৰঘু চবৰ গৈ আছে, গৈ আছে। গৈ গৈ সোমালগৈ খলিয়াহঁতৰ ঘৰত। খলিয়াই চেমনীয়া কাল অতিক্ৰম কৰি যৌৱনত ভৰি দিছেহে। উৰুখা পজা সিটো কোঠাৰ পচি উঙলি যোৱা বুৰুলি খেলৰ ছালখনৰ ওপৰত কেইডালমান কহুৱা বন দলিয়াই মাক, বাপেক, ভায়েক, ভনীয়েকহঁতক কথম্পি বৰষুণৰ পৰা ৰক্ষা কৰিবৰ বাবে ব্যৱস্থা কৰি দিছিল যদিও বৰষুণৰ পানী নিগৰি নিগৰি মজিয়া উপচাই পেলাইছে। এইটো কোঠাত মূৰত এটা ভগা জাপি লৈ খলিয়া জোপোকা মাৰি বহি আছে। কোঠাটোত হুৰ হুৰকৈ বৰষুণৰ পানী পৰিয়েই আছে। মাজে মাজে বিজুলীৰ পোহৰত কোঠাৰ ভিতৰখন জিলিকি উঠে। দুৱাৰ জাপ খাই আছে। এচাৰকণিত বেৰৰ মধুলৈকে তিতি গৈছে। ৰোৱা কামিৰ মাজেৰে বৈ অহা পানীও ভিতৰৰ বেৰ তিয়াই পেলাইছে। বেৰবোৰৰ পৰা গোবৰ মাটিৰ আৰু মজিয়াৰ পৰা কেচেমা কেচেম গোন্ধ ওলাইছে। মেঘৰ গৰ্জনৰ মাজতে খলিয়াই যেন শুনা পালে কোনোবাই তাক নাম ধৰি মাতিছে। কিবা অজাগতিক যেন সেই মাত। লাহে লাহে বাঁহৰ দুৱাৰখন মেলি খলিয়াই বাহিৰলৈ মূৰ উলিয়াব খোজোতেই সি এটা চিনাকি গোন্ধ পাই গ'ল। মেলা দুৱাৰেদি সাউতকৈ সোমাই আহিল তাৰ পৰম গুৰু ৰঘু চবৰ। থিয় থিয় ৰঘুৱে কথাৰ পাতনি মেলিলে।
1: এই আছামীয়া কেইটাৰকে চৰমো নাইখে, কলা পাতে আছামে কি ভাত খায়?
2: কি হলো ককাই?
0: খলিয়াৰ মাতত উৎসাহ নাই। নিস্তেজ নিৰুদ্বেগ খলিয়া, মন বিমৰ্ষ চবৰ উৎসাহী, চকুত স্বপ্ন আৰু এক ডাঙৰ আঁচনিৰ সফল পৰিকল্পনালৈ খলিয়াৰ হাতত ধৰি ক'বলৈ ধৰিলে।
1: চবৰে কলা পাতত ভাত খাই দেখিবলৈ ভাল, আছামীয়াটো হৈ কলা পাতত ভাত খাৱ, চৰমো নাই খে? নাই, তোৰ চৰম নাই।
0: তাৰপাছত সি খলিয়াক বুজাবলৈ ধৰিলে যে এতিয়া আজিৰ পৰাই দিন ভাললৈ আহিছে। এই নিহকিন দুৰ্দশাগ্ৰস্ত জীৱনৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বেছি কষ্ট কৰিবৰ প্ৰয়োজন নাই। ৰঘুৰ আঁচনি মতে যদি কাম কৰিবলৈ সদিয়া ওলাই যায় তেতিয়া কিছুদিনলৈ অন্ততঃ অন্নৰ চিন্তা দূৰ হ'ব। আধা অসমীয়া আৰু আধা তাৰ কথিত ভাষাত ৰঘুৱে খলিয়াক থুলমূলকৈ সেই আঁচনিৰ কথা বুজাই দিলে। কথাত এনেকৈ জোৰ দিলে যে আহাৰ সংগ্ৰহ ডাঙৰ কথা নহয়, কিন্তু কি পাত্ৰত খালে খলিয়াৰ জাতিটোৰ সন্মান ৰক্ষা পৰিব সেইটোহে ডাঙৰ কথা।
1: চল ৰে হলিয়া, চল, ভোকেৰ জ্বলাই আৰু সাৰা ৰাইত কান্দিব নালাগে।
2: কোনেও যোৱা কথা নকৈছে আৰু হুকাই। চোৱা, দিনত পানীত পৰা ল'ৰাটো ধৰিবলৈ সাঁতুৰি সাঁতুৰি লেবেজান হৈ পৰিলোঁ, তাতে এতিয়া বৰষুণতো তিতি পৰি মৰিছোঁ। ৰঘুকাই, পানীত পৰা ল'ৰাটো সাঁতুৰি সাঁতুৰি গৈ ধৰি আনিলোঁ হয়, তাকো বচাব নোৱাৰিলোঁ। মানুহঘৰে এতিয়াও কান্দি আছে, কি বিপদে লগ ল'লেও মানুহঘৰক। বানপানীত পৰি সিহঁতৰ গাঁৱৰ মানুহে ঘৰ বাৰী এৰি আহি এইফালে লোকৰ গোহালি ঘৰত সোমাইছেই, সিফালে ল'ৰাটো মৰণ এতিয়াহে হ'বলৈ পায়নে? মোৰ লহপহকৈ উঠি অহা ল'ৰা আছিলোঁ, নোৱাৰিলোঁ, তাক বচাব নোৱাৰিলোঁ। গৰু ম'হ উটি গৈছে, বস্তু বাহানি আথানি হৈছে, একো কথা নাই, কিন্তু এই কোৰা জুই সিহঁতে কেনেকৈ সহিব ককাই? মোৰে মনটো বেয়া লাগি আছো।
1: এই ছাৰ ছাৰ কথা ছাৰ, চল, একটা বড় দুখত একটা ছোট দুখৰ কোনো মূল্য নাই। সিহঁতৰ ঘৰত কাঁহী বাতিবোৰ এটা থৈলাত ঢুকাই ৰাখে, চল লৈ আনব। আৰে ওলা না, ওলা, বৰষুণ থাকোঁতে ওলা। ধৰা পৰা যান দেখিলে ল'ৰা মূৰৰ দুখত কান্দিম, আৰু ধৰা নপৰিলে ভাল দাম পাম। বেটা মৰাৰ দুখে কাঁহী বাতিৰ দুখ মিলি যাব, চল চল। এই হলিয়া, চল না, চল চল।
2: সেইফালে বাঘ ওলাইছে ৰঘুগাই, বাঘৰ খোজৰ চিন পাইছে গাঁৱৰ মানুহে।

0: নঠগে, ঠগিব নোৱাৰে, আৰু কাম আছে। হলিয়া নহলে সেই কাম ৰঘুৱে অকলে কৰিব নোৱাৰে।
1: আরে ভাই হলিয়া,
2: ওর বুকে কোয়া
1: হলিয়া, তই এতিয়া চকু মুদি থাকিবি, ভয় নাই, কোনো দর নাই, বাঘ আহিব আর যাব, সাবধান, মন্তর শেষ হলে তোর মূরত ফু মারিম, ফু, তেতিয়া চকু মেলিবি, চকু আগতে মেলিলে বাঘে তোকে খাব, সাবধান।
0: চকু মুদি আছে হলিয়ায়, বুকুর ধপধপনি বাড়ি গৈছে, উশাহ ঘন ঘন হয়ে আহিছে। রঘু সবরে বিবিরে মন্ত্র মাতিছে। অন্ধকার রাতি, চাকি নুমাই দিয়া হৈছে, বেৰখনৰ সিপাৰে শুনা গল বাঘৰ সৰু গুজৰণি, তাৰ পাছত কিছু নিস্তব্ধতা। রঘু সবরে হলিয়ার মূরত তিনিটা ফু মাৰিছে, চাকি জ্বলি উঠিল।
1: হা মেল, এই হলিয়া চকু মেল।
0: লাহে লাহে চকু মেলি হলিয়ায় ভয়ে ভয়ে চারিওফালে চালে, নাই বাঘ নাই।
1: দেখ রে হলিয়া, হলিয়া এই ঢোলটা দেখ, ঢোলটা দেখ।
0: হলিয়ায় চাকিটো ওচৰলৈ আনি ধূলিখিনি চালে, এটা দুটা তিনিটা চাৰিটা পাঁচটা বাঘৰ খোজ ধূলিখিনিত পৰি আছে। সর্বশৰী কঁপি উঠিল হলিয়াৰ, এয়া কি সঁচা, সঁচাকৈ বাঘৰ খোজ পৰি আছে। ভয় লাগি গল হলিয়াৰ।
2: ৰঘুকাই, বাঘটো গল নে নে কেনিবা লুকাই আছে, মোৰ ভয় লাগিছে।
1: এ মূৰুখ, তুই মূৰুখ, এইটো ছাগাল চুৰ কৰাৰ মন্ত্ৰ, ছাগাল চুৰিৰ বুদ্ধি। এই এই এই হলিয়া, এই ধূলিখিনি আকৌ সমান কৰ, হা হা সমান কৰ, সমান কৰ, আগৰ নিচিনা কৰ, হা হা এইরকম এইরকম, করিলি করিলি, হা ৰ ৰ ৰ ৰ ৰ, এতিয়া এই ডাণ্ডাডাল, এই ডাণ্ডাডাল এনেকে ধূলিত বহুৱাই দে, বাঘর পাঞ্জা বই গল, এটা সবাই ভাবিব কি বাঘ আইছে, বুঝিলি?
0: এই সামান্য বুদ্ধিটুকে হলিয়ায় বুঝিব পৰা নাছিল, তার হাঁহি উঠি গল। এই মজার খেলত রস পাই সি হাঁহি থাকিল। দুই গুরু শিষ্যই তারপর একেলগে হু হুঁয়াই হাঁহিবলৈ ধরলে। তারপর হলিয়াই গুরুর চরণ চুই চিঁড়ি উঠিল।
2: জ্ঞান দে, জ্ঞান দে রে বুড়া, জ্ঞান দে আৰু জ্ঞান দে।
0: কথাবোৰ মনত পৰি সুনমন আৰু হাঁহি উঠি গল। সি স্বগতোক্তি করলে, জ্ঞান দে রে মোকে, জ্ঞান দে আৰু জ্ঞান দে। এটা চিনাকি মাত শুনি সি রই গল।
3: দাজু, মইনা দাজু, মই অক্সুরে, দাদা মই অক্সুরে, মোক চিনি পাইছে নে? বীরসেও কে মলাই?
4: অক্সুরে তই কত আছো? তহত কেনেকৈ পাহৰিম তহতক, তহতকে বিচাৰি আহিছো। বল বল, ঘৰ কত এতিয়া? কিমান দিন হল গাঁও এরা, সবলৈকে মনত পৰে ও।
3: দে দাদা বেগটো মোক দে, সৌখিনিতে মাথৰিৰ ওপৰত ঘৰ, আমি কেইবা ঘৰো ইয়াত আছো, কোনোবা কোনোবা কেনি কেনি উঠি গল, বল দাদা বল।
0: অলপ দূর আহি সিহঁত এটা ঘৰৰ সন্মুখত ৰলহি, সেই একেই একথলীয়া ঘৰ, মুধৰ ফালে আৰবেৰ নোহোৱা এখন চালিৰ তলতে ৰন্ধা বঢ়া কৰে। অক্সুৰে লৰালৰিকৈ ভিতৰলৈ সোমাই গৈ বেগটো থলে, মুঢ়া এটা আনি তাক বহিবলৈ দিলে। নতুন আলহী দেখি কুকুৰতাই সোনমইনাক শুঙি চালে, তাৰপাছত নেজ লৰাই লৰাই তাৰ মুখলৈ চাই থাকিল। অক্সুৰেই এমক পানী আনি সোনমইনাৰ হাতত দিলেহি। মুখাত ধুই সোনমইনাই মুঢ়াটোত বহি লৈ জোতা মোজা খুলি খুলি অক্সুৰেক তাৰ ঘৰুৱা খবৰ সুধিবলৈ ধৰিলে। অক্সুৰে ক'লে,
3: গাঁও নৈয়ে ভঙাৰ পাছত আমাৰ গোটেই মানুহবোৰৰ অৱস্থা খুব বেয়া হ'ল নহয়, হাতত একেবাৰে টকা পইচা নাছিল, কাকনো খুজিম, মানুহজনীৰ খুব টান অসুখ হৈছিল, একো কৰিব নোৱাৰিলোঁ, অসুখ বেশি, খোজ কাঢ়িবও নোৱাৰে, গাড়ী মটৰ আনিবলৈও পইচা নাই, এনে গাড়ীও ইয়াতে নাহে, কি কৰিবি আৰু? এদিন চাঙিত তুলি বোকা খাতালৈ ভাৰ বৈ নিওঁতেই বাটতে মৰিল, এতিয়া ল'ৰা ছোৱালীহাল লৈ আছোঁ আৰু, মাজে মাজে ৰিজাৰ্ভত গৈ গছ কাটো, ফৰেষ্টৰ মানুহক ঢেৰ পইচা দিব লাগে, লাভ নহয়, কাঠ ফলা হাজিৰাটো কেতিয়াবা ওলাই, কেতিয়াবা ফলাৰ পাছত কাঠ সিঁচ কৰে, কষ্ট এনেই যায়, পইচাও খাব আকৌ ধমকিও লগাব জেলত সোমাম বুলি, কি কৰিবি দাদা।

উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চয়ৰ ধাৰাবাহিক পাঠৰ তৃতীয় খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰঘু, ভূপাল পাঠক, হলিয়া, পাৰ্থপ্ৰতিম বৰুৱা, অক্সুৰে, গংগা ছেত্ৰী আৰু সোণমইনাৰ চৰিত্ৰত অভিনয় কৰিলে শ্যামল সোমোৱাই। উপন্যাসখনৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চয় উপন্যাসখনৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।

0: ৰচিদ নম্বৰটো
1: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত
0: আপুনিটো বচাই দিলে বাইদেউ
1: কামৰ পৰা নহয়
2: আৰবিআইয়ে কয়
1: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে
4: হয়
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে পিছে এনে যত্ন ক'ত পালি
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
3: অঁ তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
4: নহয় অ'
3: শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
4: অঁ সঁচাকৈ বৰ ভাল কথা
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী

0: আৰু তেওঁৰ অন্তৰাত্মাৰ বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট?
0: অঁ, 5000 বাচি গল।
1: নতুন মেখেলা চাদৰ লৈ লওঁ?
0: নলওঁ।
1: যোৱা মাহতহেতো লৈছিলোঁ।
0: আৰু এযোৰ?
1: নলওঁ। প্ৰথমে বাজেট বনাও, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
0: বৰ জ্ঞানী।
1: এতিয়া যোৱা।
2: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

আজি পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 9:30 বজাৰ গীতি মেলিকা অনুষ্ঠানত শুনিবলৈ পাব দীপেন বৰুৱা, নীলাক্ষী দেৱী, অসীম জ্যোতি বৰুৱা, পাপৰি শৰ্মা আৰু প্ৰসন্নলালৰ কণ্ঠৰ গীত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰি হৈছে মই কুমাৰ ডেভিড দাস।

0: মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রিসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্রীৰ কালি শপত গ্ৰহণৰ পাছতেই সন্ধিয়া নবগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। লোকসভা ভৱনত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাকে ধৰি সকলো মন্ত্রী উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্রী ডঃ শর্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকত হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্রী ডঃ শর্মাই এই সংবাদমেলত সদৰী কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্রীসকলক দপ্তৰ বিতৰণ কৰা হ'ব আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্রীৰ দায়িত্ব বিতৰণ কৰা হ'ব। কালিৰ কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ মৰগীয়া বানচ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। লগতে বিধায়ক উন্নয়ন পুঁজিৰ এই বছৰ 1.5 কোটি টকালৈ বৃদ্ধি কৰা হয় আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু 20 লাখ টকা অন্যান্য ব্যয়ত খৰচ কৰা হ'ব।
1: এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল

0: উদ্দেশ্যটো হৈছে যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1,50,00,000 হ'ব, অহা বছৰ ই 2,00,00,000 বৃদ্ধি হ'ব। এই 2,00,00,000 10% আমি এনেকে ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে, বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক, কেতিয়াবা লেপটপ এটা দিব লাগে শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ।
1: মুখ্যমন্ত্রী ডক্টর শর্মায় লগতে প্রকাশ করা অনুসরি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিবেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী লগতে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন জনোৱা হয়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। কাইলৈৰ কেবিনেটে বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় শ্ৰেণীলৈ পদোন্নতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অসমৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই অহা প্ৰসেনজিৎ দাসে কালি টিবি মুক্ত ভাৰত অভিযানৰ জিলা পৰ্যায়ৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ আৰু তদাৰকীৰ উদ্দেশ্যে শিৱসাগৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এক্স-ৰে কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে মত বিনিময় কৰে। শ্ৰীদাসে ৰাজমাই চাহ বাগিচাত আয়োজিত নিক্ষয় শিবিৰত বাগিচাৰ চিকিৎসা বিষয়া, ব্যৱস্থাপক আৰু সহকাৰী ব্যৱস্থাপকৰ সৈতে আলোচনা কৰে। পৰৱৰ্তী সময়ত আঠাবাৰী চাহ বাগিচাৰ নিক্ষয় শিবিৰৰ এনএল এক্সে সেৱা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত জিলাখনৰ DTO, NTEPৰ লগতে বিভাগটোৰ অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে। জিলাখনত টিবি নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতি প্ৰশংসা কৰি শ্ৰীদাসে অধিক সক্ৰিয় আৰু সমন্বয়েৰে অভিযান আগবঢ়াই নিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। ডিব্ৰুগড়ত কালি জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা অসম জীয়ৰী উমা ছেত্ৰীক সম্বৰ্ধনা জনোৱা হয়। জিলাখনৰ জালান আউটডোৰ ষ্টেডিয়ামত চলি থকা লিবাৰ্টি কাপ মহিলা T20 ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা অসমৰ খেলুৱৈগৰাকীক জিলা ক্ৰীড়া সন্থাৰ সভাপতি, সম্পাদক আৰু ভালেসংখ্যক বিষয়ববীয়া তথা সদস্যই গামোচা, চেলেং চাদৰ, মুগাৰ সাজ আৰু ফুলৰ থোপাৰে আদৰণি তথা সম্বৰ্ধনা জনায়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ উমা ছেত্ৰীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে জালান আউটডোৰ ষ্টেডিয়ামৰ আন্তঃগাঁথনিৰ প্ৰশংসা কৰে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: ৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক প্ৰসন্নলালৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গীতা হাতী কাকতিৰ, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

আজি পুৱা 10:30 বজাত শুনিবলৈ পাব ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। অনুষ্ঠানটি আগবঢ়াব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি বিধায়ক কৃষ্ণ কমল তাঁতী আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে এছ চি ই আৰ টিৰ সিদ্ধান্ত আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণৰ পাছতে কালি সন্ধিয়া নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। লোকসেৱা ভৱনত হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্ৰী উপস্থিত থাকে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি কেবিনেট বৈঠকত হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সংবাদমেলত প্ৰকাশ কৰা অনুসৰি অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব। আনহাতে আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সংবাদমেলতে প্ৰকাশ কৰে। কালিৰ কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া ভাট্টা বৰ্তমানৰ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত ৰাজ্য চৰকাৰৰ 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেট বৈঠকত গ্ৰহণ কৰা আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব। 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে

0: ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব।
1: এই বছৰ আমি এমএল এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছোঁ আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব। এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যিহেতু আধা সময় পাৰ হৈ গ'ল, এই বছৰ ই 1 কোটি 50 লাখ হ'ব, অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব। এই 2 কোটি টকাৰ 10% আমি এনেকৈ ৰাখিছোঁ য'ত নেকি স্কুলৰ ফেন এখন লাগে, ক'ৰবাত নামঘৰত তাল এযোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে, তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে, শিক্ষাৰ্থী এজনক, এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছোঁ।
0: মুখ্যমন্ত্রী ডক্টৰ শর্মাই প্রকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রীয়ে আৰু কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় উন্নয়ন পৰিষদ গঠন কৰি ৰাজধানী চহৰখন 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় ৰাজধানী চহৰখনৰ উন্নয়নৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকীৰ সদস্য হিচাপে আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব।
1: যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব, তেখেতৰ কেবিনেট ৰেংক থাকিব, দহুৱা ছেক্ৰেটৰী তাৰ মেম্বাৰ থাকিব, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব, চি অ' জিলা পৰিষদ কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অব দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব।
0: কালিৰ কেবিনেটে বিদ্যালয়সমূহৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদলৈ পদোন্নতি প্ৰক্ৰিয়া সুসংগঠিত আৰু নিয়ন্ত্ৰিত কৰাৰ উদ্দেশ্যে অসম মাধ্যমিক শিক্ষা সেৱা বিধি 2026ৰ সংশোধনী প্ৰস্তাৱত অনুমোদন জনায়। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰঙাপাৰৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়ে। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল অধ্যয়ন বাধ্যতামূলক কৰা হ'ব। এই সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক আৰু শিক্ষক শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষসকললৈ ৰাজ্যিক শৈক্ষিক গৱেষণা প্ৰশিক্ষণ পৰিষদ এছ চি ই আৰ টিৰ তৰফৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছে। ইয়াৰ লগতে পাঠ্যপুথি, শ্ৰেণীকোঠাত পাঠদান মূল্যায়ন সম্পৰ্কীয় নিৰ্দেশনা সংলগ্ন কৰি দিয়া হৈছে। এছ চি ই আৰ টিৰ সঞ্চালকে জাৰি কৰা নিৰ্দেশনা অনুসৰি দুয়োটা বিষয়েৰে পাঠদান চলিত জুনৰ পৰাই আৰম্ভ হ'ব। এছ চি ই আৰ টিয়ে ইতিমধ্যে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু অসমৰ ভূগোল শীৰ্ষক পাঠ্যপুথিকেইখন পৃথকে পৃথকে প্ৰণয়ন কৰি উলিয়াইছে। মূলতঃ অসমৰ সমৃদ্ধ ইতিহাস আৰু ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়ে শিক্ষাৰ্থীসকলৰ জ্ঞান অৰ্জনৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ অন্তিম দিন কাইলৈ পৰ্যন্ত বৃদ্ধি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি

0: প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন অৰ্থাৎ আজি বুলি ঘোষণা কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এইগৰাকী প্ৰতিথযশা শিল্পীয়ে 1959 চনত মুক্তি পোৱা নিবৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। 2খন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ 27খন ছবি তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰো আছিল। তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছে। অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিলে। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিনটো আজি গুৱাহাটীৰ নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। নিউয়াৰ্ট প্লেয়াৰ্ছৰ কাৰ্যকৰী সদস্য তথা শিল্পী হুমায়ুন চৌধুৰীয়ে শিল্পীগৰাকীৰ জন্মদিন উদযাপন সন্দৰ্ভত এইদৰে কয়।
1: বিগত বছৰৰ দৰে এই বছৰো আমি ৰমেন্দাৰ জন্মদিনটো নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত উদযাপন কৰিম আজি সন্ধিয়া 5:30 বজাত। ৰমেন্দাই সুৰ দিয়া কিছু গীত আমাৰ শিল্পীসকলে পৰিৱেশন কৰিব। তেখেতে সুৰ কৰা, পৰিচালনা কৰা গীতৰ আধাৰত নৃত্য পৰিৱেশিত হ'ব। লগতে উৎপল বৰপূজাৰীয়ে পৰিচালনা কৰা বৰুৱাৰ সংখ্যাৰ তথ্যচিত্ৰখনো একেটা অনুষ্ঠানত আমি প্ৰদৰ্শন কৰিম। আমি নিউয়াৰ্ট প্লেয়াৰ্ছৰ সকলো সদস্যই ৰমেন দাক এই জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
0: ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপ ডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে কালি মাদকদ্ৰব্য বিৰোধী অভিযান চলাই আমোলাপট্টিৰ পৰা এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাদকদ্ৰব্য জব্দ কৰে। আমোলাপট্টিৰ ৰেল ক্ৰছিঙৰ সমীপত কালি নিশা চলোৱা এই অভিযানত শেখৰ নামৰ সৰবৰাহকাৰীজন আৰক্ষীৰ জালত পৰে। ভাৰত আজি চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আলহী দল আফগানিস্তানৰ বিৰুদ্ধে এখন টেষ্ট খেলত অৱতীৰ্ণ হ'ব। 2018 চনৰ পাছৰ পৰা এয়া হ'ব ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিব। খেলখন পুৱা 9:30 বজাত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন ক্ৰমে অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অসম মন্ত্ৰীসভাৰ নতুন সদস্যৰূপে 12গৰাকী বিধায়কৰ শপত গ্ৰহণ। মন্ত্ৰীসভাত স্থানীয় নেতাই স্থান নোপোৱাত বিভিন্ন দল সংগঠনৰ বিক্ষোভ। ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। ইয়াৰে অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো দৈনিক জনমভূমি কাকতে জ্যোতি বিষ্ণু কলা মন্দিৰত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, 12 মন্ত্ৰীৰ শপত, নতুন যাত্ৰা। দৈনিক অগ্ৰদূত কাকতে শপতগ্ৰহণ সম্পন্ন, অপেক্ষা বিভাগলৈ। আৰু অসমৰ প্ৰতিদিন কাকতে আড়ম্বৰপূৰ্ণ পৰিৱেশত 12 নতুন মন্ত্ৰীৰ শপত শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিয়ে দি আছাম ট্ৰিবিউন কাকতত শীৰ্ষক ষ্টেট কেবিনেট এক্সপেনশ্যন, 12 MLAs টেক অথ এজ মিনিষ্টাৰ্ছ। এইপিনে নতুন মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ বিপৰীতে ৰাজ্যৰ কেইবাখনো জিলাত স্থানীয় জনপ্ৰতিনিধি বঞ্চিত হোৱাক লৈ বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হৈছে। এই সম্পৰ্কীয় একোটা বাতৰি অসমৰ প্ৰতিদিন কাকতে মন্ত্ৰীসভাত স্থান নিদিয়াত ক্ষোভ, মৰাণ মটক সংগঠনৰ বন্ধত ডিব্ৰুগড় তিনিচুকীয়া জিলা স্তব্ধ। আৰু দৈনিক অসম কাকতে মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি নৰখাৰ ক্ষোভ, ৰাজপথত জ্বলিল টায়াৰ, ডিব্ৰুগড় তিনিচুকীয়াৰ ঠাই

0: এঠাইয়ে মৰাণ মটকৰ সৰ্বাত্ম প্ৰভাৱ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছতে কালি নৱগঠিত চৰকাৰৰ দ্বিতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত লোৱা সিদ্ধান্তসমূহ সন্দৰ্ভতো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিয়েল কাকতত বাতৰিটোৰ শীৰ্ষক ডিছপুট টু স্পেইন ৰুপিজ 500 crore ফৰ ছেকেণ্ড কেপিটেল ৰিজন কেবিনেট ইনক্ৰিজেছ ডিএ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ বাই 2%। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটীৰ জালুকবাৰীত হোৱা এটা অগ্নিকাণ্ডৰ ঘটনাত সন্তান অভিভাৱকসহ একেটা পৰিয়ালৰ 4গৰাকী লোকৰ মৃত্যুৰ দুখজনক খবৰ এটা আজি অসমীয়া খবৰ কাকতে আগস্থান দিছে। আমাৰ অসম কাকতেও বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিবিচিৰ বিশ্বখ্যাত 9খন দৃষ্টিনন্দন আলোকচিত্ৰৰ মাজত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা বাগৰুম বা দহু অনুষ্ঠানৰ এখন চিত্ৰই দ্বিতীয় স্থান লাভ কৰাৰ বাতৰি এটা নিয়মীয়া ভাৰত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। গুৱাহাটীৰ উদ্যোগপতি তথা ভৰালী ব্ৰাদাৰ্ছৰ স্বত্বাধিকাৰী নয়ন ভৰালীৰ যোৱা নিশা উজান বজাৰৰ বাসগৃহত 90 বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। তেওঁ দীৰ্ঘদিন ধৰি স্মৃতি বিভ্ৰম ৰোগত আক্ৰান্ত হৈ আছিল। উল্লেখযোগ্য যে ভৰালী ব্ৰাদাৰ্ছ গুৱাহাটীৰ আটাইতকৈ পুৰণি আৰু প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীক আজি নিযুক্তি। 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি। বিধায়ক কৃষ্ণকমল তাঁতি আৰু তৰংগ গগৈক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। চলিত শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত 6ষ্ঠৰ পৰা 8ম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক কৰাৰ বাবে SCERTৰ সিদ্ধান্ত। আৰু চণ্ডীগড় ক্ৰিকেট ষ্টেডিয়ামত আজি আলহী দল আফগানিস্তানৰ বিৰুদ্ধে ভাৰত টেষ্ট খেলত অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক বঙাইগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে বঙাইগাঁৱৰ আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠী। বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত লোকপিয়লৰ জিলা পৰ্যায়ৰ তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বঙাইগাঁও জিলাৰ মুখ্য লোকপিয়লৰ বিষয়া তথা জিলা আয়ুক্ত দিবাকৰ নাথৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ প্ৰশাসনিক বিষয়া প্ৰাঞ্জল কুমাৰ দাস, মৌচম প্ৰতিম নাথ, বিভাস পাঠক, হিমাদ্ৰী নাথকে ধৰি সহজিলা লোকপিয়ল বিষয়া পল্লৱী মেধি আৰু জিলা পৰ্যায়ৰ অন্যান্য লোকপিয়ল বিষয়াসকল উপস্থিত থাকে। অসম লোকপিয়ল সঞ্চালকালয়ৰ উপসঞ্চালক শুভব্ৰত মুখাৰ্জী আৰু ডি পি এ কে ৰংচুঙে সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণৰ সত্ৰসমূহত গৃহ তালিকাভুক্তি আৰু গৃহ গণনা পৰ্যায়ৰ বাবে লোকপিয়লৰ ধাৰণা, ডিজিটেল এপ্লিকেশ্যন, ক্ষেত্ৰ পৰ্যায়ৰ প্ৰক্ৰিয়া, গণনাৰ নিয়ম, তথ্যৰ গুণগত মান নিশ্চিতকৰণৰ ব্যৱস্থা আৰু প্ৰতিবেদন দাখিলৰ প্ৰক্ৰিয়া সম্পৰ্কে ব্যৱহাৰিক প্ৰদৰ্শন তথা প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ বঙাইগাঁও ৰাজহচক্ৰ, বৈতামাৰী ৰাজহচক্ৰ, মানিকপুৰ ৰাজহচক্ৰ, ডাংটোল ৰাজহচক্ৰ, সৃজনগ্ৰাম ৰাজহচক্ৰ, বঙাইগাঁও পৌৰসভা আৰু অভয়াপুৰী পৌৰসভাৰ ফালৰ পৰা সক্ৰিয় অংশগ্ৰহণ কৰা দেখা যায়।
1: বঙাইগাঁও চহৰৰ বীৰঝৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনে জিলাখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থীক কেন্দ্ৰীয় লোকসেৱাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠিত কৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে।
2: কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ ইউ পি এছ চিৰ পৰীক্ষা বৰ টান। এই পৰীক্ষা সাধাৰণ শিক্ষাৰ্থীৰ বাবে নহয়। শিক্ষাৰ্থীসকলক এই ভুল ধাৰণা মনৰ পৰা আঁতৰাবলৈ সাহস যোগাই বঙাইগাঁও জিলা আয়ুক্ত দিবাকৰ নাথে কয়, এই পৰীক্ষাত অৱতীৰ্ণ হবলৈ শিক্ষা লাভ কৰা মাধ্যম, পৰিয়ালৰ আৰ্থিক সমস্যা আৰু অন্য হীনমন্যতাই বাধক হব নোৱাৰে। যদিহে শিক্ষাৰ্থী

0: ব্যক্তিয়জনে উপযুক্ত মার্গদৰ্শনৰ সৈতে লক্ষ্য ধীৰ কৰি গহীন অধ্যয়ন কৰে। বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ বীৰঝৰা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিং সত্ৰৰ আৰম্ভণিত প্ৰদান কৰা বক্তব্যত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা জিলা আয়ুক্ত নাথে কয় যে সজাগতা আৰু উপযুক্ত মাৰ্গদৰ্শনৰ অভাৱত অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰা বৰ কম সংখ্যক পৰীক্ষাৰ্থী UPSC পৰীক্ষাত অৱতীৰ্ণ হয়। সেয়ে তেওঁ বঙাইগাঁও জিলাৰ শিক্ষাৰ্থীসকলক এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ভাল ফলাফল লাভ কৰা জিলাখনৰ শিক্ষাৰ্থীসকলে বিচৰা মতে এই কেৰিয়াৰ কাউন্সেলিং অনুষ্ঠিত কৰাৰ কথা জিলা আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এই পৰামৰ্শ সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থকা ধুবুৰী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰজ্ঞা চাইনীয়ে UPSC পৰীক্ষাৰ স্তৰ, ইয়াৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় কিতাপ পত্ৰ, প্ৰশ্ন কাকতৰ ভাগ, বাতৰি কাকত অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু অধ্যয়নৰ বাবে সময়ৰ ব্যৱস্থাপনা আদিৰ বিষয়ে বহলাই কয়।
1: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বঙাইগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে গছপুলি ৰোপণ কৰাৰ লগতে পৰিৱেশ প্ৰদূষণে সৃষ্টি কৰা সমস্যাসমূহৰ বিষয়ে আলোচনা আগবঢ়ায়। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠীয়ে।
0: বঙাইগাঁও জিলাৰ অধিকাংশ শিক্ষানুষ্ঠানতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণ কৰা দেখা যায়। বিশিষ্ট ব্যক্তিসকলে এই গছপুলি ৰোৱা অনুষ্ঠানত ভাগ লৈ শিক্ষানুষ্ঠানৰ বিদ্যাৰ্থীসকলক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'বলৈ উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ ভাষণৰ দ্বাৰা পৰিৱেশ সম্পৰ্কীয় নতুন জ্ঞান প্ৰদান কৰে। যিহেতু প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ আৰু ইয়াৰ দ্বাৰা সৃষ্ট আৱৰ্জনাই পৰিৱেশ সাংঘাতিক ৰূপে প্ৰদূষিত কৰাৰ লগতে উদ্ভিদৰ লগতে অন্য জীৱকুলৰ প্ৰজাতিকো ধ্বংস কৰিছে, সেয়ে প্লাষ্টিক প্ৰদূষণৰ ক্ষেত্ৰত পৰিৱেশ সচেতন ৰাইজে চৰকাৰক অতি শীঘ্ৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে।
1: অহা সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ। জিলাৰ ৰেহৰূপ শুনিলে, আজি বঙাইগাঁও জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল বঙাইগাঁও জিলাৰ আমাৰ সংবাদদাতা তেজস ত্ৰিপাঠী।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450 ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমে শুনক কুচ খট্টি কুচ মিঠি ছবিৰ এটি গীত কুমাৰ চানুৰ কণ্ঠত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
5: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
4: পিছে এনে যত্ন ক'ত পালি?
5: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
4: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
5: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
4: অঁ, সঁচাকৈ বৰ ভাল কথা,
5: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনক কভি অলবিদা না কেনা ছবিৰ এটি গীত। গীতটি গাইছে সোনু নিগম আৰু অলকা য়াগনিকে।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: মূল আলেখ্যৰ ৰচনা ডম্বৰুধৰ পাঠকৰ, অনাতাঁৰ ৰূপান্তৰ মনোজ বৰপূজাৰীৰ, প্ৰযোজনা জয়হৰি দাসৰ। এয়া পখী যায় মন কপায়।
1: আজি শুনক তৃতীয় খণ্ড।

এই অনুপম গোয়ালপরিয়া লোকগীতটোত কোৱা হৈছে বিপদগ্রস্ত পক্ষীৰ প্ৰতি অইন পক্ষীৰ সহানুভূতি। বগা বিপদত পৰিছে, এই খবৰ বগীক দিবলৈ উৰা মাৰিছে চাকৈ চকুৱায়।

0: প্ৰণয় আৰু বিৰহ দুয়োটাৰে উপাদানে লোকগীতক চহকী কৰিছে।
1: কেতেকী চৰাইক লৈ ৰচিত বিভিন্ন উপাখ্যানবোৰত ইয়াৰ ছবি স্পষ্টভাৱে ধৰা দিছে।
0: কবিয়ে কৈছে, মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত।
1: এই হিয়া ভঙা মাতটোক লৈয়েতো উপাখ্যান। মহাপ্ৰলয়ত হেনো বনিজলৈ যোৱা ককায়েকৰ পৰা বিচ্ছিন্ন হ'ল পত্নী আৰু ভায়েক। ভায়েকে বৌয়েকৰ চকুলো সহিব নোৱাৰিলে আৰু বৌ কাকা ক'ত বুলি আৰ্তনাদ কৰি ককায়েকক বিচাৰিবলৈ ধৰে। সেই ভাতৃয়ে বোলে বিহংগৰ ৰূপ লৈ আজিও এনেদৰে চিঞৰি আছে।
0: সেই কৰুণ কাহিনীৰ সুৰ লোকগীতত এনেদৰে ভাঙি আহিছে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক হিন্দী ছবিৰ গীত আজি শুনাবলৈ লৈছো কবীৰ সিং ছবিৰ কেইটিমান গীত প্ৰথমে শুনক অখিল সচদেৱা আৰু তুলসী কুমাৰৰ কণ্ঠৰ এই গীতটি

এইবাৰ শুনক আৰমান মালিকৰ কণ্ঠৰ এটি গীত। এই গীতটি লিখিছে ইৰশাদ কামিলে আৰু সংগীত বিশাল মিশ্ৰৰ।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে কবীৰ সিং ছবিৰ কেইটামান গীত শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। যোৱা খণ্ডৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই সম্পৰ্কে কথা পাতি আছোঁ। এই আলাপত ভাগ লৈছে প্ৰাগজ্যোতিষ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসমৰ এগৰাকী বিশিষ্ট লেখক তথা ডক্টৰ ভূপেন হাজৰিকাৰ ভাগিন জোঁৱাই পৰমানন্দ মজুমদাৰে। যোৱা খণ্ডত আমি ভূপেন হাজৰিকাৰ সংগীতা কাকতিৰ সৈতে ৰিমেক কৰা দুটিমান গীতৰ বিষয়ে আলোচনা কৰি আছিলোঁ। ভূপেন হাজৰিকাই তেওঁৰ কিছুসংখ্যক গীত পুনৰবাৰ গাইছে, বহু গীত তেওঁ এবাৰ, দুবাৰ, তিনিবাৰলৈকে গাইছে। প্ৰত্যেকটোতে গায়কীৰ পাৰ্থক্য অনুভূত হয়। কোনোবাটোত শব্দৰ, কোনোবাটোত সুৰৰ সামান্য সালসলনিও মন কৰা যায়। সংগীতা কাকতিৰ সৈতে তেখেতে আকৌ এবাৰ গোৱা এটি গীত আছিল জনকপুৰৰ জানকী। এই বিষয়ত আলোকপাত কৰি এয়া পৰমানন্দ মজুমদাৰ।
1: সেই গানটো আছিলে এৰাবাটো সুৰৰ গান আছিলে। অলপতে আমি এৰাবাটো সুৰ চাওঁতে মন কৰিলো গানটো। এৰাবাটো সুৰত ভূপেন হাজৰিকা আৰু সন্ধ্যা মুখাৰ্জী গানটো তাত গাইছিলে। এৰাবাটো সুৰত তেতিয়াই গোৱা, 56-57 গোৱা।
0: সন্ধ্যা
1: মুখাৰ্জী গোৱা একমাত্ৰ অসমীয়া গান এইটো। সন্ধ্যা মুখাৰ্জী যে ঢুকাই সেই কথাটো ওলাইছিল যে অসমীয়া গান তেওঁ এটা গাইছিলে,
0: তাৰপিছত
1: আৰু গোৱা আমি নাজানো।
2: জনকীয়ে মিটিক নাকাত খাহে, জাকালি পুৰৰ

0: কেনেডিগিত আছিলে মনিয়াম দেৱন চিনেমাৰ গীত
1: তত্বতিকাৰী অগ্নিশক্তি ৰক্ত বৰণী জ্বলেনে
0: জ্বলে হয়।
1: সেই গানটো মনিয়াম দেৱনত বহু শিল্পী একেলগে গাইছে দেই, এইটো উল্লেখযোগ্য কথা। তাত ভূপেন হাজৰিকা আছে, শ্যামল মিত্ৰ আছে, সুদক্ষিণা শৰ্মা আছে, দিলীপ শৰ্মা আছে, স্তুতি পেটল বোধহয় তাৰ লগত আছিলে, জয়ন্ত হাজৰিকা আছে, এইবিলাকে লগ লাগি সেই গানটো গাইছিলে। ভূপেন হাজৰিকাৰ জীৱন অন্যতম শ্ৰেষ্ঠ গীত, সুন্দৰ কথা শৈলী, তাত যিখিনি কথা আছে বৰ মনত ৰৈ যোৱা কথা।
0: গীতটোৰ সুৰৰ ধৰণ এনেকুৱা যে গীতটো শুনি থাকিলে তেজ উতলি উতলি আহি থকা ধৰণৰ,
1: উতলি উতলি আহি থাকে,
0: সংগ্ৰামী চেতনা।
1: তাত এটা লাইনে মোক খুব স্পৰ্শ কৰে, তেজ হোৱা যোগ জানো মহাপুৰুষ হয়, বৰ সুন্দৰ, তেজ হোৱা যোগ জানো মহাপুৰুষ হয়।

0: এই গানটো প্ৰায় দুটা দশক পিছত অকলে আকৌ গাইছে, এই পিছৰ গানটো শুনিবলগীয়া।
1: তাৰমানে এটা গীত তেওঁ এবাৰে বাণীবদ্ধ কৰি ভালেমান সময়ত ক্ষান্ত হৈ থকা নাই, কিবা নহয় কিবা উদ্দেশ্যত তেখেতে গীতটি দ্বিতীয়বাৰ গায়। হয়তো গীতটি তেখেতৰ প্ৰিয়, হয়তো প্ৰথম গীতটি লুপ্ত হোৱাৰ আশংকা কৰি বা নষ্ট হ'ব বুলি হয় বেয়া হৈ যাব বুলি।
0: মোৰ ধাৰণা তেওঁ গান মানুহক পাহৰিব দিয়া নাই, তেওঁ গানটো পাহৰিব দিয়া নাই যে গানটো মই লিখিছিলোঁ আকৌ তোমালোকে শুনা।

0: এই গীতটি ডক্টর ভূপেন হাজৰিকাই লিখিছিল প্ৰায় 13 বছৰ বয়সত। গীতটি লিখোঁতে নতুন ভাৰত গঢ়িম বুলি লিখিছিল, যিটো পাছত বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰামৰ্শক্ৰমে নতুন অসম গঢ়িম কৰিলে। এই গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই লিখা আলেখ্য মুক্তিদেউলতো সন্নিৱিষ্ট হৈছিল আৰু মুক্তিদেউলত গীতটি প্ৰকাশ হৈছিল। মুক্তিদেউলত গীতটি প্ৰকাশ হোৱাৰ পাছত ডক্টৰ ভূপেন হাজৰিকা এবাৰ আমেৰিকাৰ এটি দ্বীপত বন্দী হৈ থাকিবলগীয়া হৈছিল। তেওঁক বিমানবন্দৰৰ পৰা আটক কৰি লৈ যোৱা হৈছিল আৰু সেই লৈ এটা বৰ উল্লেখযোগ্য ঘটনা আছে।
1: সেইটো ভূপেন হাজৰিকাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনা। সেইকাৰণে তেওঁৰ অগ্নিযোগৰ ফিলিং গতি গীতটো মই ভূপেন হাজৰিকাৰ জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ভাবোঁ। এইকাৰণে যে ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভাৰ বৰ প্ৰিয়তম শিষ্য আছিলে। প্ৰথম তেওঁ গান গোৱাইছিল বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ড। আৰু এবাৰ 1948 চনত হ'বলা বিষ্ণুপ্ৰসাদ ৰাভা তেতিয়া সেই প্ৰথম ভূপেন হাজৰিকাই লগ পোৱা বিষ্ণুপ্ৰসাদ ৰাভা নহয়, তেতিয়া তেওঁ আত্মগোপনত থকা বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত যোগদান কৰিছে, চৰকাৰে সেই পাৰ্টিটো হেৰি কৰিছে, বেআইনী ঘোষণা কৰিছে, গতিকে তেওঁ দিহিঙেদি পায় ঘূৰি ফুৰে। এনে সময়তে তেওঁ কামাখ্যাৰ নামনিত এঘৰ মানুহৰ তাত তেওঁ আছিলে। তাৰ পৰাই তেওঁক ভূপেন হাজৰিকাক তেওঁ মাতি পঠিয়ালে যে ভূপেন তুমি মোৰ ওচৰলৈ আহা। আৰু ভূপেন হাজৰিকাক তেওঁ ক'লে যে তোমাৰ অগ্নিযোগৰ ফিৰিঙতি গানটো আৰু লগত দুটামান তোমাৰ বিপ্লৱী গান মোৰ মুক্তিদেউল বুলি এখন মই গীতি নৃত্য নাটিকা লিখিছোঁ, তাত মই ব্যৱহাৰ কৰিম, তুমি মোক অনুমতি

0: এটা ভূপেন হাজৰিকাই খুব আনন্দৰে অনুমতি দিলে আৰু সেই গানটো এটা সন্নিৱিষ্ট হ'ল। আৰু ভূপেন হাজৰিকাই এটা প্ৰবন্ধত লিখিছে যে এই গান মোৰ গান বিষ্ণু ককাইদেউৰ কিতাপৰ লগত সন্নিৱিষ্ট হোৱাৰ লগে লগে অসমৰ কৃষক বনুৱাবিলাকে মোৰ গান গাবলৈ ধৰিলে, মই বৰ উৎফুল্লিত হ'লোঁ। আৰু বিষ্ণু ককাই কৰিলে কি যে তোমাৰ গান ইয়াত সোমাল, গতিকে কিতাপখন কিন্তু আমাৰ দুজনৰ হ'ব, এতিয়া কিতাপখনৰ লেখক আমি দুজন, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা, তেনেকৈ কিতাপখন তেনেকৈ ছপা হৈ গ'ল। আৰু তেতিয়া কিতাপখন ছপাইছিলে নীৰেণ লাহিৰী বুলি এগৰাকী পৰৱৰ্তী কালত এডভকেট হিচাপে বিখ্যাত আৰু, তেতিয়া তেওঁ সেই কিতাপখন তেওঁ ছপাইছিলে, তেওঁ সেই দলৰে লোক আছিলে। সেই কিতাপখন ছপোৱাৰ এবছৰ পিছত তেওঁ ফেলোশ্বিপ লৈ তেওঁ আমেৰিকালৈ গ'ল পি এইচ ডি কৰাৰ কাৰণে। আমেৰিকাত গৈ যেতিয়া তেওঁ বিমানবন্দৰত নামিলে, তেতিয়া তাৰ নিৰাপত্তা বাহিনী তেওঁক লগে লগেই অন্য এটা ঠাইলৈ লৈ গ'ল আৰু এটা সৰু দ্বীপত কয়দী, ৰাজনৈতিক কয়দীৰ লগত তেওঁক ৰাখিলে সৰু কোঠালীত। তেওঁক কোৱা হ'ল যে আপোনাৰ হেৰিবিলাক, সেই যিটো কাগজ পত্ৰ যদি চেক কৰিব লাগে নিয়ম, সেই নিয়মৰ কাৰণে আনা হৈছে। তাৰপিছত বিষয়াবিলাকে এটাৰ পিছত এটাকৈ তেওঁক প্ৰশ্ন কৰিব ধৰিলে। সাতদিন ধৰি তেওঁক এটাৰ পিছত এটা প্ৰশ্ন কৰিলে। তাৰে দুটামান প্ৰশ্ন মোৰ মনত আছে। তেওঁক সুধিলে, তুমি ফ্ৰীডম অফ টেম্পল বুলি এখন কিতাপ লিখিছা নেকি? তেতিয়া ভূপেন হাজৰিকা মনত পৰি গ'ল, মুক্তি দেউল, হয় মোৰ নেতা, আমাৰ নেতা বিষ্ণু প্ৰসাদ ৰাভাৰ লগত মই কিতাপখন লিখিছোঁ, মনত পৰি ক'লে। তাৰ পিছৰ যিটো প্ৰশ্ন তেওঁক কৰিছিলে বিষয়াজনে, সেইটো হ'ল যে তুমি ভাৰতবৰ্ষৰ দুৰ্ভিক্ষ কেনেকৈ নিৰ্মূল কৰিব পাৰিম বুলি ভাবিছা? ভূপেন হাজৰিকাই এইটো উত্তৰ দিছে এনেকৈ যে, মই এতিয়া ভবা নাই, পঢ়া শুনা কৰি লওঁ তাৰপিছত ভাবিম, এনেকৈ তেওঁ উত্তৰ দিছে। তেওঁ মানে প্ৰবন্ধটোত উল্লেখ কৰিছে এই কথাটো। ঠিক তেনেকৈ তেওঁৰ লগত এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্তৰবিলাক কৰাৰ পিছত, আলোচনা কৰাৰ পিছত, সাতদিন পিছতহে তেওঁক যাবলৈ দিছে।
1: অসমত হোৱা এখন কিতাপৰ কাৰণে তেওঁ বন্দী হ'ব লগা হ'ল আমেৰিকাত।
0: তাৰমানে সেই খবৰটো তেতিয়া চোৰাংচোৱা বিভাগ ইমান হেৰি শক্তিশালী আছিল যে সেই খবৰটো আমেৰিকাত পাই গ'ল। আৰু ভূপেন হাজৰিকাকো, যিহেতু বিষ্ণুৰাভা এজন দগদা কমিউনিষ্ট, ভূপেন হাজৰিকাকো তেওঁলোকে কমিউনিষ্ট বুলি সন্দেহ কৰিলে। তাৰ কাৰণটো এনেকুৱা যে সেই সময়ত আমেৰিকাত মানে প্ৰবল আন্দোলন হৈ আছে, বৰ্ণ বৈষম্য বিৰোধী আন্দোলন হৈ আছে, পল্লৱ চন্তাৰ নেতা। গতিকে এনেকুৱা এজন ব্যক্তি যদি ইয়ালৈকে আহে, এই আন্দোলনত মানে সংযোগ হৈ যাব পাৰে,
1: ইন্ধন যোগাব,
0: ইন্ধন যোগাব, সেইটো ভাবি তেওঁলোকে বোধহয় ভূপেন হাজৰিকাক প্ৰাথমিকভাৱে এনেকুৱা এটা অনুসন্ধান চলাইছিল ভূপেন হাজৰিকাৰ ক্ষেত্ৰত, তেওঁ কি ধৰণৰ মানুহ। কিন্তু তেওঁলোকে যিটো ভাবিছিল সেইটো হ'লগৈ। ভূপেন হাজৰিকা সাতদিন পিছত কলম্বিয়া ইউনিভাৰ্চিটিত গৈ পেলাই জইন কৰিলে পি এইচ ডিত। জইন কৰাৰ পিছত তেওঁ মানে পল্লৱচনৰ কথা শুনিছে আৰু, আগতেই শুনি গৈছে।
1: ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাই তেখেতক কোৱা বুলি কয়,
0: জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক কৈছিল যেতিয়া আমেৰিকাত যাব বুলি তেওঁ গম পালে, যে তুমি হেৰিক লগ কৰি আহিবা,
1: পল্লৱচনক
0: লগ কৰি আহিবা, সেইটো তেওঁৰ মনত আছে। গতিকে পল্লৱচনক লগ পোৱাৰ কাৰণে তেওঁ উদ্গ্ৰহ হৈ আছে, কেনেকৈ লগ পোৱা যায়। এনেতে এখন ফাংচনৰ খবৰ পালে য'ত পল্লৱচন গীত গাব আহিব। তেতিয়া তেওঁ চাবলৈ গ'ল। চাবলৈ গৈ তেওঁ যিটো বৰ্ণনা দিছে, বৰ সুন্দৰ বৰ্ণনা দিছে। তাত ষ্টেজত এটা বাকচ, কাগজৰ বাকচ এটা বনাই থোৱা আছে, তাত মানে আমেৰিকাৰ যিবিলাক মানে হেৰি প্ৰশাসনক তাত মানে ৰাষ্ট্ৰপতি ইত্যাদিৰ ফটো তাত থৈ দিয়া আছে, আৰু পুঁজিপতিসকলৰ বিভিন্ন চিহ্ন তাত থৈ দিয়া আছে। আৰু পল্লৱচন যেতিয়া মঞ্চলৈ প্ৰৱেশ কৰে, আহি প্ৰথম গোৰটো মাৰিছে সেই বাকচটোত, বাকচটো ভাঙিছে, তেওঁ বাকচটো ভাঙিছে, ভঙাৰ পিছত তেওঁ বক্তৃতা আৰম্ভ কৰিছে। প্ৰথমতে বক্তৃতা আৰম্ভ কৰিছে, তাৰপিছত তেওঁ গান গাইছে। ভূপেন হাজৰিকাই বৰ্ণনা কৰিছে সেই তেওঁৰ এক্সপ্ৰেশ্যনটো বৰ্ণনা কৰিছে যে তেওঁ এনেকৈ গান গাবলৈ আৰম্ভ কৰিলে, প্ৰতিটো শব্দই স্পষ্ট, প্ৰতিটো শব্দই স্পষ্ট আৰু বলিষ্ঠ, এনেকুৱা লাগিল যেন সভাগৃহত উপস্থিত থকা প্ৰত্যেকজনেই এতিয়া বৰ্ণ বৈষম্য বিৰোধী আন্দোলনত চামিল হ'ব, এনেকুৱা লাগিল তেওঁ। চববিলাকে যেন এতিয়া পল্লৱচনৰ পাৰ্টিত যোগদান কৰিব আৰু আন্দোলনত নামি যাব, নামি পৰিব, এনেকেই তেওঁ উদ্যত হৈ গান গাইছিলে। উচ্চাৰণৰ কথাটো খুব কৈছে তেওঁ, ইমান স্পষ্ট উচ্চাৰণ। মই ভাবোঁ সেই যে পল্লৱচনৰ গোৱাৰ যিটো স্পিৰিট, সেই স্পিৰিটটো ভূপেন হাজৰিকাই আয়ত্ত কৰিছিল, তেতিয়াই আয়ত্ত কৰিছে। তাৰপিছত হ'ল কি, অনুষ্ঠান যেতিয়া শেষ হ'ল, শেষ হোৱাৰ পিছত তেওঁ গ্ৰীণৰুমলৈ গ'ল পল্লৱচনক লগ কৰাৰ কাৰণে। পল্লৱচন দেখি প্ৰথম যিটো তেওঁৰ অনুভৱ, সেইটো হ'ল মই যেন বিষ্ণু ককাইদেউক দেখিবলৈ পাইছোঁ, একেই দেহৰ অৱয়ব, সেইটোৱে একমাত্ৰ কথা নহয়। কিন্তু এই যে পল্লৱচনক লৈ পেলাই আমেৰিকাৰ চৰকাৰ ত্ৰাসিত হয়, যিটো কাৰণত আমাৰ ভাৰতবৰ্ষতো বোধহয় তাৰ চৰকাৰ বিষ্ণুভাগ লৈ পেলাই ত্ৰাসিত হয়, ইয়াত যেনেকৈ পল্লৱচনক লৈ পেলাই ত্ৰাসিত হয় চবেই, সেইটো তেওঁ তাত চিমিলাৰিটি পাই গ'ল তাতে, সেইটোৱে কথা।

0: কাহিনীটো।
1: ভূপেন হাজৰিকাৰ একেটি গীতৰ কথা আমি পাতি আছিলোঁ, শৰতৰ শেৱালিয়ে নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা কথা পাতে, এই গীতটিৰ দুটা সংস্কৰণ পোৱা যায়, এই গীতটিৰ বিষয়ে অকণ জনাব নেকি?
0: শৰতৰ শেৱালি গানটো আমি শুনিছিলোঁ প্ৰথম এই বন্দনা বৰুৱা কণ্ঠত। সেই গানটোৰ তেওঁ গোৱাৰ বহু পিছত তেওঁ নতুনকৈ এটা গুৰ কৰি সেই গানটো আকৌ ভূপেনে নিজে গাইছে।
1: আৰু সেই গীতটি বেছিকৈ চলে বাৰু এতিয়া?
0: হয়, দুয়োটা গানে কিন্তু বেলেগ মাধুৰ্য আছে, দুয়োটা গানে সমানে, এইটো গানৰ সুৰ আৰু এইটো গানৰ সুৰ সম্পূৰ্ণ পৃথক। এইটো অলপ খৰকৈ গোৱা, এইটো অলপ লেনিয়াই লেনিয়াই গোৱা, কিন্তু দুয়োটাৰে মাধুৰ্য বেলেগ বেলেগ, দুয়োটাৰে অপূৰ্ব গান।
1: এই নাৰী কণ্ঠত থকা, এটি
0: পুৰুষ কণ্ঠত থকা,
1: কিন্তু সৰ্বাধিক প্ৰচাৰ হয় বা বাজে পিছত ভূপেন হাজৰিকাই নিজে,
0: আগৰটো বোধহয় নাপায় নেকি, বিচাৰি
1: পেলাই সম্ভৱতঃ,
0: কিন্তু আগৰটো আগৰটো কিন্তু আছে।
1: আমাৰ সংগ্ৰহত বন্দনা বৰুৱাই গোৱা সেই পুৰণি গীতটি নাই, কিন্তু পাছত অৰুন্ধতী দাস বৰুৱা নামৰ শিল্পীগৰাকীয়ে সেই পুৰণি সুৰৰ গীতটি নিজৰ কণ্ঠত বাণীবদ্ধ কৰিছিল। তাৰে কিয় অংশ আমি শ্ৰোতাসকলক শুনাব খুজিছো, সুৰটোৰ আভাস দিবৰ নিমিত্তে। তাৰ পাছতে আমি ভূপেন হাজৰিকাই পুনৰ গোৱা নিজৰ গীত।

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ এই খণ্ডটিৰ পৰাও বিদায় লবৰ সময় হ'ল। পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে হোৱা আলাপৰ পৰৱৰ্তী অংশৰে আমি অহা খণ্ডত পুনৰ লগ পাম।

0: ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, বিবেক শৰ্মা আৰু শেখ আব্দুল্লাহ আহমেদ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু ৰমেন কুমাৰ শৰ্মা, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা।

ಚತುರ ನಾರ ಕರಿಕೆ ಸಿಂಗಾರ.

0: পৰাগমালা লাইভ শুনিলে, আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যৎ। এই ধাৰাবাহিকৰ আজিৰ খণ্ডত আগবঢ়োৱা হৈছে এটি সামগ্ৰিক পৰ্যালোচনামূলক আলোচনা। এই পৰ্যালোচনাত অংশগ্ৰহণ কৰিছে ডক্টৰ জয়দীপ বৰুৱা, লগতে ধাৰাবাহিকখনিৰ প্ৰযোজক অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ দা 50তম তথা অন্তিম খণ্ড।
2: আমাৰ কেন্দ্ৰযোগে প্ৰচাৰিত জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত এই শীৰ্ষক ধাৰাবাহিকখনৰ আমি শেষৰটো খণ্ডত আজি উপনীত হৈছোঁ। ইতিমধ্যে আমি 51 খণ্ড প্ৰচাৰ কৰিলোঁ। ইয়াৰ প্ৰায়ভাগেই আপোনাৰ আলক্ষ্য ৰূপত আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিছিলোঁ। তাৰ মাজত দুই এটা আমাৰ আলোচনাও আছিলে। আজিৰ আলোচনাত যোৱা 51 খণ্ডত আমি কি কি প্ৰচাৰ কৰিলোঁ, আমাৰ শ্ৰোতাসকলে কেনে পালে আৰু বিষয়সমূহৰ গুৰুত্ব কেনেকুৱা আছিল, এই বিষয়ে কিছু আলোচনা কৰিবলৈ আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ জয়দীপ বৰুৱা। আৰু এই আলোচনাত ভাগ লৈছে মোৰ সৈতে মোৰ সহযোগী অশোক ভট্টাচাৰ্যই। মই প্ৰথমতে আমাৰ ভট্টাচাৰ্যক সুধিব বিচাৰিছোঁ যে এই যোৱা 51 খণ্ডত মূল মূল বিষয়সমূহ কি কি আছিল এই ধাৰাবাহিকখনৰ, এই বিষয়ে অকণমান কওকচোন শ্ৰোতাসকলক।
3: মূল বিষয় বুলি ক'লে আমি প্ৰথমটো যদি চাওঁ, প্ৰথমতে আমি ইয়াৰ এটা যিটো কাৰ্টেন ৰেজাৰ বুলি কয়, অৰ্থাৎ আমি তাৰ এটা সামগ্ৰিকভাৱে 52টা খণ্ডত আমি কি পৰিকল্পনা কৰিছোঁ আৰু বিষয়টো কেনেকুৱা হ'ব এই বিষয়ে আমি আলোচনা কৰিছোঁ প্ৰথমটো খণ্ড। গতিকে তাৰপিছত আমি যদি চাওঁ সকলো প্ৰত্যেকটো খণ্ডতেই আমি কেতিয়াবা ঠিক নাটকীয় ভংগীমাৰে উপস্থাপন কৰিছোঁ, কেতিয়াবা আলেখ্য ধৰণৰ হৈছে, কিন্তু যেনেকৈ নহওক আমাৰ বিষয়সমূহ আমি বাৰু কৈ যাম। প্ৰায় 51টা খণ্ডৰ কথা ক'ব লাগিব, তাৰ ভিতৰত আমাৰ 3টা আলোচনা আছিলে। গতিকে 3টা আলোচনাত আমি যিখিনি আলোচনা কৰিছিলোঁ সেইখিনি হৈছে আমাৰ পৰ্যালোচনা, দৰাচলতে পাৰ হৈ যোৱা খণ্ডবিলাকৰ, আৰু আজি আমি সামগ্ৰিকভাৱে কৰিম। আমি যিবিলাক বিষয় আলোচনা কৰিছোঁ সেইবিলাক প্ৰধানকৈ বতৰ, জলবায়ু, জলবায়ু পৰিৱৰ্তনটো সঁচা নে এটা সেই আমাৰ এটা অলিক, আমাৰ কল্পনাহে, বহুতে সেই ধৰণেও কয়, সেই ধৰণৰ কথাবিলাক আলোচনা কৰা হৈছিল। এতিয়া 2 নম্বৰটো যদি আমি চাওঁ, 2 নম্বৰটো হৈছে বতৰ আৰু জলবায়ু। আমাৰ 2 নম্বৰ যিটো খণ্ড আছিল বতৰ আৰু জলবায়ু, অৰ্থাৎ যিটো মই ক'লোঁ তাৰপিছত ঠিক মই পাৰ হৈ গৈছোঁ, বতৰ জলবায়ু এই প্ৰসংগলৈ দীঘলীয়াকৈ আলোচনা কৰা হৈছিল কেইবাটাও খণ্ডত। জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত এই ধাৰাবাহিকৰ এটি অংশ হিচাপে আমি 4 নম্বৰ খণ্ডটোত পৃথিৱীৰ জলবায়ুৰ ভিন্নতা আমি সেই বিষয়টো আলোচনা কৰিছিলোঁ। অতীতৰ পৰা শিকোৱা হওক এইটো আমাৰ শীৰ্ষক আছিল 5 নম্বৰ খণ্ডৰ। তাৰপিছত মই অকণমান আগুৱাই গৈছোঁ, জীৱন আৰু জলবায়ু 11 নম্বৰ খণ্ডত মই ঠিক মাজে মাজে কৈ গৈছোঁ। 21 নম্বৰ খণ্ডত আমি যিটো শীৰ্ষক দিছিলোঁ সেয়া হৈছে সৰ্বগ্ৰাসী হাতোৰা, অৰ্থাৎ জলবায়ু পৰিৱৰ্তনে যে সকলো জীৱনৰ আৰু পৃথিৱীৰ সকলো পৰিস্থিতিকেই চুই গৈছে সেই কথাটো আহিছিল তাত। তাৰপিছত এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰা হৈছিল গোলকীয় উষ্ণয়নৰ শৰণাৰ্থী, এই শীৰ্ষক লৈ আমাৰ সেইটো আছিল 22 নম্বৰ খণ্ডত। এইধৰণে আমি আগুৱাই গৈ আমি যদি জলবায়ু পৰিৱৰ্তনৰ যোগাত্মক দিশ সম্পৰ্কেও কিছু আলোচনা কৰা হৈছিল 27 নম্বৰ খণ্ডত। 31 নম্বৰ খণ্ডত আমি কিছু আন্তৰ্জাতিক প্ৰেক্ষাপটত কি ধৰণৰ কাম কাজ হৈছে, জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তৰ্জাতিকভাৱে কি আলোচনা বিলোচনা হৈছে সেই বিষয়সমূহ সামৰি লৈ কিয়টো চুক্তিৰ সফলতা আৰু তাৰ বিফলতা এই দুয়োটা কথা আলোচনা কৰিছিলোঁ।
2: ইয়াৰ পিছৰ খণ্ডখিনিৰ বিষয়ে আমি শুনিম, কাৰণ যিহেতু আমাৰ 52টা খণ্ডৰ 52টা খণ্ড, গতিকে বিষয় যথেষ্টখিনি আছে। তাৰ আগতে মই ডক্টৰ বৰুৱাক সুধিব বিচাৰিছোঁ, এই যে প্ৰথমতে আমি এটা বিষয় লৈছিলোঁ যে জলবায়ু পৰিৱৰ্তন এটা অলিক নিৰ্মাণে কল্পনা কৰি লোৱা কথা, দেখিন এইটো কিমান সত্য, বৰ্তমান সময়ত কিমান এইটো সত্যতা ইয়াত নিৰূপণ হৈছে,
4: এইটো এটা গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন
2: হয়।
4: বিশেষকৈ জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাৰ কথা আমি যেতিয়াই কওঁ তেতিয়া পৃথিৱীত এজন লোকে এইটো কথা কয় যে যিমান আমাৰ হৈচৈ কৰা হৈছে আচলতে সিমানখিনি পৰিৱৰ্তন বা সিমানখিনি প্ৰভাৱ পৰিছে নে নাই। কিন্তু বৰ্তমান এই কথাটো লাহে লাহে পৃথিৱীৰ সকলো শ্ৰেণীৰ লোকে মানি লৈছে যে হয় গোলকীয় উষ্ণতাৰ যি প্ৰভাৱ সেয়া সত্য আৰু তাৰ প্ৰভাৱবিলাক আমি পৃথিৱীৰ বিভিন্ন ঠাইত এতিয়া আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আমাৰ এই 7টা ভাগত আমাৰ যিবিলাক বিষয়বস্তু ভগাই লোৱা গৈছিল তাত এটা ভাগ আছে যে জলবায়ু পৰিৱৰ্তনৰ আমাৰ যিবিলাক

0: তাত য'ত এফালে আমি খৰাং সদৃশ পৰিস্থিতি পাই আছোঁ, কিন্তু এফালে আমাৰ বৰষুণৰ তাৰতম্য, বায়ুমণ্ডলৰ উষ্ণতাৰ তাৰতম্য, এইবিলাক কিন্তু এতিয়া আমি পোনপটীয়াকৈ প্ৰত্যক্ষ কৰিছোঁ। আৰু অসমত যদি দেখা যায় যে শেহতীয়া কিছু বছৰত যিটো আমাৰ বৰষুণৰ তীব্ৰতা, এটা দীঘলীয়া সময়ৰ বাবে এটা নিৰ্দিষ্ট পৰিমাণত বৰষুণ হোৱা আৰু কম সময়ত বেছিকৈ বৰষুণ হোৱা, তাৰ মাজত এটা পাৰ্থক্য আছে। কম সময়ত যেতিয়া বৰষুণৰ তীব্ৰতাটো বাঢ়ে, তেতিয়া বৰষুণৰ গড় পৰিমাণ সেইটো অলপ কমিলেও কিন্তু তাৰ প্ৰভাৱটো বহুত বেছি হয়, আৰু তাৰ যিবিলাক আমাৰ পোনপটীয়া আমাৰ প্ৰভাৱ দেখিবলৈ পাইছোঁ, হঠাতে হোৱা বানপানী, ভূমিস্খলন, কিছুমান ঠাইত খৰাং পৰিস্থিতি, তাৰ ফলত হোৱা খেতিৰ ওপৰত পৰা প্ৰভাৱ, আৰু গোলকীয় উষ্ণতা বা আমাৰ জলবায়ু পৰিৱৰ্তনৰ যিটো প্ৰভাৱ, সেইবিলাকৰ প্ৰত্যক্ষ পৰোক্ষ দুই ধৰণৰ প্ৰভাৱে আমাৰ পৃথিৱীৰ বিভিন্ন ঠাইতে দেখিবলৈ পোৱা গৈছে। গতিকে যিটো যি ধৰণৰ এটা কথা আমাৰ কোৱা যায় যে ই এক পাৰিসংখ্যিক বিশ্লেষণ বা পাৰিসংখ্যিক তথ্যৰ ওপৰত ভিত্তি কৰি কোৱা কথা নাই, ইয়াৰ কিছু প্ৰভাৱ আমাৰ পৰিলক্ষিত হয়। আমি শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন প্ৰভাৱ আমি পৃথিৱীৰ বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ, আৰু এতিয়া লাহে লাহে মানুহৰ সচেতনতাও বৃদ্ধি পাইছে,
1: মানুহে মানি ল'ব লৈছে যে হয় জলবায়ু পৰিৱৰ্তন ঘটিছে। জলবায়ু পৰিৱৰ্তন এটা বিষয় আমাৰ আছিলে, জীৱন আৰু জলবায়ু, জলবায়ু পৰিৱৰ্তনে জীৱনৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলাইছে পোনপটীয়াভাৱে?
0: নিশ্চয় জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বহুত ধৰণে আছে। এতিয়া পোনপটীয়াভাৱে আমাৰ যে বানপানী পৰিমাণ যথেষ্ট বাঢ়ি গৈছে, কিন্তু লগে লগে আমাৰ জীৱিকাৰ ওপৰতো, এতিয়া আমাৰ যিটো ফুড ছিকিউৰিটি বুলি আমাৰ আছিলে, ইয়াত আমাৰ আলোচনা কৰিছোঁ খাদ্য সুৰক্ষা, যদি আমাৰ খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াও আমাৰ খেতি বাতিৰ লোকচান হয়, আৰু বানপানীৰ তীব্ৰতা যিমানেই বাঢ়িব সিমানেও আমাৰ কৃষকৰ খেতিৰ ওপৰত হয়। তেতিয়া আমাৰ যিবিলাক বাসস্থান, সেই বাসস্থানবিলাক প্ৰভাৱিত হয়। আমাৰ বহুত পৰম্পৰাগত কৌশল আছে যিবিলাকে আমাৰ এনেকুৱা বান সদৃশ পৰিস্থিতিটো নিজে চলিব পাৰে, যিটো আমি অভিযোজন বুলি কওঁ, জলবায়ু পৰিৱৰ্তনৰ অভিযোজন। কিন্তু আমাৰ যিবিলাকৰ তেনেকুৱা ব্যৱস্থা নাই, তেওঁলোকৰ বাসস্থান প্ৰভাৱিত হৈছে, জীৱিকা প্ৰভাৱিত হৈছে, আৰু জীৱন ধাৰণৰ যিটো প্ৰক্ৰিয়া, কিন্তু যিহেতু আমাৰ মানুহবিলাকৰ আজিকালি জীৱন ধাৰণৰ মান যথেষ্ট উন্নত হৈ গৈ আছে, যিটো আমি জীৱনশৈলী বুলি কওঁ, জীৱনশৈলী যিমানে আধুনিক হৈ গৈ আছে সিমানে আমি জলবায়ু পৰিৱৰ্তনক হোৱাত আমি বেছি তাত আমি যোগ কৰি গৈ আছোঁ। ফলত কি হৈছে, গোলকীয় উষ্ণতা বৃদ্ধি পাইছে, জলবায়ু পৰিৱৰ্তনৰ যিডাল আমাৰ লেখ, সেই লেখডালৰ ঊৰ্ধমুখী হোৱাৰ সহজ হয়। গতিকে জীৱনৰ লগত জীৱন জীৱিকা জীৱনশৈলী, তাক জলবায়ু পৰিৱৰ্তনে পোনপটীয়াকৈ প্ৰভাৱিত কৰিছে। মানুহৰ বাসস্থানৰ অভাৱ হৈছে, গতিকে যেতিয়া আমাৰ সাগৰটো ডুব কৰি থাকিব সেই মানুহবিলাক বেলেগ ঠাইলৈ যাব, গতিকে এতিয়া আমাৰ যিটো আমাৰ ক্লাইমেট চেঞ্জ ৰিফিউজি বুলি কয়, গতিকে ভৱনীয়া, তেওঁলোকৰ সেই তেনেকুৱা ধৰণৰ ঘটনাবিলাক বঢ়াৰ লগে লগে সম্পূৰ্ণ আমাৰ এটা এটা আছিলে, তাৰ এটা এপিছড এটা আছিলে, তাত আলোচনা কৰিছোঁ এইবিলাক, গতিকে তেওঁলোক ক'ত যাব, গতিকে য'ত আৰু আন ঠাইত মানুহ থকা ঠাইলৈ আহিব, ফলত মানুহবিলাকৰ মাজত সংঘাত বৃদ্ধি পাব, সংঘাত, কাৰণ চবেই নিজৰ অধিকাৰখিনি সকলোৱে সাব্যস্ত কৰিবলৈ বিচাৰিব। গতিকে জলবায়ু পৰিৱৰ্তনৰ এনেকুৱা ধৰণৰ প্ৰভাৱবিলাকে কিছু অস্থিৰতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে, আৰু দুই এঠাইত এইবিলাক দেখিবলৈ পোৱা গৈছে।
1: হয়, এইখিনি প্ৰায়খিনি যিখিনি ক'লে আপুনি ঋণাত্মক প্ৰভাৱৰ কথা ক'লে জলবায়ু, ইয়াত কিবা যোগাত্মক প্ৰভাৱো থাকিব পাৰে নেকি?
2: আচলতে আমাৰ ডক্টৰ বৰুৱাই যথেষ্টখিনি কথা কৈ আছে, যিহেতু সেইটো যোগাত্মক দিশটোৰ প্ৰযোজক হিচাপে আমিও আচৰিত হৈছিলোঁ যে যোগাত্মক দিশটো কেনেকৈ আমি দেখুৱাব পাৰোঁ। কিন্তু যোগাত্মক দিশৰ কথা তাত যিটো আহিছে, তাত বিশেষকৈ এইটো কোৱা হৈছে যে কিছুমান ঠাইত য'ত
1: অতি উষ্ণ আছিলে,
2: অতি উষ্ণ বা অতি শীত, তাত এটা বেলেঞ্চিং, অৰ্থাৎ যে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে অতিপাত শীত প্ৰভাৱিত অঞ্চলবিলাকত কিছু উষ্ণতাৰ মানে মানুহৰ কাৰণে যোগাত্মক পৰিৱেশ এটাৰ সৃষ্টি হৈছিল, অৰ্থাৎ তেওঁলোকে আগতে যি পৰিৱেশত থাকিব লগা হৈছিল, খুব শীতল এটা পৰিৱেশত, তাতকৈ তেওঁলোকে কিছু সকাহ পাইছিল। কিন্তু সেইবিলাক ঠাইত এনেই জনসংখ্যা সীমিত আছিল, গতিকে তাত বহুত বেছি কিবা হোৱাৰ আশা নাই। তাৰোপৰি হৈছে কি, আমাৰ কিছুমান খাদ্য শস্য এনেকুৱা আছে যে যিবিলাক খাদ্য শস্য উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল, কিছুমান অধিক উষ্ণতা তাৰ সৃষ্টি হ'ব পাৰে, আৰু কিছুমান শীতকালীন সময়ত খেতি বাতি হয়। গতিকে এই যিবিলাক অঞ্চলত কিছুমান খেতি বাতি নহৈছিল কাৰণ তাত অতিপাত শীত বা অতিপাত উষ্ণতা অৱস্থা আছিল, তাত হৈছিল কি যে ঠিক উষ্ণতাৰ বৃদ্ধিৰ লগে লগে সেইবিলাক ঠাইত কিছুমান খাদ্য শস্য খেতি কৰিব পৰা হ'ল। গতিকে সামগ্ৰিকভাৱে গোটেই পৃথিৱীৰ পৰিৱেশত আমাৰ কিছুমান খাদ্য শস্যৰ আমাৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি সক্ষম হ'লোঁ উষ্ণতা বৃদ্ধিৰ কাৰণে। কিন্তু তাৰ লগে লগে আমাৰ সমুদ্ৰৰ কাৰেণ্ট, সাগৰীয় কাৰেণ্ট, সাগৰীয় যিবিলাক সোঁত, সেই সোঁতৰ লগে লগে যি মৎস্য পালন বা এই ধৰণৰ সমুদ্ৰৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰা বৃহৎ এটি সংখ্যা এতিয়াও আছে। গতিকে তেওঁলোকৰ কাৰণে কিছুমান সুবিধা হৈছিল, কাৰণ সাগৰীয় উষ্ণ কাৰেণ্টক খেদি খেদি কিছু প্ৰকাৰৰ মাছ আহিছিল, গতিকে তেওঁলোকৰ কাৰণে সুবিধাজনক হৈছিল, সেইবিলাক বেছি সময়ৰ কাৰণে পোৱা গৈছিল সাগৰত, আৰু তেওঁলোকৰ সেই হাৰ্ভেষ্টিং, তেওঁলোকে মৎস্য সাগৰৰ পৰা আহৰণ কৰাত সময়খিনি বাঢ়ি গৈছিল আৰু তেওঁলোকে এতিয়া সঘনাই পাবলৈ

0: কৰিছিল, কাৰণ কিছুমান সাগৰীয় জীৱ আছে, বিশেষকৈ মাছ, সেইবিলাক মাছে উষ্ণ যিটো সোঁত, সেই সোঁতৰ সৈতে আগবাঢ়ি আহে। কিন্তু তাৰ লগে লগে সেইখন ঠেই আমাৰ যিটো যোগাত্মক দিশ, তাৰে পিছৰ পিনে কোৱা হৈছিল যে যোগাত্মক আৰু বিয়োগাত্মক দিশ দুটাৰ মাজত যদি আমি বিয়োগ চিন এটা দি দিওঁ, তেতিয়াহ'লে আমাৰ পিনে
1: তেওঁলোকে যিখিনি সা সুবিধা পাইছে, মই ভাবো যে এইখিনিও খুব সদায় সাময়িকহে তেওঁলোকৰ।
2: ইয়াতে আৰু এটা কথা কোৱা আছিলে যে মেৰু অঞ্চলত যেতিয়া বৰফ গলা কামটো আৰম্ভ হ'ল, তেতিয়া যাত্ৰা পথটো অলপ সুগম হ'ল, অলপ বেছি দিনৰ কাৰণে তেওঁলোকে যাত্ৰা কৰিব পৰা হ'ল, যাৰ ফলত ব্যৱসায়টো কিছু বৃদ্ধি পালে।
0: কিন্তু তাৰ লগে লগে কিছুমান কথা আছিল, যিবিলাক ঠাইত বন্দৰ নিৰ্মাণ হৈছিল তাত সমুদ্ৰ পৃষ্ঠৰ উচ্চতা যিটো, সেই উচ্চতা বৃদ্ধিৰ কাৰণে সেইবিলাকৰ মডিফিকেশ্যন বা সেইবিলাকৰ সাল সলনি কৰিব লগা হ'ল, বহুত ক্ষেত্ৰত এইটো ব্যয়বহুল ব্যৱস্থা কৰিব লগা হ'ল, বহুত বন্দৰ এতিয়া পানীৰ তলত, মানে তাত সাগৰীয় আগৰ যিটো পৰিৱেশ, সেই পৰিৱেশত সৰু সুৰা জাহাজ যাব পৰা অৱস্থাত নাই, গতিকে সেইটো পৰিৱেশো হৈছে।
2: আৰু বাকী কি কি বিষয় আছিল অকণমান ভট্টাচাৰ্য?
0: বাকী বিষয়বিলাক আছে ইয়াতে, কিছুমানটো খুবেই বেছি মানে আমোদজনক, যেনে কাৰ্বন কৰ, কাৰ্বন টেক্সৰ ওপৰত কথা কোৱা হৈছে, অৰ্থাৎ কেনেকে পৃথিৱীত যেতিয়া আমি পেৰিছ চুক্তি বা তাৰ আগৰ কিয়োটো প্ৰট'কল, এইবিলাক যিবিলাক সন্মিলন হৈছিল আৰু তাত যিবিলাক চুক্তি বা বুজাবুজিত উপনীত হৈছিল আন্তৰ্জাতিকভাৱে দেশসমূহে, তাত কিছুমান উপায় উদ্ভাৱন কৰা হৈছিল যে কি ধৰণে বিশেষকৈ যিবিলাক উন্নয়নশীল দেশ বা যিবিলাক অলপ পিছপৰি আছে, সেই দেশবিলাকে এই কাৰ্বন নিৰ্গমন হোৱা, অৰ্থাৎ আমাৰ যিটো সেউজ গৃহ গেছ, সেইবিলাকৰ নিৰ্গমনৰ ক্ষেত্ৰত যদি সাৱধান হয়, তেতিয়াহ'লে তেওঁলোকে কি পাব, কিয় তেওঁলোকে তেওঁলোকৰ বনাঞ্চল ধ্বংস নকৰিব, কাৰণ তেওঁলোকে তাৰ পৰা এটা ৰাজহ পায়, গতিকে ব্ৰাজিলতকৈ বনাঞ্চল ধ্বংস নহ'ব। যিবিলাক মানে উন্নত দেশ, তেওঁলোকেতো দৰাচলতে গোটেই পৃথিৱীৰ জলবায়ুৰ এই ধ্বংস বা ক্ষয়ীভৱনটো দৰাচলতে আৰম্ভ হৈছিল তেওঁলোকৰ পৰা, তেওঁলোকে সেই পৰিস্থিতিটোৰ পৰা আজি উন্নত অৱস্থালৈকে আহিছে। আমি কিয় সেই পৰিস্থিতিৰ মাজেৰে যাম, কাৰ্বনক কিয় আমি ইন্ধন হিচাপে নলম, কয়লা কিয় ব্যৱহাৰ নকৰিম, এই কথাবিলাকত যাতে দেশসমূহে গুৰুত্ব সহকাৰে চিন্তা কৰে, সেই ক্ষেত্ৰত আৰ্থিকভাৱে উদগনি দিব পৰা যায়, তাৰ কাৰণে বহুত ব্যৱস্থা লোৱা হৈছে যে কাৰ্বন ফুটপ্ৰিণ্ট কমিলে এখন দেশে কি পাব, কাৰ্বন কাৰ কি বস্তু, এই ধৰণৰ কথা।
2: কাৰ্বন
1: যিটো ফুটপ্ৰিণ্ট বা কাৰ্বন পদচিহ্ন, এইটো এতিয়া পৃথিৱীত খুব চৰ্চিত
2: বিষয়,
1: আৰু আজিকালি ইণ্টাৰনেটতে আমি বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱস্থা পাওঁ যে আমি কেনেকে এইটো গণনা কৰিব লাগে। এতিয়া আমি আচলতে কৰা প্ৰত্যেকটো কামৰে এটা একোটা একোটা কাৰ্বন ফুটপ্ৰিণ্ট থাকে। আমি গাড়ীখন চলাই যোৱা, কাৰখানা চলোৱা, আমি ব্যৱহাৰ কৰা সকলো সামগ্ৰী, যিটো সকলো এটা কাৰখানাত বা তাত উৎপাদন প্ৰক্ৰিয়া থাকে, আনকি খেতিটো, চবতে এটা কাৰ্বন ফুটপ্ৰিণ্ট আমাৰ থাকে। এতিয়া সেই কাৰ্বন ফুটপ্ৰিণ্টটো আমি কমাব লাগে, কিন্তু কোনটো কামৰ পৰা কিমানখিনি কাৰ্বন ফুটপ্ৰিণ্ট হয় সেইটো আজিকালি আমাৰ গাণিতিকভাৱে
2: উন্নত কৰিব পৰা
1: ব্যৱস্থা আছে। সেইকাৰণে এতিয়া আমাৰ ভট্টাচাৰ্যদেৱে যিখিনি কথা ক'লে, আমাৰ পৃথিৱীৰ আমাৰ দৰে যিবিলাক দেশ, আমাৰ দেশৰ উত্তৰ পূৰ্বাঞ্চল, তেখেতে ব্ৰাজিলৰ কথা কৈছে, তাৰপিছত আমাৰ যিবিলাক ঠাইত যথেষ্ট পৰিমাণে আমাৰ সেউজ আৱৰণ আছে, সেউজ আৱৰণ বেছিকৈ থকা মানে আমি যিটো কাৰ্বন আবদ্ধ কৰি ৰাখিছোঁ আমি উদ্ভিদ জগতৰ যোগেদি, আৰু সেইখিনি ধৰি ৰখাৰ কাৰণে পৃথিৱীৰ বায়ুমণ্ডলত কিছু আমাৰ ভাৰসাম্য আমি ৰক্ষা কৰিব পাৰিছোঁ। কিন্তু আমি সেইখিনি কেনেকৈ কৰিছোঁ, উন্নয়নক পিঠি দি পেলাই আমি কামখিনি কৰিছোঁ, তাৰ আমি এটা বিনিময় পাব লাগিব। সেই বিনিময় পাবৰ কাৰণে কিন্তু আমি কিমান কাৰ্বন আমি আবদ্ধ কৰিছোঁ, কাৰ্বন জব্দীকৰণ বুলি যিটো কোৱা যায়, কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন, কিমান জব্দীকৰণ কৰিছোঁ সেইটো আমি ধুনীয়াকৈ কেলকুলেট কৰি দেখুৱাব পৰা ব্যৱস্থা আছে। আৰু সেইধৰণে যদি আমি বস্তুটো দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি ইতিমধ্যে যিখিনি কথা কৈছে যে উন্নত দেশবিলাকে যিবিলাকে উন্নয়ন প্ৰক্ৰিয়াটো স্থবিৰ হ'বলৈ দিয়া নাই, প্ৰকৃতিৰ ধ্বংসলীলাৰ বিনিময়টো, তেওঁলোকে কিন্তু এই বস্তুটো আমাক কিছু ক্ষতিপূৰণ আমাক দিব পাৰে। আৰু সেইটো ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে পৃথিৱীত, আমাৰ প্ৰকৃতি আমি সংৰক্ষণ কৰিম, তাৰ বিনিময়ত কিন্তু আমি আমাৰ উন্নয়ন প্ৰক্ৰিয়াটো আমি চলাই নিব লাগিব।
2: হয়,
0: তেখেতে যিটো কথা কৈছে তাৰ লগত গোটেই সমস্যাটো হৈছে এইখিনিতে যে জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি। আমি যদি ইতিহাসত চাওঁ, আজি কিছুমান যুক্তি কেনেকৈ দিয়া হয়, পৃথিৱীৰ যদি ইতিহাসত আমি জীৱ সৃষ্টিৰ পৰা এতিয়ালৈকে, আনকি মানুহৰ পৃথিৱীত আৱিৰ্ভাৱৰ আগতেও আমি দেখিছোঁ অন্ততঃ ইয়াত চাৰিটা মাছ এক্সটেনশ্যন, প্ৰায় 95% জীৱন পৃথিৱীৰ পৰা লুপ্ত হৈ গৈছে, ইয়াৰ আগতে চাৰিবাৰ, অন্ততঃ চাৰিবাৰ গৈছে। একেবাৰে শেষৰটো জানো যে সেইটো 66 মিলিয়ন বছৰৰ আগে, সেইটো এটা আকস্মিক ঘটনা য'ত ডাইনছৰবিলাক ধ্বংস হৈছিল, এইখিনি কথা আজিকালি স্কুলৰ ল'ৰা ছোৱালীয়েও জানে। এই যে জীৱন ধ্বংস হৈ গৈছিল পৃথিৱীত, আৰু এসময়ত জীৱনৰ অদ্ভুত বিস্ফোৰণ হৈছিল, সেইটো কেম্ব্ৰিয়ান ৰিভলিউশ্যন আমি জানো, কিন্তু এই যে জীৱনৰ ইয়াত মাছ এক্সটেনশ্যন বুলি যিটো কয়, যে একদম গণসংহাৰ হৈছিল ইয়াত মানে জীৱনৰ, সেইবিলাক হৈছিল জলবায়ু পৰিৱৰ্তনৰ বাবে। আজি অন্ততঃ বিজ্ঞানীয়ে মানে এইখিনি তেওঁলোকে অনুসন্ধান কৰি পাইছে যে এইবিলাক জলবায়ু পৰিৱৰ্তনৰ কাৰণে হৈছিল, কিন্তু

0: সেই যিটো এক্সটেনশ্যন বা জীৱনৰ সংহাৰ, সেই সংহাৰটোত আমাৰ সাধাৰণতে এককোষী প্ৰাণীৰ পৰা আৰম্ভ কৰি বহুকোষী ডাঙৰ জীৱলৈকে এই সকলোবিলাকৰ সংহাৰটো খুব ক্ষিপ্ৰগতিত হোৱা নাছিল। শতিকা শতিকা জুৰি তেওঁলোকৰ লাহে লাহে গৈ গৈ এইবিলাক ধ্বংসপ্ৰাপ্ত বা লুপ্তপ্ৰায় হৈছিল। কিন্তু এইটো 500 বছৰ বা 1000 বছৰ হোৱা নাই, ইয়াৰ কাৰণে বহুত হেজাৰ বছৰৰ দৰকাৰ হৈছে। এটা প্ৰজাতি ধ্বংস হৈ যোৱাৰ কাৰণে বহুত হেজাৰ বছৰৰ দৰকাৰ হৈছে। কিন্তু আজি যিসকল ব্যক্তিয়ে যুক্তি দিয়ে যে এই ধৰণৰ যিহেতু প্ৰক্ৰিয়া পৃথিৱীৰ আগতে ঘটি আছিল, আজিতকৈ বেছি উষ্ণতা এসময়ত পৃথিৱীত আছিল, সেইবিলাকৰ পৰিৱৰ্তন হৈ গৈছিল, পৃথিৱীয়ে নিজকে খাপ খুৱাই লৈছিল, গতিকে আজিৰ পৰিস্থিতিটো খাপ খুৱাই ল'ব, এই ধৰণৰ যুক্তি যিবিলাকে দিয়ে তেওঁলোকৰ সন্মুখত থিয় হোৱাৰ কাৰণে আমাৰ হাতত থকা তথ্য এইখিনি যে আমি কিমান হয় পৰিসাংখ্যিক, যে যিটো শিল্প বিপ্লৱ তাৰ পৰা অন্ততঃ যোৱা 500-600 বছৰত পৃথিৱীৰ জলবায়ুৰ যিটো পৰিৱৰ্তন হৈছে আৰু যি গতিত পৃথিৱীৰ পৰা বহু সংখ্যক লুপ্ত হৈ গৈছে, এইটোৱে এটা কথা সূচায় যে এই সময়খিনি এটা সংকটৰ সময়। কিন্তু দৰাচলতে আমি যদি চাওঁ যে পৃথিৱীত সবাতোকৈ বেছি ক্ষতিকাৰক দিশটো আছিল কয়লাৰ আৱিষ্কাৰ আৰু কয়লাক ইন্ধন হিচাপে ব্যৱহাৰ কৰা, তাৰ পৰাই কিন্তু আৰম্ভ হৈছিল। আৰু তাৰ পিছৰ পৰা লাহে লাহে আমি দেখিলোঁ, যদি ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰি কওঁ আমি, যদি যিবিলাক আমি AC ফ্ৰিজ এই ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাক যেতিয়া আহি গ'ল, তাৰ পিছৰ পৰা জলবায়ুৰ পৰিৱৰ্তনটো খুব দ্ৰুতগতিত ধ্বংস হ'বলৈ ধৰিছে। গতিকে উষ্ণতা বৃদ্ধি মাত্ৰ এটা সূচক, প্ৰজাতিবিলাক বিলুপ্ত অকল আমি জীৱ জন্তু দেখোঁ কাৰণে কওঁ, আমি গছ গছনিৰ ক্ষেত্ৰত কোৱা নাই। তেখেতে কৈছে যে সেউজীকৰণ কৰাৰ এটা ডাঙৰ অপকাৰ এটা আছে, কি সেই কাৰ্বন কণ্টেণ্টটো তাৰ বাঢ়ি গৈ থাকে। অকল এমাজন ফৰেষ্টতেই আমাৰ প্ৰত্যেক বছৰ 300 মিলিয়ন টন তাত কাৰ্বন জমা হয়। আৰু আমি যদি সেই ফৰেষ্টটো চাওঁ, আনকি কাজিৰঙাৰ দৰে এখন অৰণ্যই বহু হেজাৰ হেজাৰ টন তাত কাৰ্বন জমা কৰি ৰাখে, শোষণ কৰি ৰাখে। আপুনি ভাবক, তাত যদি এদিন এটা অগ্নিকাণ্ড হয়, তাৰমানে সি সেইখিনি ৰিলিজ কৰিব, মই কোৱা নাই যে এইটো হ'ব, সি সেইখিনি ৰিলিজ কৰিব। গতিকে পৃথিৱীৰ কাৰণে সেইটো এটা অশুভ কথা, কাৰণ কিয় আমি সেইটোৰ ওপৰত ইমান ব্যাপকভাৱে কিয় ইয়াৰ দৃষ্টিগোচৰ কৰিবলগীয়া হৈছে, এই কাৰণে যে আমি তাৰ আগেয়ে এই কাৰ্বনজাতীয় পদাৰ্থসমূহৰ ইমান বেছি নিৰ্গমন কৰিলোঁ, সেইবিলাক শোষণৰ কাৰণে এসময়ত যিটো সাধাৰণ গছ গছনিয়ে কৰিছিল তাৰ ঠাইত আমি এটা বৃহৎ অৰণ্যৰ কল্পনা বা সৃষ্টি কৰিবলগীয়া হৈছে, যিটোৱে কিন্তু কাৰ্বন কণ্টেণ্টটো এটা টাইম বমৰ দৰে সেইবিলাক ৰাখি থৈ দিয়ে, গতিকে তাৰ এটা বিয়োগাত্মক দিশো আছে। তাৰোপৰি আমি যদি চাওঁ সমুদ্ৰীয় প্লেংটন, যিবিলাকে আমাক অক্সিজেনৰ মূল স্ৰোতটো আছিল য'ৰ পৰা, সেইখিনি ক্ষয় মানে বহুখিনি বহু পৰিমাণে সেই যিটো কভাৰ আছিল, যিটো আৱৰণ আছিল, প্লেংটন আৱৰণ কমি গৈছে। তাৰ কাৰণ দুটা, সমুদ্ৰৰ সামগ্ৰিকভাৱে আমাৰ এটা খণ্ডত সমুদ্ৰ পৃষ্ঠৰ উষ্ণতা বা সমুদ্ৰ পৃষ্ঠ বৃদ্ধি আৰু সমুদ্ৰৰ সামগ্ৰিক উষ্ণতা, তাৰ ওপৰত আলোচনা কৰা হৈছে। আমি যিমানে এমাজন ফৰেষ্টৰ কথা নকওঁ, আমি যিমান ট্ৰপিকেল ৰেইন ফৰেষ্টৰ কথা নকওঁ, পৃথিৱীত জলবায়ুত বা আমাৰ বায়ুমণ্ডলত অম্লজানৰ সৰবৰাহ কৰাৰ সবাতোকৈ ডাঙৰ যিটো উপাদান সেইটো হৈছে সামুদ্ৰিক প্লেংটন। আনকি স্পেচৰ পৰাও তাৰ সেই আৱৰণটো দেখা যায়, সেই প্লেংটনসমূহ ক্ষতিগ্ৰস্ত হৈছে। গতিকে আমি খুব সূক্ষ্ম পৰ্যায়তো দেখিছোঁ যে ধ্বংসী ভৱনটো ইমান মাৰাত্মক পৰ্যায়লৈকে গৈছে, যিবিলাকৰ কাৰণে আমি সঁচাকৈ এটা মাছ এক্সটেনশ্যন, পৃথিৱীত মানুহ কৃত্ৰিমভাৱে জীয়াই থকাৰ কাৰণে বহুত সুবিধা কৰি লৈছে, বা আমি হয়তো জীয়াইও থাকিম বহুদিনলৈ কাৰণ আমাৰ হাতত টেকন'লজি আছে, কিন্তু অৰণ্যত থকা জীৱ জন্তু গছ গছনি যিবিলাক প্ৰকৃতিত স্বাভাৱিকভাৱে আছে তেওঁলোক বৰ্তি থাকিব নোৱাৰে। আৰু এটা কথা ঠিক, সেই যদি প্ৰকৃতি বাচি নাথাকে, গছ গছনি বা অন্যান্য জীৱ জন্তু, মানুহৰ আয়ুস কিন্তু পৃথিৱীত বহুত বেছি
1: প্ৰযুক্তি আচলতে মানুহক বেছিদিন জীয়াই ৰাখিব নোৱাৰে, এইটো এটা সাময়িক এটা ব্যৱস্থা, আমি এটা আত্মসন্তুষ্টি লাভি আছো, কাৰণ যদি জীৱ জগতৰ পৰা আমি যিখিনি বস্তু পাই আছো সেইখিনি প্ৰযুক্তিয়ে বেছিদিন দিলে আমাৰ সেই প্ৰযুক্তিয়ে বস্তুখিনি ক'ব পাৰিব, প্ৰকৃতিৰ পৰা পাব লাগিব, গতিকে একোটা প্ৰযুক্তিয়ে মানুহক বেছিদিন জীয়াই ৰাখিব নোৱাৰে, এইটো এটা আত্মসন্তুষ্টি মাত্ৰ, সেইকাৰণে আজি এই অৱস্থা হৈছে। আৰু দ্বিতীয় কথাটো হ'ল কি, যিটো সেউজ আৱৰণৰ কথা আমি কৈ আছোঁ, হয় সেউজ আৱৰণখন আমাৰ প্ৰাকৃতিকভাৱে যিখিনি থাকিব লাগে সেইখিনি ধ্বংস নকৰাকৈ ৰখাটোৱে আচল কথা, কিন্তু আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব হ'ল কি, নিৰ্গমনটো কমাব লাগে। সেইকাৰণে মই জীৱনশৈলীৰ কথা কৈ আছোঁ, আমাৰ জীৱনশৈলীটো আমি যিমানে উচ্চতৰ পৰ্যায়লৈ লৈ গৈ আছোঁ সিমানে আমাৰ নিৰ্গমনো বাঢ়ি গৈ আছে, বহনক্ষম উন্নয়নৰ লগত যিবিলাক জীৱনশৈলী, আমাৰ অতি বেছি যিটো কৃত্ৰিমতা, আমাৰ যিবিলাক প্ৰয়োজন সেইবিলাক আমি আচলতে কমাব লাগিব, সেইটো নকমালে জীৱনশৈলী যদি আমি পৰিৱৰ্তন কৰি আমি অলপ পিছুৱাই আহিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ নিৰ্গমন নকমে, আৰু নিৰ্গমন কমাব নোৱাৰিলে কিন্তু অকল সেউজ আৱৰণটোৱে একমাত্ৰ উত্তৰ নহয়, যিখিনি আমাৰ ইতিমধ্যে ক্ষতি হ'ল সেউজ আৱৰণ সেইখিনি আমি পুনৰুদ্ধাৰ কৰিব লাগিব, কিন্তু তাৰ লগতে নিৰ্গমন কমোৱাটো কিন্তু আমাৰ কাৰণে অত্যন্ত এটা দায়িত্ব,
2: কিন্তু ভাৰতে ইতিমধ্যে সিদ্ধান্ত লৈছে,
1: আমাৰ এটা ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা আমাৰ আন্তৰ্জাতিক সম্প্ৰদায়ক এটা নিজৰ ফালৰ পৰা এটা দায়বদ্ধতা প্ৰকাশ কৰিছে, আমাৰ 2030 চনৰ ভিতৰত আমি কিছু আমাৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ আৰু সেইখিনি আমি

0: কৰিব লাগিব।
1: হয়, কাৰ্যপন্থা কিবা কৰা হৈছে,
0: বিভিন্ন কাৰ্যপন্থা লৈছে, বিশেষকৈ এতিয়া আমাৰ নবীকৰণযোগ্য শক্তি সেই ব্যৱহাৰটো আমাৰ বঢ়াব বিচাৰিছে। আমাৰ যিটো ছিংগল ইউজ পলিথিন কেৰিয়েট, এইবিলাক আমি লাহে লাহে পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ কৈছোঁ। এইবিলাকৰ উৎপাদন কমি যোৱাৰ লগে লগে নিৰ্গমন কমিব। যদি নবীকৰণযোগ্য শক্তিৰ পৰিমাণ যদি ব্যৱহাৰ আমি বঢ়াব পাৰোঁ, তেতিয়া আমি যথেষ্টখিনি আমাৰ নিৰ্গমন হয়। গতিকে অপৰম্পৰাগত শক্তি যিমানে আমি ব্যৱহাৰ কৰিবলৈ লওঁ, সিমানে আমাৰ কিন্তু তাৰ কাৰণে আমাৰ সামাজিক সচেতনতাটো খুবেই প্ৰয়োজন। অকল যে চৰকাৰৰ নীতিৰ মাজেদিয়ে কামখিনি হ'ব এইটো নহয়, আমি আমাৰ নিজৰ সহযোগো লাগিব।
2: প্লাষ্টিক প্ৰদূষণে কি অৱস্থাৰ সৃষ্টি কৰিছে, মাত্ৰ সেই কৃত্ৰিম বানপানীয়ে নহয়, প্লাষ্টিকৰ ব্যৱহাৰে আমাৰ পৰিৱেশত কি মানে ধ্বংসী ভ্ৰমণ কৰিছে,
1: পৰিৱেশ আৰু স্বাস্থ্য দুয়োটাৰ ওপৰত।
0: জলবায়ু পৰিৱৰ্তনৰ লগত স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে, আৰু আমি ইতিমধ্যে এটা খণ্ডত আমি খুব ভালকৈ আলোচনা
2: কৰিছোঁ।
1: আৰু কেইটামান খণ্ড আমি যদি ক'ব পাৰোঁ শ্ৰোতা,
2: আৰু কেইটামান খণ্ড আপুনি চাওক, আমাৰ ইয়াত তিনিটা ধাৰা প্ৰধানকৈ বৰ্তমান, যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি, এই প্ৰশ্নটোলৈ তিনিটা বিভিন্ন ধৰণৰ মানে মতামত, মানে কি দিশত আমাৰ একশ্যন প্লেন, তাৰমানে ভৱিষ্যতৰ কাৰ্যপন্থা কেনেকুৱা হ'ব, বিজ্ঞানী আছে, চিন্তাবিদ আছে। এটা হৈছে ড্ৰেষ্টিক, তাৰমানে আমি পুনৰ শিল্প বিপ্লৱ, সেই সময়ৰ পৰিস্থিতিলৈকে বৈপ্লৱিকভাৱে আমি আগুৱাই যাব লাগিব। তাৰ কাৰণে দৰকাৰ হ'লে আমাৰ উন্নয়ন ব্যাহত হওক, তাৰ কাৰণে আমি দৰকাৰ হ'লে ইণ্ডাষ্ট্ৰি বন্ধ কৰি দিওঁ, তাৰ কাৰণে মানুহে কিছু ত্যাগ কৰক, গোটেই বিশ্ব মানৱ সম্প্ৰদায়, এই ধৰণৰ এটা মতামত আছে, যিটো হৈছে একেবাৰে ৰাজনৈতিকভাৱে বা অৰ্থনৈতিকভাৱে আমি আজি যিটো আৰ্থিক উন্নয়ন বা আমাৰ যিটো ইণ্ডাষ্ট্ৰিয়েল বা আমাৰ যি যান্ত্ৰিক জীৱন, আজি কম্পিউটাৰৰ ওপৰত ডিপেণ্ড কৰিছোঁ আমি, ৰবটৰ ওপৰত আমি নিৰ্ভৰ কৰিছোঁ, সেই অৱস্থাটোৰ পৰা মানুহ পিছুৱাই যোৱাৰ কথাটো কোৱা হৈছে, যিটো সম্ভৱ নহ'ব, কাৰণ নহ'লে পৃথিৱীত এই 700-800 কোটি মানুহ বৰ্তি থকাটো সম্ভৱ নহয় এই ইণ্ডাষ্ট্ৰি অবিহনে। গতিকে এটা মতামত সেইটো, সেইটো মতামত ইয়াত আলোচনা কৰা হৈছে যে সেইটো সম্ভৱ হয়নে নহয়। আৰু এটা মতামত হৈছে যে আমি লাহে লাহে কিছুমান 2050 কিমান ডিগ্ৰী বিশ্বৰ ঠিক তাপমাত্ৰা কিমান ডিগ্ৰীলৈকে আমি বাঢ়িব দিম, তাৰপিছত কিমান কৰিম, তাৰপিছত কেনেকৈ তাক পিছুৱাই আনিম। গতিকে ইয়াত কোৱা হৈছে কি, যিটো অকণমান ক'ব পাৰি যে সংযত চিন্তা, এদিনতে এই মানে গোটেইখিনি পৰিৱৰ্তন কৰিব নোৱাৰোঁ, আমি 100 বছৰ 50 বছৰ এনেকুৱা কিছুমান আঁচনি লৈ বিশ্ব সম্প্ৰদায় যদি আগুৱাই যায়, তেতিয়াহ'লে লাহে লাহে লাহে লাহে কিছুদিনলৈকে হয়তো পৰিৱেশৰ ক্ষয় ক্ষতি হ'ব, কিন্তু লাহে লাহে তাক আমি এডাল ব্ৰেক ধৰা, অৰ্থাৎ গাড়ী এখনত ব্ৰেক মাৰিছোঁ, সি লাহে লাহে গৈ ৰ'বগৈ, সেইটো এটা চিন্তা। আৰু এটা চিন্তা হৈছে ঠিক তাৰ বিপৰীত, যে পৃথিৱীখন 1000 নিযুত বিলিয়ন বছৰ ধৰি এই হেৰিত বাস কৰিছে, আমাৰ চাৰিওফালে এক্সট্ৰিম কল্ড আৰু এক্সট্ৰিম হট পৰিৱেশতো অন্যান্য গ্ৰহৰো উদাহৰণ দিয়া হৈছে, যে যিবিলাকত যে পৃথিৱীয়ে এটা তন্ত্ৰ হিচাপে পৃথিৱীয়ে নিজকে এডজাষ্ট কৰি লোৱাৰ এটা তাৰ ক্ষমতা আছে, গতিকে সেই ক্ষমতাৰ ভিতৰতে পৃথিৱীয়ে নিজকে এডজাষ্ট কৰিব। তাত কিছুমানে কৈছে শুক্ৰ গ্ৰহটোৰ দৰে আমি অন্য এটা দিশতো গুচি যাব পাৰোঁ, মঙ্গল গ্ৰহৰ দৰে আমি এটা দিশত গুচি যাব পাৰোঁ, কিন্তু এই কথাটোৰ যুক্তি নোহোৱা নহয়। পৃথিৱীৰ যিখিনি মহাজাগতীয় পৰিৱেশ আৰু পৃথিৱীৰ আভ্যন্তৰীণ গঠন, এইবিলাক চাই আমি ক'ব পাৰোঁ যে পৃথিৱীয়ে নিজকে এডজাষ্ট কৰি লোৱাৰ ক্ষমতা আছে। কেইবাবাৰো তুষাৰযুগ আহিছে, তুষাৰযুগ আকৌ জানো নিজে নিজে গুচি যোৱা নাই, কিন্তু সেইবিলাক কিয় হয় তাৰ যদি গোটেই কাৰণখিনি ফঁহিয়াই চাবলৈ যাওঁ, বেছিভাগ সামাজিক বা চিন্তাবিদসকলে যিবিলাক কথা কয়, সেই কথাবিলাক বৈজ্ঞানিক উপাদানটো কিছু কমকৈ থকা দেখা যায়, তাতকৈ আৱেগিক বা আৰ্থিক বা ৰাজনৈতিক দৃষ্টিকোণটো বেছিকৈ ৰখা যায়। মই ডক্টৰ বৰুৱাক এটা প্ৰশ্ন কৰিব খুজিছোঁ, চাইবেৰিয়া, ৰুছ দেশৰ এটা বৃহৎ অঞ্চল হৈছে চাইবেৰিয়া বা আমি টুণ্ডা অঞ্চলকৈ বৰফে আবৃত থাকে, প্ৰায় 12 মাহে বৰফে আবৃত থাকে। এই বৰফে আৱৰা মহাদেশীয় অঞ্চলটোত এটা নতুন এক্সপেৰিমেণ্ট, যিটো এক্সপেৰিমেণ্ট মই দৰাচলতে টিভিত দেখিবলৈ পাইছোঁ, তেওঁলোকে কেইমিটাৰমান দ গাঁত এটা খান্দি দিছিলে, দি পেলাই তাৰ ওপৰত যেতিয়া সেই গাঁত এডাল পাইপ এডাল ভৰাই দিয়ে, তাৰ ওপৰত এনেই জুইখলে কাঠিডাল মাৰি দিলে ভোমকৈ জ্বলি উঠে, এইটো মিথেন গেছ জ্বলে। আৰু এতিয়া বিশ্লেষণটো এনেকুৱা যে এই চাইবেৰিয়াৰ তৰপে তৰপে থকা বৰফৰ তলত, বহুত আগতে চাইবেৰিয়া কিন্তু বৰফাবৃত অঞ্চল নাছিল, তেতিয়া তাতে বিস্তীৰ্ণ তৃণাঞ্চল আছিল, সেইবিলাক তাত গৈ আজি মানে 1000 বছৰ ধৰি তাত চেপা খাই থাকি তাৰ পৰা এটা ভীষণ মিথেন গেছৰ ভাণ্ডাৰ এটা তাত সৃষ্টি হৈছে। এই মিথেন গেছখিনিক সেই চাইবেৰিয়াৰ বৰফে ঢাকি ৰাখিছে। যদি গোলকীয় উষ্ণতাৰ কাৰণে চাইবেৰিয়াৰ বৰফ গলিবলৈ হয়, বহুত 1000 নিযুত মিলিয়ন টন মানে মিথেন এটমস্ফিয়াৰলৈকে, আৰু মিথেন হৈছে আমাৰ কাৰ্বন ডাই অক্সাইডতকৈ বহুত বেছি গ্ৰীণ হাউচ গেছ। চাইবেৰিয়াৰ গেছখিনি যদি নিৰ্গমন হৈ আমাৰ বায়ুমণ্ডললৈ গুচি যায়, পৃথিৱীৰ উষ্ণতা 3-4 ডিগ্ৰী বাঢ়ি যাবগৈ, মানে লাহে লাহে গৈ। গতিকে এই ধৰণৰ কথাবিলাক
0: এইটো খুব গুৰুত্ব, আমি আচলতে এতিয়া আমি কাৰ্বন ডাই অক্সাইডৰ কথা বেছিকৈ কওঁ, কাৰণে আমাৰ যিবিলাক জীৱাশ্ম ইন্ধন আমি দহন কৰোঁ, তাৰপৰা কাৰ্বন ডাই অক্সাইডটো বেছিকৈ ওলাই কাৰণে কওঁ, কিন্তু আচলতে

0: মিথেনটো বহুত বেছি
1: যিয়ে নহওক, আজি আমি যথেষ্টখিনি কথা পাতিলোঁ, যিহেতু 52টা খণ্ডৰ এখন ধাৰাবাহিক, সেইখন আটাইকেইটা বিষয় লৈ পেলাই আলোচনা কৰাৰ কোনো ইয়াত সময় নহয় আমাৰ ইয়াৰ। শেষত আমি এটা কথা আমি ক'ব লাগিব যে এইখন খুব আমি যিমান সম্ভৱ সফলভাৱে প্ৰচাৰ কৰাৰ চেষ্টা কৰিছিলোঁ, শ্ৰোতাসকলে নিশ্চয় ভাল পাইছে। এতিয়া যিহেতু অনুষ্ঠানটো সামৰাৰ আগতে শ্ৰোতাসকলক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু আমি যথেষ্ট বিষয় লৈ পেলাই জলবায়ু পৰিৱৰ্তনৰ এই ধাৰাবাহিকখন কৰিলোঁ, কিন্তু এখন শেষ হ'ল, তাৰমানে প্ৰতিটো বিষয়ৰ ওপৰত যাতে আমাৰ শ্ৰোতাসকলে চিন্তা কৰে আৰু অতি গুৰুত্ব সহকাৰে যদি তেওঁ নিজৰ নিজৰ কাৰ্যপন্থা হাতত লয়, তেতিয়াহ'লে নিশ্চয় আমাৰ জলবায়ু পৰিৱৰ্তনৰ যিটো গতি, সেইটো আমি কিছু হ'লেও তাৰ গতিটো কমাই আনিব পাৰিম।
2: সামৰণিত এটাই কথা ক'ব খুজিছো যে মোৰ লগত মোৰ সহযোগী প্ৰবাল শৰ্মাই যিখিনি কথা ক'লে যে আমি বিভিন্ন বিষয় আলোচনা কৰোঁতে এইবিলাক যিহেতু বিজ্ঞান ভিত্তিক বিষয়, আচলতে একেবাৰে বিজ্ঞানৰ ভিতৰৰে বিষয়, আৰু তাৰ লগত আমি বিভিন্ন ক্ষেত্ৰত দেখুৱাইছিলোঁ কেনেকৈ ছাত্ৰ ছাত্ৰীৰ এটা সংঘই আঞ্চলিকভাৱে কিছু ইয়াত বৰঙণি যোগাব পাৰে, অৰ্থাৎ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ পৰিৱৰ্তন যিটো ৰোধ কৰাৰ কাৰণে কি তাত শক্তি যোগাব পাৰে, কি বৰঙণি যোগাব পাৰে, সেইটো কথা আলোচনা কৰিছোঁ। গতিকে যদি আমাৰ গ্ৰাম্য স্তৰত এলেকা পৰিসৰত যদি আমাৰ সৰু সৰু সংঘ কিছুমানো গঠিত হয়, যিবিলাক সংঘই বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি, জলবায়ুৰ পৰিৱৰ্তন মানে কু পৰিৱৰ্তন সেইবিলাক ৰোধ কৰাত যদি কিছু ভূমিকা লয়, তেতিয়াহ'লে আমাৰ এই 52টা খণ্ডৰ এই ধাৰাবাহিকখন সফল হ'ব। আমি শ্ৰোতাক তথাপিও শেষত এটা কথা কওঁ যে এইখন কিন্তু বিদ্যায়তনিক দিশৰ পৰা প্ৰস্তুত কৰা এখন ধাৰাবাহিক আছিল, গতিকে এইখন সামাজিক নাটক বা এখন ডিটেক্টিভ নাটক সেই দৃষ্টিৰে চালে নহ'ব, গতিকে ইয়াৰ পৰা শিকিবহে চেষ্টা কৰিব লাগে, ইয়াক ঠিক মনোৰঞ্জন ধৰ্মী এটা বিষয় হিচাপে ল'ব নালাগে। অৱশেষত আমি ডক্টৰ জয়দীপ বৰুৱা লগতে সকলোকে ধন্যবাদ জনাই আজিৰ আমাৰ এই শেষ খণ্ডটিৰ পৰা বিদায় লৈছোঁ। শ্ৰোতাক নমস্কাৰ জনাইছোঁ।
1: নমস্কাৰ,
0: ধন্যবাদ।

ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ দা পঞ্চাশতম তথা অন্তিম খণ্ড শুনিলে। আজিৰ খণ্ডতে এটি সামগ্ৰিক পৰ্যালোচনামূলক আলোচনা আগবঢ়োৱা হ'ল। ইয়াত অংশগ্ৰহণ কৰিলে ডক্টৰ জয়দীপ বৰুৱা আৰু ধাৰাবাহিকখনিৰ প্ৰযোজক অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল।

প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত। নতুন ভাৰত ন

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05ৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ 60% বৃদ্ধি। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজাদিন উপলক্ষে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যবাসীৰ সশ্ৰদ্ধ স্মৰণ আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট খেলত ভাৰতৰ বেটিং। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰকীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। একেদৰে ডিব্ৰুগড় জিলা আয়ুক্তগৰাকী সদস্য সচিব, তৃতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া, ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত আৰু ডিব্ৰুগড় জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকী সদস্য হিচাপে থাকিব। ইয়াৰ লগতে জিলাখনৰ সকলো বিভাগৰ জিলা পৰ্যায়ৰ মুৰববী বিষয়াসকল পদেন সদস্য হিচাপে থাকিব। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজাদিন। 1890 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংসা আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ যি পৰিকল্পনা কৰিছিল, সেই পৰিকল্পনা গোপীনাথ বৰদলৈয়ে তীব্ৰ বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। অসমৰ প্ৰতি থকা তেওঁৰ গভীৰ ভালপোৱা আৰু অৱদানৰ বাবে সেই সময়ৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দলোতৰামে তেওঁক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। 1999 চনত তেওঁ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপজাদিনত সশ্ৰদ্ধ প্ৰণাম জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমী আইৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমবাসীক চিৰকাললৈ ৰক্ষা কবচ প্ৰদান কৰি গৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তেজপুৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ

পৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত 50গৰাকীতকৈও অধিক প্ৰদৰ্শক, 30গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ আৰু তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয় আদিকে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অসমৰ পৰামৰ্শদাতা হিচাপে সেৱা আগবঢ়াই অহা প্ৰসেনজিৎ দাসে কালি টি বি মুক্ত ভাৰত অভিযানৰ জিলা পৰ্যায়ৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ আৰু তদাৰকীৰ উদ্দেশ্যে কালি শিৱসাগৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমণকালত তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এক্সৰে কেন্দ্ৰটো পৰিদৰ্শন কৰি চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে মত বিনিময় কৰে। শ্ৰীদাসে ৰাজমাই চাহ বাগিচাত আয়োজিত নিক্ষয় শিবিৰত বাগিচাৰ চিকিৎসা বিষয়া, ব্যৱস্থাপক আৰু সহকাৰী ব্যৱস্থাপকৰ সৈতে আলোচনা কৰে। পৰৱৰ্তী সময়ত তেওঁ আঠাবাৰী চাহ বাগিচাৰ নিক্ষয় শিবিৰৰ হেণ্ডহেল্ড এক্সৰে সেৱাও পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত জিলাখনৰ দ্বিতীয় এন টি ই পিৰ লগতে বিভাগটোৰ অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে। জিলাখনত টি বি নিৰ্মূলৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰীদাসে অধিক সক্ৰিয় আৰু সমন্বয়েৰে অভিযান আগবঢ়াই নিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়। যোৰহাট বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বিশ্ব পৰিৱেশ দিৱস 2026 উপলক্ষে কালি হাতীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে এই উৎসৱ উদযাপন কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰতি ছাত্ৰ ছাত্ৰী তথা স্থানীয় জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় জনসাধাৰণে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ মাজত এটা মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই মত বিনিময় অনুষ্ঠানত বৰ্ষাৰণ্য প্ৰতিষ্ঠানখনৰ বিজ্ঞানী আৰু কাৰিকৰী বিষয়াসকলে পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰ আৰু বহনক্ষম উন্নয়নত বাঁহৰ গুৰুত্ব আদি বিষয়ত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰে আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষই জনোৱা মতে অচিৰে আৰম্ভ হ'বলগীয়া এই সেৱা ডি এছ এছ কে মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ জনতাই ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন। এগৰাকী প্ৰথিতযশা শিল্পীয়ে 1959 চনত মুক্তি লাভ কৰা নিব বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰৰ বাবে স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। দুখন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ স্বাধীনভাৱে সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ দিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰঞ্জন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজাদিনটো আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হ'ব। গোৱাৰ মাৰগাঁৱত হ'বলগীয়া মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ মোলানপুৰ মহাৰাজা যাদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি আছে। বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ

0: মুৰগীয়া বানো 60% বৃদ্ধি আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট খেলত ভাৰতৰ বেটিং। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: প্রিয় শ্রোতা, জানোচোন আহক মহাবিদ্যালয়খনৰ অধ্যক্ষা মহোদয়ৰ পৰা মহাবিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ বিষয়ে অকণমান।
1: নিশ্চয়, ধন্যবাদ। মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল। মই ডক্টৰ জুৰি হাজৰিকা, দক্ষিণ গুৱাহাটী বি এড কলেজৰ প্ৰিন্সিপাল পদত আছোঁ। আৰু মই কলেজখনৰ লগত মানে কি 2002 চনৰ পৰাই জড়িত। আৰু 2002 চনত যেতিয়াৰ পৰা কলেজখনত জইন কৰিলোঁ, তেতিয়াৰ পৰা আমাৰ কলেজৰ, যদিও আমাৰ অঞ্চলটো অকণমান পাহাৰীয়া, তথাপিতো আমাৰ শৈক্ষিক পৰিৱেশটো খুব নিৰিবিলি। আৰু আমাৰ প্ৰতি বছৰে 100 জন ষ্টুডেণ্ট আমাৰ এডমিশ্যন হয়, আৰু তাতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 2টা বছৰ থাকে। টোটেল আমাৰ ইনটেক 200 হয়, 200 ষ্টুডেণ্ট থাকে। কিন্তু যোৱা বছৰৰ পৰা আমাৰ নতুন এটা শিক্ষা ব্যৱস্থাটোত অলপ সালসলনি কৰিলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে। গতিকে এতিয়াৰ পৰা, যোৱা বছৰৰ পৰা আমাৰ ছেমিষ্টাৰ হ'ল, এতিয়া আমাৰ ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ চলি আছে। আৰু অল্ড যিটো ষ্ট্ৰাকচাৰ কাৰিকুলাম আছিল, সেইটোত এবছৰীয়া বিএডটো ছেকেণ্ড ইয়াৰখিনি এইবাৰ ফাইনেল পৰীক্ষা দিব।
2: খুব ভাল লাগিলে বাইদেউ, আপুনি ইমান সুন্দৰকৈ আমাক জনালে, বহুত বহুত ধন্যবাদ আপোনাক।
1: থেংক ইউ ছ' মাছ, মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল, থেংক ইউ।
3: বৰ্তমান আমাৰ সৈতে দক্ষিণ গুৱাহাটী বি এড কলেজৰ এগৰাকী ছাত্ৰী উপস্থিত আছে, তোমাৰ পৰিচয়টি জনাবা।
4: নমস্কাৰ, মোৰ নাম অনামিকা দাস আৰু মই এতিয়া দক্ষিণ গুৱাহাটী বি এড কলেজৰ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়।
3: আজি আমাৰ এই অনুষ্ঠানত তুমি কি কৰি শুনাবা?
4: মই জুবিনদাৰ সুৰৰ আৰু কবিতা কৃষ্ণমূৰ্তি বাইদেৱে গোৱা একটি খুব ধুনীয়া গীত, মোৰ প্ৰিয় গীত, ফুলেৰে সজালো এই গীতটি অকণমান গাবলৈ চেষ্টা কৰোঁ।

0: ইমান ধুনীয়াকে গীতটি পৰিবেক্ষণ কৰিলা, তুমি গীতৰ প্ৰশিক্ষণ কৰবাত লৈছা?
1: মোৰ বিশাৰদ কমপ্লিট হৈছে, বিশাৰদলৈকে কৰিছোঁ। মাজে মাজে চৰ্চাটো খুব কম খালি, তথাপি চেষ্টা কৰি আছোঁ, কিমানখিনি নিজৰ ফালৰ পৰা বেজ দি আছোঁ।
0: সুন্দৰ, এনেদৰে গীতৰ চৰ্চা কৰি যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: বহুত বহুত ধন্যবাদ।
2: আমি আন একাংশ ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমালোকে কি পৰিবেশন কৰিবা আৰু নামসমূহ জনাই দিবা।
3: নমস্কাৰ, আমি দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টছ। মোৰ নাম জ্যোতিষ্মিতা অধিকাৰী।
4: নমস্কাৰ, মোৰ নাম দীপশিখা কোঁৱৰ।
5: নমস্কাৰ, মোৰ নাম অনামিকা দাস।
6: নমস্কাৰ, মোৰ নাম লিকুমা চৌধুৰী।
3: আমি এতিয়া বিয়ানাম এটা গাম বুলি ভাবিছোঁ,
7: হৰি বোলা হৰি অ হৰি।

মোর মোর মা দেউতা।

जा जा जा मा जोनी दूरोनी लो मा देवतार आशीर्वाद।

0: 93 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে। আৰু এই মহাবিদ্যালয়খনত বিশেষকৈ যি বি এড পাঠ্যক্ৰম, সেই বি এড পাঠ্যক্ৰম প্ৰদান কৰা হয়। আমি হৈছোঁ প্ৰথমটো বেষ্ট, মানে যিটো আমি ছেমিষ্টাৰ বেষ্ট আছিলোঁ আগতে। পূৰ্বতে দুবছৰ মানে দুটা ইয়েৰত হয় হ'লে, কিন্তু এতিয়া আমি চাৰিটা ছেমিষ্টাৰত কৰা প্ৰথমটো বেষ্ট। আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছে ডক্টৰ জুৰি হাজৰিকা বাইদেউ। আৰু আমাৰ মহাবিদ্যালয়ত প্ৰায় 15 গৰাকীমান শিক্ষক শিক্ষয়িত্ৰী আছে। আৰু মহাবিদ্যালয়ত মোৰ আৰম্ভণিৰ পৰা আজিলৈকে যথেষ্ট ভাল অনুভৱ হৈছে, যে কি আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আমাৰ সৈতে বন্ধুত্বমূলকভাৱে সঁহাৰি আগবঢ়ায়, আৰু আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সহায় আগবঢ়ায়। আৰু আমাৰ নিয়াৰিকৈ পৰীক্ষাও হয় আৰু সময়মতে আমাৰ পাঠদানো হয়। গতিকে ধন্যবাদ,
1: খুব সুন্দৰকৈ কথাখিনি সামৰি ল'লা, অশেষ ধন্যবাদ।
0: ধন্যবাদ বাইদেউ।
1: আমি আন দুগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমালোকৰ পৰিচয়টো দিবা আৰু কি কৰিবা আজি।
0: নমস্কাৰ, মোৰ নাম শ্ৰী জুবিন গগৈ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ নাথ, মই দক্ষিণ গুৱাহাটী বি এড কলেজৰ দ্বিতীয় ষাণ্মাসিকৰ এজন ছাত্ৰ। আমি দুজনে আজি দিহানাম।

0: হৈ যায়। ও ৰাম জয় হৰে কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ। ধন্যবাদ।
1: খুব ভাল লাগিলে। কেতিয়াৰ পৰা জড়িত এই ক্ষেত্ৰখনৰ লগত?
0: মানে মোৰ ককা এটা মানে এই ক্ষেত্ৰত জড়িত যে, তেওঁ মই সৰু পৰাই এই ক্ষেত্ৰত জড়িত।
1: খুব ভাল লাগিলে, বহুত বহুত ধন্যবাদ।
0: ধন্যবাদ।
2: আকাশবাণী গুৱাহাটীৰ শিল্পীৰ অনুষ্ঠানটিলৈ তোমাক আদৰিছো, তোমাৰ পৰিচয়টো জনাবা।
3: নমস্কাৰ, মোৰ নাম ঋষা বৰুৱা, মই দক্ষিণ গুৱাহাটী বিএড কলেজৰ বৰ্তমান ছাত্ৰী হয়, ছেকেণ্ড ছেমিষ্টাৰ। মই জুবিন দাৰ এটি গান পৰিৱেশন কৰিবলৈ ওলাইছো।

0: সুন্দৰকৈ কীৰ্তি পৰিৱেশন কৰিলা, উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
1: ধন্যবাদ মা।
0: আমাৰ লগত মহাবিদ্যালয়খনৰ অন্য এগৰাকী ছাৰ উপস্থিত আছে। ছাৰ, কলেজখনত সোমাই আমি বিভিন্ন ধৰণৰ চিত্ৰকলা দেখিবলৈ পাইছো, শুনামতে আপুনি কৰিছে বুলি গম পাইছো, জানিব বিচাৰিছো আপোনাৰ পৰা এই বিষয়ে অকণমান।
2: নমস্কাৰ আপোনালোক। মই কৰা মানে মই প্ৰত্যেক বছৰে ষ্টুডেণ্টবোৰৰ লগত জড়িত হৈ এটা ৱৰ্কশ্বপ কৰোঁ। এই ৱৰ্কশ্বপত কৰাই কাম আৰু বি এড হিচাপে ষ্টুডেণ্টক আৰ্টৰ যোনখিনি ট্ৰেইনিং দিয়া হয় সেই ট্ৰেইনিংখিনিত এইবোৰ অন্তৰ্ভুক্ত মই কৰিছোঁ যিমানখিনি পাৰিছোঁ। আৰু একচুৱেলি মই থেৰাপীৰ ওপৰত কাম কৰোঁ ষ্টুডেণ্টৰ। ইয়াতে আপুনি যিমানখিনি কাম দেখা পাব গোটেইখিনি কামত আৰ্টৰ থেৰাপীৰ ওপৰতে জড়িত হৈ আছে। আৰু আৰ্টৰ থেৰাপীৰ পৰা আমাৰ বেনিফিট কি কি হয়, তেওঁলোকৰ ধৰক গোটেইখিনিয়ে যিমানখিনি 100 ষ্টুডেণ্ট আহে আমাৰ কলেজত, 100 ষ্টুডেণ্টৰ আপোনাৰ 100 ষ্টুডেণ্টেই ছবি আঁকিব নোৱাৰে, সেইটো আমিও জানো। কিন্তু তেওঁলোকক এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কাম কিছুমান দিওঁ যোনবোৰ কামত তেওঁলোকে আপোনাৰ ধৰক ছবি আঁকিব নোৱাৰে কিন্তু কেনেকুৱা হয় কোনোবাই এম্ব্ৰইডাৰী কৰিব জানে, তেওঁলোকক সেনেকুৱা ধৰণৰ কামত লগাওঁ। কোনোবাই নহয় মই জাষ্ট ডুডলিং কৰিব জানো, তেওঁলোকক তেনেকুৱা কামত লগাওঁ। নহয় মই পেপাৰৰ কাম কৰি অলপ ভাল পাওঁ, তেওঁলোকক তেনেকুৱা কামত লগাওঁ। আৰু তেনেকুৱা ধৰণৰ কামেৰে আমি একোটা আৰ্টৰ সৃষ্টি কৰিব চেষ্টা কৰোঁ আৰু তাৰেই পৰিণতি আপোনালোকে যি এইখিনি কাম দেখা পালে।
0: খুব সুন্দৰকৈ আপুনি কথাখিনি সামৰি ল'লে, ধন্যবাদ। আপুনি চিত্ৰকলাৰ লগত কেনেদৰে জড়িত হ'ল, কেনেদৰে ইমানখিনি আগবাঢ়িলে?
2: চিত্ৰকলাৰ লগত মই একদম প্ৰফেচনেলি জড়িত হৈছোঁ 2008ৰ পৰা। আৰু সৰুৰ পৰাই একচুৱেলি ছবি আঁকি গৈছিলোঁ মই, কিন্তু মই একদম প্ৰফেচনেল কৰ্চত জড়িত হৈছোঁ 2008ৰ পৰা। এম এছ ইউ বৰোদাৰ পৰা মই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰা, তাৰপিছত মই লণ্ডনতো গ'লোঁ আৰ্টৰ কাৰণে, মাটি পঠাইছিলে তেওঁলোকে, তাতে মই ধৰি লওক তাতেও মোৰ ৱৰ্কশ্বপ আছিলে, তাতে মই ৱৰ্কশ্বপ কৰিলোঁ। আৰু আপোনাৰ 2009ত মোৰ প্ৰথম এটা ভাল এচিভমেণ্ট আছিল, সেইটো হৈছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আপোনাৰ এটা এচিভমেণ্ট মোৰ এটা হৈছে। তাৰপিছত এনেকৈ লাহে লাহে আগুৱাই আগুৱাই গৈ আছোঁ, ধৰক এচিভমেণ্টবোৰ আহি আছে, কামবোৰ কৰি আছোঁ, এতিয়াও কামখিনি কৰিবলগীয়া হৈ আছে আৰু বহুত কাম কৰিবও আছে, নেশ্যনেল লেভেলো আহিছে মোৰ নামত, এনেকৈ আগুৱাই আগুৱাই গৈ আছোঁ লাহে লাহে।
0: খুব ভাল লাগিলে ছাৰ, ধন্যবাদ।
3: আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছো, আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম জয়াছ বৰুৱা, মই দক্ষিণ গুৱাহাটী বি এড কলেজৰ এজন ছাত্ৰ।
3: আজি কি পৰিৱেশন কৰিব?
4: মই জুবিনদাৰ এটি গান গাম বুলি ভাবিছো।

0: কথাৰ দৰে তোমাৰ ৰুলি কথাৰ দৰে।
1: খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে, গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে ক'ৰবাত?
2: নাই, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই, সৰুৰ পৰা গান গাই থাকোঁ।
1: বহুত বহুত ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে, হিপ হিপ হুৰে এই অনুষ্ঠানটিত দক্ষিণ গুৱাহাটী বি এড মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বাৰেৰহণীয়া অনুষ্ঠান শুনিলে। অনুষ্ঠানটি আঁত ধৰিলে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে।
4: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: ডক্টর ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
0: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: তৃষাৰাণী শইকীয়াৰ কণ্ঠত ইদ্ৰিছ আলী ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, তৃষাৰাণী শইকীয়াৰ কণ্ঠত এবাৰ শুনক ৰেণু মহন্ত ৰচিত এটি গীত।

ইমান পৰে ত্ৰিষাৰাণী শইকীয়াৰ কণ্ঠত ইদ্ৰিছ আলী আৰু ৰেণু মহন্ত ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক শিৱেন বেনাৰ্জীৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল।

0: Amare zani zare ma ba da ma ba re ma ba sa ni ba ni ba da ma ba re ma re zani zare ma ba. Ba ba ma ba re ma ba da ma da ma ba re da ba da ma ba re ma ba ni sa ni ba sa ba ni ba da ma ba re ma ba ni sa ni.
1: ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবিন বেনাৰ্জীৰ কণ্ঠত সুধ সাৰং ৰাগৰ খেয়াল শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশে অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। হাৱাইত আজি ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি দ্বিতীয় ভাৰতীয় আম মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশেই অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰত বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। 2025-2026 বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 7.7% হিচাপে নথিভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে শেহতীয়াকৈ বিগত 12 বছৰতকৈ অধিক সময়ত ভাৰতীয় অৰ্থনীতিয়ে প্ৰদৰ্শন কৰা সহনশীলতা তথা অন্তৰ্নিহিত শক্তিৰ ফলত এই সাফল্য অৰ্জন কৰাটো সম্ভৱ হৈ উঠিছে। সামাজিক মাধ্যমৰ জৰিয়তে আজি প্ৰচাৰ কৰা এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীসিঙে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অৰ্থনৈতিক বিকাশক স্থিৰতা, আত্মবিশ্বাস, দীৰ্ঘস্থায়িত্ব আৰু নিৰ্ভৰশীলতাৰ সৈতে সাঙুৰি লৈ এই ক্ষেত্ৰত সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰ গঠন, উদ্ভাৱনৰ প্ৰতি দৃষ্টি নিক্ষেপ, আন্তঃগাঁথনি আৰু উদ্যমিতাৰ প্ৰতি শ্ৰীমোদীৰ দায়বদ্ধতাৰ লগতে সমগ্ৰ বিশ্ব অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িবলগীয়া বৰ্তমানৰ সময়ত দেশক নেতৃত্ব দিয়াৰ সামৰ্থ্যৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এনে কাৰকসমূহেই সম্প্ৰতি ভাৰতক আত্মবিশ্বাসী, সহনশীল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সন্মানজনক অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে ইয়াকো কয় যে এই উল্লেখনীয় বিকাশৰ হাৰে নতুন নতুন সুযোগৰ সৃষ্টি কৰাৰ লগতে 140 কোটি ভাৰতীয় নাগৰিকৰ আশা আকাংক্ষাক অধিক শক্তিশালী কৰি তুলিছে। ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ সেনা প্ৰমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জুৱেল ৱোৱেলে সহ অধ্যক্ষতা কৰে। আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে যৌথ অভিযানৰ সামৰ্থ্য বৃদ্ধি কৰা, বৃত্তিজীৱী ব্যক্তিৰ বিনিময় সম্প্ৰসাৰিত কৰা আৰু উভয় পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষই দেশ দুখনৰ মাজৰ সেনাৰ বৰ্ধিত পাৰস্পৰিক সহযোগিতাৰ শলাগ লোৱাৰ লগতে এই সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ বাবে দায়বদ্ধতা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনাত বহিব। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়োপক্ষই যৌথ স্বাৰ্থজড়িত বিষয়ত মত বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্বক শক্তিশালী কৰি তুলিব। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশে উন্নয়ন, সহযোগিতা, গণসংযোগ, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন যৌথ স্বাৰ্থজড়িত বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰিব। 3 দিনৰ ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা নেপালৰ দূতাবাসে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% টকা অন্যান্য ব্যয়ৰ বাবে ধাৰ্য কৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা 7 দিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58% পৰা বৃদ্ধি কৰি কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58% পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা অনুসৰি অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। অধ্যক্ষগৰাকীয়ে কেবিনেট মৰ্যাদা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰকাশ কৰে। দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড়ে দ্বিতীয় ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়ৰ উন্নয়নৰ পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশ কৰিডৰ আৰু নগৰ সম্প্ৰসাৰণ এলেকা চিনাক্ত কৰাৰ দায়িত্ব বহন কৰিব। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি ভাৰতৰ আমৰ মহোৎসৱ মেংগো মেজিক ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰতীয় আম আমদানি কৰা দেশখনৰ 100তকৈও অধিক প্ৰতিষ্ঠানে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। মুঠ 7বিধ উচ্চমানৰ ভাৰতীয় আম প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে আমৰ সোৱাদ উপভোগ কৰাৰো ব্যৱস্থা ৰখা হৈছে। উল্লেখযোগ্য যে এই মহোৎসৱত মহাৰাষ্ট্ৰৰ আলফনছো আৰু কেশৰ, অন্ধ্ৰপ্ৰদেশৰ

0: বঙ্গনপল্লী আৰু হিমায়ত, উত্তৰ প্ৰদেশৰ লেংৰা আৰু দশেৰী আৰু গুজৰাটৰ ৰাইপ ৰাজাপুৰী আম প্ৰদৰ্শন আৰু সোৱাদ গ্ৰহণৰ বাবে ৰখা হৈছে। এই উৎসৱত অংশগ্ৰহণ কৰি কষ্টকো হোলছেল নামৰ প্ৰতিষ্ঠানটোৰ উপাধ্যক্ষ বব হাস্কিয়ে তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ভাৰতীয় কেশৰ আম বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি কয় যে যোগানৰ তুলনাত চাহিদা অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত এইবিধ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে আশা কৰাতকৈ অধিক সাফল্য লাভ কৰিছে। উল্লেখযোগ্য যে সম্প্ৰতি বিশ্বৰ সৰ্বাধিক পৰিমাণৰ আম ৰপ্তানিকাৰী দেশ ভাৰতবৰ্ষই বছৰি 2,60,00,000 মেট্ৰিক টনতকৈ অধিক পৰিমাণৰ আম ৰপ্তানি কৰি আহিছে। পঞ্জাৱৰ ফিৰোজপুৰ ফাজিলকা পথত আজি পুৱা হোৱা এটা পথ দুৰ্ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 22 লোক আহত হয়। মৃত্যু হোৱা লোকসকল একেটা পৰিয়ালৰে বুলি প্ৰকাশ কৰি আৰক্ষীয়ে কয় যে আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক হৈ আছে। জানিব পৰা মতে তেওঁলোকে মৃত্যু হোৱা এগৰাকী আত্মীয়ৰ চিতাভস্ম বিপাশা নদীত বিসৰ্জন দিবলৈ গৈছিল। সেই স্থানত তেওঁলোকৰ গাড়ীখনে বিপৰীত ফালৰ পৰা অহা এখন ট্ৰাকক খুন্দা মাৰে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। ভাৰতে ভূটানক ছেমিফাইনেলত 1-0 পৰাজিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা যদবিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈকে 44 অভাৰত 2 উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰিছে। যশস্বী জয়ছোৱালে 32 বলত 24 ৰান আৰু সাই সুদৰ্শনে 104 বলত 81 ৰান কৰি আউট হয়। উল্লেখযোগ্য যে 2018 চনৰ পাছৰ পৰা এয়া হৈছে ভাৰত আৰু আফগানিস্তানৰ মাজৰ প্ৰথমখন টেষ্ট মেচ। শুভমন গিলে ভাৰতীয় দলটোক নেতৃত্ব দিছে। দীৰ্ঘদিনৰ অন্তত ভাৰত ভ্ৰমণ কৰা দলটোৱে একমাত্ৰ টেষ্ট খেলখনৰ উপৰি 3খনীয়া এদিনীয়া শৃংখলাতো ভাগ ল'ব। খেলকেইখন অহা 13, 17 আৰু 20 জুনত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে বিশ্বৰ অধিকাংশ দেশেই অৰ্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অৰ্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। হাৱাইত আজি ভাৰত আৰু আমেৰিকাৰ সেনাৰ 29 সংখ্যক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি 2য় ভাৰতীয় আম মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাফ ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি বাতৰি যুগুতোৱাৰ পৰলৈ 44 অভাৰত 2 উইকেট হেৰুৱাই 183 ৰান সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত প্ৰথমে শুনক অনিমা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। তেওঁ লগতে জনোৱা মতে ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ডঃ শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% ধন অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত খৰচ হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। তেজপুৰত আজিৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত 50গৰাকীতকৈও অধিক প্ৰদৰ্শক, 30গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাদিন।

0: এইগৰাকী প্ৰথিতযশা শিল্পীয়ে 1959 চনত মুক্তিলাভ কৰা নীপ বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডঃ বেজবৰুৱাত প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। দুখন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুঞ্জুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজানিনটো আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে কয় যে এই শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰেই আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰেই আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগটোৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভৱেশ ভূঞাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমানপৰে ভৱেশ ভূঞাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছো নেপালী অনুষ্ঠান।

0: kiang kai nong ho. Oh, Sarpi. Sarpi?
1: Pila mati ho, Sarbura.
0: Mo penang kai hang, nisi na Arjulong liya rokong.
1: Arjulong ta tong teng tedet lo ti ho, Sarbura. He makam ta, kitu o kema.
0: Kalo, Sarpi, ing hoi nang pita ho. Lepen lahana jamburong ta, hempon datha ho.
1: Hula nang dung sing hoi ke kitu lobo. Nang ke hitik dun si pute. Horsi na ingri rong rilo bo, Sarbura.
0: Neke junje puluti, Sarpi. Saidulin dokta, junari awe puamasi, masap so cuma dun chong. Junke junowe.
2: Eh, kau sate. Kenapa ani kang sam, nilong wang report doi ma?
3: Pini kena sor akam do ma?
2: Akam ke, tiwe, nangyong si, pena wang kuluti cita lo nang.
3: Inte, ni pena wang po.
2: Bangsone poe hori ri le jo. Pai ri po pan kutha. Asone hor jo ne kangri ni lak lade.
1: Kipu pe kali lo tipo longki, kipu ong lo. Asar bura si kar ju thek thelo.
0: Ne phan hor jo nang pu chol le ki chogi kali ko nanga. Nang me thang phan ta kipu tha. Ning ta ni ni lo ke mang deng sad lang ki tok ta.
4: Namaskar. Akashbani Guwahati re tiar mukha batori hoite moi Arunima Goswami. অহা ছয় জুলাইৰ পৰা একৈশ দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছত প্ৰকাশ কৰে। অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি দুই কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। বিশিষ্ট সংগীত শিল্পী ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজাতিনটো আজি গুৱাহাটীৰ নিউয়াৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। চলিত 2026-27 শিক্ষাবৰ্ষৰ পৰাই ৰাজ্যৰ বিদ্যালয়সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ অসমৰ ইতিহাস আৰু ভূগোল বাধ্যতামূলক হ'ব বুলি ৰাজ্যিক শৈক্ষিক গৱেষণা পৰিষদে নিৰ্দেশ জাৰি কৰিছে। গৃহ মন্ত্ৰালয়ে 2027 বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদন দাখিলৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰিছে। যোৱা 15 মাৰ্চৰ পৰা আৰম্ভ হোৱা মনোনয়ন প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হৈছে। মহিলাৰ ছাব ফুটবল প্ৰতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 6:30 বজাত অনুষ্ঠিত হ'ব। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ ক্ৰিকেট টেষ্ট মেচত ভাৰতে প্ৰথমে বেটিং কৰি পাতৰি যুগুতোৱাৰ পৰলৈকে 3টা উইকেট হেৰুৱাই 298 ৰাণ সংগ্ৰহ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: নিয়োজন এয়াৰ মোবাইলে পঠো, শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। আমাৰ এতিয়াৰ দায়িত্বত ডিউটি ৰুমত আছে তুলিকা দেৱী, নিয়ন্ত্ৰণ কক্ষত আছে শ্বেখ আব্দুল্লা আহমেদ, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে ধ্ৰুৱজ্যোতি বৰ্মন, বিজয় দাস আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত আছে আতিকুৰ ৰহমান আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। কণ্টেক্ট পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ, তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত আৰু CBSEৰ দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ কাইলৈ অন্তিম দিন। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ড০ শৰ্মাই কয় যে বিধায়ক পুঁজিৰ 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত ব্যয় কৰা হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰো সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে স্থানীয় বিধায়কগৰাকীয়ে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবগৰাকী উপাধ্যক্ষ হিচাপে থাকিব। কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত আজি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা, শিবিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমান দিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালে তেওঁলোকক সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগ বিশেষ দায়িত্বত থাকিব। চুক্তি স্বাক্ষৰ কৰি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ড০ জয়প্ৰকাশ যাদৱে কয় যে ৰাজ্যৰ 1 কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত আছে। এই লক্ষ্য পূৰণৰ গতিক আজি স্বাক্ষৰিত চুক্তিখনে অধিক ত্বৰান্বিত কৰিব বুলি শ্ৰীযাদৱে মন্তব্য কৰে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে চুক্তি স্বাক্ষৰ কৰি এইদৰে কয়।
2: চিকিৎসা মহাবিদ্যালয়ৰ লগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ'ল। উদ্দেশ্য এইটোৱেই যে আমি সকলোৱে জানো যে কৰ্কট ৰোগৰ কাৰণে আমাৰ সকলোৰে আমি এজন সৈনিক হোৱাটো প্ৰয়োজন আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট কমিউনিটি মেডিচিন, আমাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ পৰা, মেডিচিন ডিপাৰ্টমেণ্টৰ পৰা, গাইনী ডিপাৰ্টমেণ্টৰ পৰা যিটো কমিউনিটি আউটৰিচ প্ৰগ্ৰেম টীম আছে SECFৰ, তেখেতৰ সহযোগ কৰি ইতিমধ্যে কমিউনিটি আউটৰিচ প্ৰগ্ৰেমে কৰি থকা কামখিনিকে আমাৰ মেডিকেল কলেজৰ কৰি থকা হৈছে। আমাৰ জানে যে কমিউনিটি মেডিচিনৰ আণ্ডাৰত আমি এডাপশ্যন কৰিব লাগে, ভিলেজ এডাপশ্যন ইত্যাদি কৰি আছো। গতিকে যুটীয়াভাৱে কৰিলে আমি ভাবো যে উদ্দেশ্যটো আমাৰ সফল হ'ব আৰু এতিয়াও বহু লোক কৰ্কট ৰোগৰ চিনাক্ত কৰিব লগা দায়িত্ব সকলোৰে আছে। আৰু মই এই চেগতে আপোনালোকক আহ্বান কৰিম যে সংবাদ মাধ্যমৰ এটা বৃহৎ ভূমিকা থাকে। আমি বহু সময়ত কৈ আহো কৰ্কট ৰোগৰ পৰা হবলগীয়া সাৱধানতা, জৰায়ুৰ কৰ্কটৰ লক্ষণ, মুখৰ কৰ্কটৰ লক্ষণ, গতিকে এইবিলাক দিলে আপোনালোকে এবাৰ কৈ দিয়ক, মানুহখিনি সজাগ কৰক।
1: তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত দাসৰ বিৰুদ্ধে 22/2026 নম্বৰত গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে 45,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা দাসৰ বাসগৃহৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে 1.5 কোটি টকাৰো অধিক নগদ ধন, ভোজন

বৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6

0: বিমানৰ সোণৰ অলংকাৰকে ধৰি ভালেমান সামগ্ৰী জব্দ কৰিছে। ইয়াৰ পাছতে সঞ্চালকালয়ে উৎকোচ লোৱা গোচৰটোৰ উপৰি আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰো ৰুজু কৰে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ পাইছে। প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰকাশ কৰে। তেওঁ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু শীৰ্ষক অভিযান লোৱা বুলিও জানিবলৈ দিয়ে।
1: এই লিচুৰ আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, এই তাৰ অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা প্ৰজেক্ট লৈছো তেজপুৰৰ লিচুৰ প্ৰসাৰ হওক, প্ৰচাৰ হওক আৰু এখন মাৰ্কেট দখল কৰিবলৈ সক্ষম হওক। সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছো। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছো, আমি প্ৰতিটো পৰিয়ালক অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম। যদি এবিঘা মাটিত 15 লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহলে 20,000 পুলিত আমি 1400 মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1400 মাটিৰ লিচু উৎপাদন হ'ব। আৰু এই লিচু উৎপাদনে অসমৰ নহয়, তেজপুৰৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিব।
0: তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আজিৰ এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত কমেও 50 প্ৰদৰ্শক, 30 কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20 দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশ লৈছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা দুজন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে। অলপতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত বগাজুলি কুমগুৰিৰ কৰ্টেং মুছাহাৰী আৰু আঙাৰকাটা শিমলিবাৰী গাঁৱৰ পাউলোজ বসুমতাৰীৰ বাসগৃহত BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী আৰু বন বিভাগৰ এটা উচ্চস্তৰীয় দল উপস্থিত হৈ পৰিয়াল দুটাক সমবেদনা জ্ঞাপন কৰে। লগতে চৰকাৰী নিয়ম অনুসৰি 4,00,000 টকাকৈ এককালীন ক্ষতিপূৰণৰ চেক প্ৰদান কৰে। ইপিনে অঞ্চলটোত উপদ্ৰৱ চলাই থকা বনৰীয়া হাতীটোক কিদৰে বিভাগীয় প্ৰক্ৰিয়াৰে শীঘ্ৰে স্থানান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বন বিভাগৰ সৈতে উপাধ্যক্ষগৰাকী আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে চলিত বছৰত তামোলপুৰৰ ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমণত 5 লোকে প্ৰাণ হেৰুৱাইছে। বাৰিষাৰ সময়ছোৱাত সম্ভাৱ্য বান পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনে চাংচনৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সকলো বিভাগৰ বিষয়ববীয়াসকলে প্ৰস্তুতিৰ লেখ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে স্পৰ্শকাতৰ এলেকাসমূহত সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা আৰু সামগ্ৰী মজুত থকাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক নিয়মীয়াকৈ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত কয় যে জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ 15 সাহায্য শিবিৰ ইতিমধ্যে চিনাক্ত কৰি সাজু কৰি ৰখা হৈছে। বৰপেটা জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত জিলাখনৰ তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ৰামৰাই ষ্টেডিয়ামত এটা বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ আজি আৰম্ভ হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত বৰপেটাৰ জিলা উন্নয়ন আয়ুক্ত গীতালী দুৱৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিবিৰটো মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, প্ৰাক্তন ক্ৰীড়াবিদ তথা ক্ৰীড়া পেঞ্চনপ্ৰাপক উপস্থিত থাকে। শিবিৰত প্ৰায় 70 কিশোৰ তথা যুৱ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বিধায়ক উন্নয়ন পুঁজির ধন এই বছর 1.5 কোটি টাকালে আর অহা বিত্তীয়

0: ৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত আৰু চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈ অন্তিম দিন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক শান্তা উজিৰৰ কণ্ঠৰ কেইটিমান আধুনিক গীত, শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা আৰু সুৰ মনোৰঞ্জন গগৈৰ।

কান্তাঞ্জুৰ কণ্ঠত সেয়া আছিল উৎপল শৰ্মা, তেখেতৰ কথা আৰু সুৰেৰে সজোৱা গীত। শিল্পীকণ্ঠৰ আন এটি গীত শুনক।

শান্ত হুজুৰৰ কণ্ঠত বংকিম শৰ্মাৰ কথা আৰু ভূপেন উজিৰৰ সুৰেৰে গীতটি শুনিলে। অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি।

আজি নিশা 8:02 দৃষ্টিপাত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্পই মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ে আলোচনা কৰিব বিদ্যুৎনাথ চৌধুৰী, আতাউৰ ৰহমান আৰু ডক্টৰ মহদানন্দ চুতীয়াই। আকৌ কৈছোঁ,

এদেশন অসমৰ কাইলৈৰ অনুষ্ঠান সম্পৰ্কে কাইলৈ দিনৰ 10:30 বজাৰ চেমনীয়াৰ চৰা অনুষ্ঠানত ইৰা শৰ্মাৰ কথিকা প্ৰকৃতিক সম্পদ সংৰক্ষণৰ লগতে চেমনীয়াৰ গীত মাত শুনিবলৈ পাব আগবঢ়াব নিভাৰাণী ৰয়ে। বিয়লি 5:25 বজাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানত ৰিজু নায়কৰ চুটিগল্প ৰাজেশ কুমাৰ তাঁতীৰ কবিতা শুনিবলৈ পাব, লগতে হোমেশ্বৰ কৰ্মকাৰ আৰু সংগীবেন্দ্ৰ কণ্ঠৰ ঝুমৰ শুনিবলৈ পাব। সন্ধিয়া 7:00 বজাত ডক্টৰ বিনীতা নাথৰ কথিকা পানী আৰু নাৰী, নিশা 9:30 বজাত জীৱনালীৰ যোগনবন্দী অনুষ্ঠানত ডক্টৰ শুভ্ৰ কিংকৰ গোস্বামী আৰু বিজুলী গোস্বামী কাইলৈৰ অতিথি, অনুষ্ঠানটি হাত ধৰিব সীমান্ত বৰ্মা আৰু জিন্তি ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বৰ্মাৰ। পুৱা 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত ভূপেন হাজৰিকা, অৰ্চনা মহন্ত, নমিতা গোস্বামী, মৃণাল কুমাৰ চৌধুৰী আৰু মালবিকা বৰাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 10:00 বজাৰ সাধক সুন্দৰৰ অনুষ্ঠানত অতিথি বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 নাটশালা অনুষ্ঠানৰ নিবেদন চিৰাজ, মূল গল্পৰ ৰচনা লক্ষীধৰ শৰ্মাৰ, অনাথন অভিযোজনা তৰুণ শৰ্মাৰ, প্ৰযোজনা ফণী তালুকদাৰ। দিনৰ 1:10 বজাত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ প্ৰথম খণ্ড, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা 7:00 বজাত নিয়োগ বাতৰি, পুৱা 7:15 বজাত আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত বৰ্ষাকালীন বাহকজনিত ৰোগৰ বিষয়ে ডক্টৰ উমেশ ফাংচুৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিব অশোক ভট্টাচাৰ্যই। পুৱা 9:15 বজাত অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু তীখৰ আৰু চতিবাইৰ সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত হিন্দী ছবি গীতৰ অনুষ্ঠান, দিনৰ 12:15 বজাত ছটাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, দিনৰ 12:30 বজাত আইদৰ বোলনি অনুষ্ঠানত হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই ৰচিত আলেখ্য নিৰ্মল প্ৰজ্ঞাৰ দ্বিতীয় খণ্ড, প্ৰযোজনা ৰাজীৱ কুমাৰ ফুকন আৰু নিশাৰাণী বৰুৱাৰ। দিনৰ 1:50 বজাত আৰু সন্ধিয়া 5:55 বজাত বৃন্দগান, দিনৰ 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীত, 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান, বিয়লি 4:30 বজাত বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজনৰ বিষয়ে ডক্টৰ ৰবি শৰ্মা আৰু বৰ্ণালী গগৰ সৈতে হোৱা আলোচনা আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 বজাত গীতাঞ্জলি গায়নৰ কণ্ঠৰ বৰগীত, সন্ধিয়া 7:20 বজাত প্ৰভাত দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, সন্ধিয়া 7:30 বজাত সংবাদ চলন্তিকা, নিশা 8:02 বজাত এই মাহৰ গীত শিল্পী প্ৰাণু বৈশ্য, সুৰ সংৰচনা বিদ্যুৎ বৰাৰ, নিশা 8:10 বজাত গজলৰ অনুষ্ঠান, নিশা 8:30 বজাত আধুনিক গীত, নিশা 9 বজাত চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ভাষা শিক্ষাৰ পাঠ।

0: গম পালে যে হাজাৰা সিঙৰ পত্নী আৰু কোনো নহয় তেওঁৰ বাল্যকালৰ ভালপোৱা সেই ছোৱালীজনীয়ে।
1: দিদি ফিৰ ক্যা হোতা হে?
0: ফিৰ সুবেদাৰনি লেহনা সিংসে ইস বাত কা বচন মাংতি হে কি ৱহ যুদ্ধভূমি মে উসকে পুত্র আৰু পতি কে প্ৰাণো কি ৰক্ষা কৰেগা। লেহনা সিং ইস বচন কা পালন কৰতা হে আৰু যুদ্ধভূমি মে হি উস কৰ্তব্যনিষ্ঠ বীৰ কি মৃত্যু হো জাতি হে। তোমালোকে কাহিনীটো বুজিব পাৰিছানে?
1: পাৰিছো বাইদেউ।
0: বাৰু বাক্য কেইটামান লওঁচোন। জীৱন মে খেলো কা বহুত মহত্ব হে। খেলো সে হি মনুষ্য কা সম্পূৰ্ণ বিকাশ হোতা হে। আধুনিক যুগ মে ক্ৰিকেট কো খেলো কা ৰাজা মানা জাতা হে। খেলো সে মনুষ্য কে অনেক গুণো কা বিকাশ হোতা হে। বাক্য কো দোহরাও তো।
1: জি দিদি, জীৱন মে খেলো কা বহুত মহত্ব হে।
0: জীৱনত খেলৰ গুৰুত্ব বহুত।
1: খেলো সে হি মনুষ্য কা সম্পূৰ্ণ বিকাশ হোতা হে।
0: খেলৰ দ্বাৰা মানুহৰ সম্পূৰ্ণ বিকাশ হয়।
1: আধুনিক যুগ মে ক্ৰিকেট কো খেলো কা ৰাজা মানা জাতা হে।
0: আধুনিক যুগত ক্ৰিকেটক খেলৰ ৰজা বুলি গণ্য কৰা হয়।
1: খেলো সে মনুষ্য কে অনেক গুণো কা বিকাশ হোতা হে।
0: খেলৰ দ্বাৰা মানুহৰ বহু গুণৰ বিকাশ হয়। এই বাক্যকেইটাত ব্যৱহাৰ হোৱা খেলো কা আৰু খেলো সে ইয়াক কি বুলি কোৱা হয়?
1: দিদি ই বিভক্তি চিহ্ন যুগ বহুবচন হে।
0: হা, তুমি সহি কহা। মনীষ, তোমাৰো মনত আছেনে?
2: আছে বাইদেউ।
0: বাৰু এইবাৰ শব্দ কেইটামান লওঁচোন। মকান, চেহৰ, ধোবী, ডাকু। আব ইন শব্দক বাক্য মে প্ৰয়োগ কৰো।
1: জি দিদি, মকান নয়া হে। মুম্বাই এক বহুত বড়া চহৰ হে।
0: হা, মকান নয়া হে, ঘৰটো নতুন। মুম্বাই এক বহুত বড়া চহৰ হে। মুম্বাই এখন বৰ ডাঙৰ চহৰ। এতিয়া চোৱা এই বাক্য দুটাত মকান আৰু চহৰ একবচন ৰূপত ব্যৱহাৰ হৈছে, হয়নে নহয়?
1: হয় বাইদেউ।
0: এতিয়া এই শব্দ দুটাক বহুবচন ৰূপত ব্যৱহাৰ কৰাচোন।
2: মকান নয়ে হে, হামাৰে দেশ মে বহুত সে বড়ে বড়ে চহৰ হে।
0: চহৰ নহয় চহৰ। হা, মকান নয়ে হে, ঘৰবিলাক নতুন। হামাৰে দেশ মে বহুত সে বড়ে বড়ে চহৰ হে। আমাৰ দেশত বহুতো ডাঙৰ ডাঙৰ চহৰ আছে। ইন বাক্য মে প্ৰয়ুক্ত মকান আৰু চহৰ ইন দো শব্দকে একবচন আৰু বহুবচন ৰূপ এক জেছে হে, হয়নে নহয়?
1: হয় বাইদেউ।
0: মনীষ, তুমিও দুটা বাক্য গঠন কৰাচোন।
2: ধোবী কপড়ে ধো ৰহা হে, ধোবী কপড়ে ধো ৰহে হে, ডাকু আ ৰহা হে, ডাকু আ ৰহে হে।
0: হা, ধোবী কপড়ে ধো ৰহা হে, ধোবীয়ে কাপোৰ ধুই আছে। ধোবী কপড়ে ধো ৰহে হে, ধোবীবোৰে কাপোৰ ধুই আছে। ডাকু আ ৰহা হে, ডকাইত আহি আছে। ডাকু আ ৰহে হে, ডকাইতবিলাক আহি আছে। এই বাক্যকেইটাত ব্যৱহাৰ হোৱা ধোবী আৰু ডাকু এই শব্দ দুটাৰ একবচন আৰু বহুবচন ৰূপ দুয়োটাই একে, হয়নে নহয়?
1: হয় বাইদেউ।
0: তোমালোকে কি বুজিলা কোৱাচোন?
1: দিদি, অকৰণ পুলিং শব্দকে একবচন আৰু বহুবচন ৰূপ এক জেছে হোতে হে।
0: আৰু
2: ইকাৰণ তথা উকাৰণ শব্দকে ভি একবচন আৰু বহুবচন ৰূপ এক জেছে হোতে হে।
0: তোমালোকে ঠিকে বুজিছা। অকাৰান্ত, ইকাৰান্ত, উকাৰান্ত, ইকাৰান্ত, উকাৰান্ত পুল্লিং শব্দকে একবচন আৰু বহুবচন ৰূপ এক জেছে হোতে হে। মনত থাকিবনে?
1: থাকিব বাইদেউ।
0: বাৰু এইবাৰ মই তোমালোকক এটা সাধু কথা শুনাম, শুনিবানে?
1: শুনিম বাইদেউ।
0: এখন জংগলত সিংহ এটা পিঞ্জিৰাত বন্ধ হৈ আছিল। পিঞ্জিৰে মে বন্ধ হোনে কে কাৰণ ৱহ জোৰ জোৰ সে দহাৰ ৰহা থা। ৱহ বাহাৰ নিকলনা চাহতা থা, পৰ বাহাৰ নিকলনে কা কোই উপায় নহি থা, কিয়নো পিঞ্জিৰাটোৰ দৰজাখন বন্ধ আছিল। ঠিক সেই সময়তে এজন মানুহ সেইফালেৰে গৈ আছিল। উছনে সিং কো দেখা তো ডৰকে মাৰে ভাগনে লগা। সিং নে উছে পুকাৰা, ডৰো মত, মই পিঞ্জিৰে মে বন্ধ হোঁ, বাহাৰ নহি আ সকতা, মুজ পৰ এক এহচান কৰ দো, পিঞ্জিৰে কা দৰৱাজা খোল কৰ মুঝে বাহাৰ নিকাল দো, মই তুমি বচন দেতা হোঁ, মই তুমি কোই হানি নহি পহুচাওঁগা।
1: তাৰপিছত মানুহজনে কি কৰিলে?
0: তাৰপিছত মানুহজনে কিছু সময় চিন্তা কৰিলে। সিংহটোৱে বাৰে বাৰে প্ৰাৰ্থনা কৰাত আৰু কোনো ধৰণৰ অন্যায় নকৰোঁ বুলি আশ্বাস দিয়াত মানুহজনে পিঞ্জিৰাটোৰ দৰজাখন খুলি দিয়ে। सिंह भूखा

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, অসম সাহিত্য সভাৰ কাইলৈ গোলাঘাটত হ'বলগীয়া প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ এক নম্বৰ দেৱানী আদালতৰ স্থগিতাদেশ, তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য

0: কার্যসূচীৰে দ্বিতীয় বার্ষিক তেজপুৰ লিচু উৎসব আৰু CBSEৰ দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ কাইলৈ অন্তিম দিন। অহা ছয় জুলাইৰ পৰা একৈশ দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজি ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। বিধায়ক পুঁজি 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব, অৰ্থাৎ 1.8 কোটি টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20 লাখ টকা অন্যান্য কামত ব্যয় হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাত অনুমোদন জনায়। এই সিদ্ধান্তৰ ফলত 8 লাখৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
1: এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্ছ। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে, ৰাস্তা ঘাট, স্কুল কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে, অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 ইয়াৰ্ছ আবণ্টন কৰিব। আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব, কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটো অধিষ্ঠিত হ'ব।
0: গোলাঘাটৰ বীৰাংগনা সতীসাধনী কলাক্ষেত্ৰত কাইলৈ অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ 1 নম্বৰ দেৱানী আদালতে স্থগিতাদেশ জাৰি কৰিছে। এটা গোচৰৰ আজি শুনানি গ্ৰহণ কৰি ন্যায়াধীশ নয়নজ্যোতি শৰ্মাৰ আদালতে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এই বাধা আৰোপ কৰে। অনৈতিকভাৱে প্ৰতিনিধি সভা অনুষ্ঠিত কৰাৰ অভিযোগ তুলি সভাৰ প্ৰাক্তন আইনী উপদেষ্টা অনন্তৰাম মেধি আদালতৰ দ্বাৰস্থ হৈছিল। এই গোচৰৰ ভিত্তিতে আদালতে কাইলৈ গোলাঘাটত প্ৰতিনিধি সভা অনুষ্ঠিত কৰাত বাধা আৰোপ কৰে। অৱশ্যে অসম সাহিত্য সভা কাইলৈ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰিছে। কৰ্কট ৰোগ চিনাক্তকৰণৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মাজত আজি এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে কৰ্কট ৰোগ চিনাক্তকৰণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এতিয়াৰে পৰা উমৈহতীয়াভাৱে কাম কৰিব। কৰ্কট ৰোগ আগতীয়াকৈ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্ষা কৰা, শিবিৰ স্থাপন, জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আদি কামবোৰ ইমান দিনে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এককভাৱে কৰিছিল যদিও এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয়ে তেওঁলোকক সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত চিকিৎসা মহাবিদ্যালয়খনৰ কমিউনিটি মেডিচিন বিভাগে বিশেষ দায়িত্বত থাকিব। চুক্তি স্বাক্ষৰ কৰি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালক অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ডঃ জয়প্ৰকাশ যাদৱে কয় যে ৰাজ্যৰ 1 কোটি লোকৰ স্বাস্থ্য পৰীক্ষাৰ অভিযান অব্যাহত আছে। এই লক্ষ্য পূৰণৰ গতিক আজি স্বাক্ষৰিত চুক্তিখনে অতি ত্বৰান্বিত কৰিব বুলি শ্ৰীযাদৱে মন্তব্য কৰে। ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ভাৰতীয় ডাক সেৱা অচিৰে আৰম্ভ হ'ব। এই সন্দৰ্ভত কানৈ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ডাক বিভাগৰ মাজত কালি এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু ডাক বিভাগৰ হৈ ডিব্ৰুগড় মণ্ডলৰ ডাক অধীক্ষক হীৰেণ কুমাৰ গগৈয়ে এই চুক্তিত স্বাক্ষৰ কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষই জনোৱা মতে অচিৰে আৰম্ভ হ'বলগীয়া এই সেৱা DHSK মহাবিদ্যালয় উপডাকঘৰ নামে পৰিচিত হ'ব। এই ডাকঘৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীকে ধৰি জনসাধাৰণে ডাক সেৱা, বেংকিং সেৱাৰ লগতে বিভাগটোৰ অন্যান্য সংলগ্ন সেৱাসমূহ লাভ কৰিব বুলি আশা কৰা হৈছে। তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এটা বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ পাইছে। তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু

0: প্ৰসাৰৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰকাশ কৰে। তেওঁ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু শীৰ্ষক অভিযান লোৱা বুলিও জানিবলৈ দিয়ে।
1: এই লিচু আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, সেই তাত অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা প্ৰজেক্ট লৈছোঁ তেজপুৰৰ লিচুৰ প্ৰসাৰক প্ৰচাৰক আৰু এখন মাৰ্কেট দখল কৰিবলৈ সক্ষম হওক, সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছোঁ, আমি প্ৰতিটো পৰিয়ালক অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম। যদি এবিঘা মাটিত 15 লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে 20,000 পুলিত আমি 1,400 মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1,400 মাটিৰ লিচু উৎপাদন হ'ব। আৰু এই লিচু উৎপাদনে অসমৰ নহয়, তেজপুৰৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিব।
0: তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু গৃহসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা বুলি উদ্যোক্তাসকলে জনাইছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত কমেও 50 প্ৰদৰ্শক, 30 কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20 দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশগ্ৰহণ কৰিছে। CBSEয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈৰ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত CBSEয়ে কয় যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পৰ্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি CBSE কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 বুলি ঘোষণা কৰা হৈছিল। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজাতিন। এগৰাকী প্ৰতিষ্ঠাচখা শিল্পীয়ে 1959 মুক্তি লাভ কৰা নিব বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 তেওঁ ডক্টৰ বেজবৰুৱাত প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। 2 বাংলা চিনেমাকে ধৰি মুঠ 27 চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিন উপলক্ষে আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজাদিন। 1890 আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। অসম সাহিত্য সভাৰ কাইলৈ গোলাঘাটত হ'বলগীয়া প্ৰতিনিধি সভাত কামৰূপ মহানগৰ জিলাৰ 1 দেৱানী আদালতৰ স্থগিতাদেশ। তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ আৰু CBSEৰ দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ কাইলৈ অন্তিম দিন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকললৈ নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষি জগত অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব, জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্প মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে ৰেচম বিভাগ অসমৰ অতিৰিক্ত

0: যিখিনি বৰষুণ কালি শুকাই যায় গতিকে তেওঁলোকে চুটলিৰ বস্তা বা এনেকুৱা দি ব্যৱস্থা কৰি তিয়াই পেলাই যদি পাতখিনি অকণমান মইশ্চাৰটো পানীটো ধৰি ৰাখে তেতিয়াহ'লে পলুখিনিৰ কাৰণে সুবিধা হয়।
1: তো আপুনি ক'ব খুজিছে যে তাৰমানে জলবায়ু পৰিৱৰ্তনৰ কাৰণে তেওঁলোকৰ অসুবিধা হৈছে, কিন্তু আমি পৰিৱৰ্তনৰ লগে লগে নিজকে খাপ খুৱাই ৰাখিব লাগিব
0: নিশ্চয়
1: জানে। আৰু তেনেকৈ যদি আমি খাওঁ যে মুগা যিহেতু আমি বাহিৰতে পালন কৰোঁ সেইকাৰণে মুগাৰ ক্ষেত্ৰত অলপ তাৰ প্ৰভাৱটো বেছি
0: বেছি,
1: আমি সেইটো বেছিকৈ মানি চলিব লাগিব বা বৈজ্ঞানিক যিখিনি ভাৱে যিখিনি আমি মানে নিয়ম নীতি মানি চলিব লাগে সেইখিনি আমি মানি চলিব লাগিব। তো আপোনাৰ আমাৰ চৌধুৰী ডাঙৰক আপোনাক সুধিব খুজিছোঁ যে তেখেতে ক'লে যে মুগা আমি বাহিৰত পোহাৰ কাৰণে অলপ অসুবিধা, এৰীৰ ক্ষেত্ৰত অকণমান তেখেতে অলপ কম মানে জলবায়ু পৰিৱৰ্তন হৈছে যদিও অকণমান ইমান অসুবিধাটো ইমান বেছি নাই মুগাত যিমান আছে। তো আপুনি আপুনি অকণমান এই বিষয়ে আমাক এটা আভাস দিব নেকি যে বৰ্তমান চৰকাৰে অলপ বেলেগ বেলেগ ধৰণৰ আঁচনিও অকণমান এই ৰেচম শিল্প প্ৰসাৰণৰ কাৰণে লৈছে অসমত, বিশেষকৈ আপুনি যিহেতু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ যিটো আমাৰ প্ৰজেক্ট মনিটৰিং চেল বা আমাৰ প্ৰকল্প নিৰীক্ষণ বিভাগ তাৰ লগত আপুনি জড়িত, গতিকে কেনেকুৱা ধৰণৰ আঁচনি আছে, এই আঁচনিখিনিয়ে এই জলবায়ু পৰিৱৰ্তনৰ যিটো আমি প্ৰভাৱ হৈছে সেই বিষয়ে মুখামুখি হ'ব পৰাকৈ মানে তেওঁলোকে পাৰিবনে?
2: তেওঁলোকে পাৰিব, কিন্তু নিজকে কিছু যিটো তেওঁলোকৰ চিন্তা বা তেওঁলোকৰ যিটো উপযোগীকে নিজকে যেতিয়া তেওঁলোকে সাজু কৰিব সেই বিষয়ে কিছু তেওঁলোকে অলপ চেঞ্জ কৰিব লাগিব, সলনি কৰিব লাগিব চিন্তাবিলাক। এই প্ৰথম কথাটো হ'ল কি, আমাৰ বস্ত্ৰ মন্ত্ৰালয়ে প্ৰত্যেক 5 বছৰীয়া যিটো আমাৰ পৰিকল্পনা থাকে চৰকাৰৰ, সেই পৰিকল্পনাত আমাৰ একোটা একোটা স্কিম থাকে। সেই স্কিম হ'ল এতিয়া চলি থকা স্কিমটো হ'ল যিটো কয় শিল সমগ্ৰ 2 বুলি কয়, গতিকে এইটো এতিয়া চলি আছে। আৰু এইটো একচুৱেলি সাধাৰণতে এইটো আমাৰ 2021-22ৰ পৰা 2025-26লৈ চলিব লগা স্কিম, আৰু এইটো 2026ৰ 31 মাৰ্চত এইটো শেষ হৈছে, যদিও এইটো ছেপ্টেম্বৰ মাহলৈ তেওঁলোকে আকৌ এটা বঢ়াই দিছে মানে এক্সটেনশ্যন দিছে। এই স্কিমৰ আণ্ডাৰত সাধাৰণতে এৰী মুগা মালবেৰীৰ ওপৰতহে বেছি মেইনলি গুৰুত্ব দিয়া হৈছে, আৰু ইয়াক অসম প্লাছ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু কাৰ্বি আংলং এই গোটেইকেইখনে সামৰি টোটেল 15টা স্কিম আমাৰ এই পৰ্যন্ত চলি আছে। আৰু অনাগত দিনতো এনেধৰণে স্কিম আমাৰ বস্ত্ৰ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডে আমাৰ অসমৰ বা উত্তৰ পূবৰ যিসকল খেতিয়ক আছে আমাৰ ৰেচম শিল্পত জড়িত মানুহ আছে তেওঁলোকক সকলোকে সহায় কৰিবলৈ এনেধৰণৰ স্কিম আগৰ পৰাই লৈ আছে। আগতে এনিয়াটিভ আছিলে, এতিয়া চলি আছে শিল সমগ্ৰ 2। আৰু
1: ডাইৰেক্ট ফাৰ্মাৰ্চে মানে কৃষকে কি বেনিফিট পাব পাৰে তাৰ পৰা ডাইৰেক্ট?
2: হয়, ইয়াতে এজন ফাৰ্মাৰ্চক বা এজন কৃষকক তেওঁ এজন পৰিপূৰ্ণভাৱে ৰেচম খেতিয়ক হ'বলৈ পশুপালক হ'বলৈ যিখিনি বস্তু লাগে সেই গোটেইখিনি বস্তু আমাৰ এই স্কিমখিনিত আছে। ইয়াতে আমাৰ আপোনাৰ গছ গছনি বা যিটো খাদ্য বৃক্ষ সেইটো ৰোৱাৰ পৰা আৰম্ভ কৰি প্ৰিপেৰেশ্যন লেণ্ড প্ৰিপেৰেশ্যনৰ পৰা আৰম্ভ কৰি পলু পোহা ঘৰ তাৰ সঁজুলি প্লাছ ট্ৰেইনিং লগতে পোষ্ট কুকুন কুকুন বা খোলাটো হোৱাৰ পিছত আৰু যিখিনি কাম থাকে সূতা কটা বা ডাইঙৰ কাম থাকে, ৰং কৰা কাম থাকে বা আপোনাৰ কাপোৰ বোৱা কাম থাকে বা আনকি মাৰ্কেটিঙলৈকে এই গোটেইখিনি বস্তু সন্নিৱিষ্ট কৰিহে এই শিল সমগ্ৰ বৰ্ডটো এইকাৰণে ইউজ কৰা হৈছে যাতে ইয়াতে আমাৰ ৰেচমৰ যিখিনি লাগতিয়াল এজন খেতিয়কক দৰকাৰ সেই গোটেইখিনি যাতে এই স্কিমটোত সোমাই থাকে, সেইকাৰণে ইণ্টিগ্ৰেটেড স্কিম বুলি কয়। ইয়াতে গোটেইখিনি বস্তু এজন সম্পূৰ্ণভাৱে পলুপালক হ'বলৈ যিখিনি বস্তু লাগে গোটেইখিনি এই স্কিমটোত সোমাই আছে।
1: তেওঁলোকে ধৰক এজন কৃষকে সেই স্কিম বা তেনেকুৱা ধৰণৰ সুবিধা পাব পৰাৰ কাৰণে কেনেদৰে আগবাঢ়িব লাগিব?
2: ইয়াতে তেওঁলোকৰ এইটো তেওঁলোকে সাধাৰণতে অলপ সমস্যাৰ সন্মুখীন হয়, তেওঁলোকে একচুৱেলি একচুৱেল ৰাস্তাটো বিচাৰি নাপায়। তেওঁলোকে সদায় তেওঁলোকৰ লোকেল বা তেওঁলোকৰ নিজৰ গাঁৱৰ বা নিজৰ এৰিয়াটোৰ যিজন ৰেচম পৰিদৰ্শক থাকে আমাৰ গভৰ্ণমেণ্ট অফ ডিপাৰ্টমেণ্ট অফ ছেৰিকালচাৰ গভৰ্ণমেণ্ট অফ আছামৰ, তেওঁলোকৰ যোগাযোগটো ৰাখিব লাগে আৰু তেওঁৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ ডাইৰেক্টৰেট অফ ছেৰিকালচাৰ বা সঞ্চালকালয় থাকে তাতে তেওঁলোকে আবেদন কৰিব পাৰে এইজনৰ জৰিয়তে, লোকেল যিজন পৰিদৰ্শক আছে। কাৰণ এজন লোকেল পৰিদৰ্শকেহে গম পাব যে এই ফাৰ্মাৰজন সেই সুবিধাবোৰ পোৱাৰ যোগ্যতা হয় যোগ্যতা আছে নে নাই, গতিকে তেওঁৰ জৰিয়তে তেওঁ এপ্লিকেশ্যন কৰিব লাগিব, তেতিয়া আমাৰ ৰেচম বিভাগে তেওঁৰ যোগ্যতা অনুসৰি তেওঁক যিকোনো এটা স্কিমত তেওঁৰ নামটো ভৰাই লৈ পেলাই তেওঁ সেই সুবিধাসমূহ তেওঁক দিব পাৰিব। এই ক্ষেত্ৰত আমাৰ
1: ৰমান ডাঙৰীয়া অঁ ঠিক আছে, মই ৰমান ডাঙৰীয়াকে সুধিব খুজিছোঁ, অসমত ধৰক বহুতখিনি তেনেকুৱা ৰেচম কৃষক আছে মানে তেওঁলোকে হয়তো কিছুমানে প্ৰি কুকন বা পোষ্ট কুকন মানে সূতা কটা

0: আৰু আগতে পলু পোহা দুইটাৰ লগতে জড়িত, গতিকে তেনেকুৱা ধৰণৰ বহুত ফাৰ্মাৰ আছে, তেওঁলোকে আপোনালোকৰ লগত ডাইৰেক্ট মানে তেনেকুৱা টাচ হৈ থাকে তেওঁলোকে, আৰু তেওঁলোকে কিবা আপোনালোকক অভাৱ অভিযোগৰ কথা তেনেকুৱা কয় নেকি, বা তেওঁলোকে যেতিয়া আঁচনিসমূহ কিবা তেওঁলোকে পায় কিবা অসুবিধাৰ সন্মুখীন হয় নেকি? আৰু বিশেষকৈ মই এইটো যিহেতু জলবায়ুৰ বিষয়ে আমি কথা পাতিব খুজিছোঁ, গতিকে জলবায়ু ধৰক এতিয়া কোনোবাই পলু পোহা আৰম্ভ কৰিছে, খুব বেছি গৰম হৈ গ'ল মুগাৰ ক্ষেত্ৰত, খুব বেছি গৰম হৈ গ'ল বা হঠাৎ বেছি বৰষুণ আহিলে, তো আমি যিটো জানো যে মুগাত যদি পুহি থকাৰ সময়তে যদি ছাল কাটে, ধৰক 2-3 ছাল কাটিছে, সেই মুহূৰ্তত যদি খুব বেছি বৰষুণ দিলে, হঠাৎ ৰ'দ দি দিলে পলুখিনি বেমাৰ হোৱাৰ সম্ভাৱনাটো বেছি, তেনেকুৱা ধৰণৰ কিবা
1: সেইখিনিতে মই এই কথাটোৱে ক'ব বিচাৰিম যে ইতিমধ্যে আমাৰ চৌধুৰী হিচাপে যিটো কথা ক'লে যে অসম গভৰ্ণমেণ্টৰ ৰেচম বিভাগৰ ফিল্ড লেভেলত গ্ৰাছৰুট লেভেলৰ যিখিনি বিষয়া আছে তেওঁলোকৰ জৰিয়তে আগবাঢ়িব পাৰে হয় কথাটো, কিন্তু মই ফাৰ্মাৰসকলক এটা কথা অলপ জোৰ দি ক'ব বিচাৰোঁ, সেইটো হ'ল আগতে তেওঁলোকৰ গাইগুটীয়াকৈ তেওঁলোকে কামবিলাক কৰিছিল, কিন্তু ভেৰি ৰিচেণ্টলি মানে আজি কিছুদিন আগৰ পৰাই আমি এটা ধাৰণাত আগবাঢ়ি গৈছোঁ, সেইটো হ'ল মানে ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ বনাই পেলাই, যেনেকৈ আগতে আমাৰ গাঁৱৰ মানুহবিলাকে আত্মসহায়ক গোট বনাইছিল, তেনেকৈ এতিয়া পলুৰ যিবিলাক ইণ্টাৰেষ্টেড মানুহ তেওঁলোকৰ তেখেতসকলৰ মাজত তেখেতসকলে FIG ফৰ্ম কৰি, ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ ফৰ্ম কৰি তেওঁলোকে অকণমান অৰ্গেনাইজ হৈ সুসংগঠিত হৈ পেলাই আগবাঢ়িব লাগিব, কাৰণ আমাৰ ৰেচম শিল্পটো একেবাৰে সুসংগঠিত নহয়, সেইটো কথা আমি স্বীকাৰ কৰিব লাগিব, কিন্তু আমি ভাবোঁ যদি পলুপালকসকলে সুসংগঠিতভাৱে আগবাঢ়ি, যেনেকৈ এখন গাঁৱত যদি পলুপালক কেইবাজনো আছে তেওঁলোকে এটা গ্ৰুপ বনাব পাৰে, তেওঁলোকে যদি গোট বনাব, সেই গোটটো তেওঁলোকৰ যি প্ৰডাকশ্যন হ'ব, তেওঁলোকৰ যি অসুবিধা হ'ব, তেওঁলোকৰ যি কণীৰ ব্যৱস্থাৰ কথা আহিব, বা কোনোবা এজন পলুপালকে পলু পুহি আছে, হঠাৎ তেওঁলোকৰ পাত হৈ গ'ল, তেতিয়া তেওঁলোকে ক'ত গৈ ৰিয়াৰিং কৰিব, এই অসুবিধাবিলাকৰ কাৰণে এই গ্ৰুপিঙৰ যিটো ধাৰণা এইটো থকা নাই কাৰণে আচলতে পলুপালকসকলে বেছি অসুবিধা পায়, তো মই ভাবোঁ তেখেতসকলে যদি তেনেকৈ পলু গ্ৰুপ বনাই লয়, আৰু গ্ৰুপ বনালে এটা সুবিধা হয় কি, বিশেষকৈ এৰীৰ ক্ষেত্ৰত মই দেখিছোঁ যে আমাৰ পলুপালকসকলে বহুত কম কম প্ৰডাকশ্যন কৰে, কিন্তু মাৰ্কেটৰ ক্ষেত্ৰত কি হয়, যেনেকৈ 11টাত 1 কেজি যদি বাহা থাকে, 1 কেজি বাহাটো কিনিবলৈ কোনো বেপাৰীয়ে তেওঁলোকৰ ঘৰলৈ নাযায়, কিন্তু যদি তেওঁলোকে গ্ৰুপ হিচাপে গোটেই গাঁওখনৰ মানুহখিনি একগোট হৈ যে আমাৰ লগত আজিৰ তাৰিখত 20 কেজি বাহা আছে, তেতিয়া হয়তো বেপাৰী যাব আৰু সেইমতে দামটোও পাব, গতিকে মই পলুপালকসকলক সেইটোৱে ক'ম যে যিকোনো অসুবিধাৰ কাৰণে তেওঁলোকে যদি গ্ৰুপ হৈ পেলাই আগবাঢ়ে, তেতিয়াহ'লে তেওঁলোকে যথেষ্ট লাভান্বিত হ'ব, আৰু যিকোনো অসুবিধা, কণীৰ অসুবিধা, পাতৰ অসুবিধা বা সূতা কটা মেচিনৰ অসুবিধা, এই গোটেই কথাখিনি তেওঁলোকে এই আঁচনিৰ জৰিয়তেই হওক বা তেওঁলোকে নিজৰ মাজত তেওঁলোকে নিজেই আগবাঢ়িয়ে হওক তেওঁলোকে সমাধান কৰিব পাৰিব, এই ক্ষেত্ৰত পলুপালকসকলক সেইটোৱে অকণমান মোৰ কাৰণে ইম্পৰ্টেণ্ট কথা বুলি ভাবোঁ যে তেখেতসকলে আচলতে যাতে গ্ৰুপত কামবিলাক কৰে,
2: আৰু এই গ্ৰুপৰ ক্ষেত্ৰত ডিপাৰ্টমেণ্টে কিবা সুবিধা দিব নেকি কেনেকৈ, কাৰণ অসমীয়া মানুহবিলাক অলপ লাজকুৰীয়া ধৰণৰ মই যি বুজোঁ, কোনে আগবাঢ়ি আহিব, এতিয়া মই চাবলৈ আমি গ্ৰুপ বনাম,
1: গ্ৰুপত
2: কোনে আগবাঢ়ি আহিব গ্ৰুপ বনাবলৈ, এনেকুৱা কথা এটা আহি যায়,
1: হয় কথাটো সেইটো আপুনি ঠিকেই কৈছে, কিন্তু গ্ৰুপৰ ক্ষেত্ৰত কি হয়, পলুপালকসকলৰ আমি ইতিমধ্যে আমাৰ ৰেচম সঞ্চালকৰ ফালৰ পৰা গ্ৰুপটো কেনেকৈ বনাব, গ্ৰুপটো কেনেকৈ তেওঁলোকে চলাই নিব এই সম্পৰ্কত এখন মানে SOP বুলি কওঁ আমি, পদ্ধতি এটা আমি ইতিমধ্যে আমাৰ জিলা বিষয়াসকললৈ প্ৰেৰণ কৰিছোঁ, আৰু আমি আমাৰ যিটো ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আছিলে, বিশ্ব বেংকৰ প্ৰজেক্ট আছিলে, সেই 12খন ডিষ্ট্ৰিক্টত আমি গ্ৰুপ বনাই কামখিনি কৰিছিলোঁ, আৰু আমি এতিয়া নতুন যিবিলাক আঁচনিৰ কথা ভাবিছোঁ বা আমি ফাৰ্মাৰক সহায় কৰাৰ কথা ভাবিছোঁ, সকলোখিনি গ্ৰুপৰ জৰিয়তে কৰিম বুলি ভাবিছোঁ, আৰু আমাৰ যিবিলাক একেবাৰে ফিল্ড লেভেলত আমাৰ প্ৰদৰ্শক আছে, ৰেচম প্ৰদৰ্শক আছে, তেওঁলোকক এই আনকি প্ৰশিক্ষণো দিয়া হৈছে যে তেওঁলোকে গ্ৰুপটো কেনেকৈ ফৰ্ম কৰি দিব আৰু গ্ৰুপৰ যিখিনি প্ৰচিডিউৰ তেওঁলোকে কেনেকৈ মেইনটেইন কৰিব,
2: তেওঁলোকে বাধ্যবাধকতা কৰি দিব নেকি যে স্কিমৰ বা এচিষ্টেঞ্চ বা সহায় পাবলৈ গ্ৰুপত থাকিবই লাগিব,
1: হয় সেইটো কথা ইতিমধ্যে ভবাও হৈছে যে এটা গ্ৰুপত যে এখন গাঁৱত যদি 20 জন এটা গ্ৰুপত আছে, আমি গ্ৰুপটোৰ একেবাৰে অতি বেছি সদস্য 20 জনলৈ ধৰিছোঁ আৰু অতি কম সদস্য 10 জনলৈ, 10 জনৰ পৰা 20 জনৰ ভিতৰত তেওঁলোকে ৰাখিব, কিন্তু কি গ্ৰুপটোৰ মাজত তেওঁলোকে যেতিয়া আমি বেনিফিচিয়াৰী হিচাপে কাৰোবাক হিতাধিকাৰী হিচাপে বাছনি কৰিম, গ্ৰুপৰ পৰা তেওঁলোকে আমাক নাম দিব যে গ্ৰুপৰ কোনকেইজনক আমি হিতাধিকাৰী হিচাপে ল'ম,
0: চাব এইটো আপুনি যিহেতু আমি বেনিফিচিয়াৰী ছিলেকশ্যনৰ কথা আমি পাতি আছোঁ, এই বিষয়ে মই যিহেতু কেন্দ্ৰীয় ৰেচম বিভাগৰ আৰু ৰেচম বৰ্ডৰ পৰা এটা কথা আমাৰ কৈ থ'ব খুজিছোঁ, এইখিনিতে উল্লেখিত কৰিব খুজিছোঁ, আমি জানো যে বর্তমান যেটা সিল সমগ্র

0: এইটো যদিও মাৰ্চত শেষ হ'বলগীয়া আছিল, এইটো ছেপ্টেম্বৰলৈকে এক্সটেণ্ড কৰা গৈছে। তাৰপিছত নতুন পাঁচ বছৰীয়া এটা আঁচনি আহিব আৰু সেই পাঁচ বছৰীয়া আঁচনিটো যিকোনো চৰকাৰী সুবিধা পাবৰ কাৰণে আমাৰ যিটো চেণ্ট্ৰেল চিল্ক বৰ্ডৰ এটা চিড এক্ট আছে, তো তাৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তেতিয়াহে চৰকাৰী সুবিধাখিনি পাব। গতিকে কিন্তু এইটো মই এইটো সুবিধা চেগতে কৈ থ'লোঁ। এতিয়া মই যিহেতু আমাৰ মেইন মূল বিষয়টো আজি জলবায়ু পৰিৱৰ্তন, তো জলবায়ু পৰিৱৰ্তনত কেনেকুৱা ধৰণৰ ডাইৰেক্ট প্ৰত্যাহ্বানবিলাক কেনেকুৱা, এটা চৰি আপুনি অকণমান ক'ব নেকি ডাইৰেক্ট প্ৰত্যাহ্বান কি ডাইৰেক্ট খুব কম সময়ৰ ভিতৰত?
1: প্ৰথমতে জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমাৰ প্ৰথম প্ৰত্যাহ্বানটো হ'ব আমাৰ যিবিলাক পলু আছে, পলুবিলাকৰ এটা নিৰ্দিষ্ট তাপমাত্ৰা থাকে। ই ইমান ইমান তাপমাত্ৰাৰ ওপৰত গ'লে এটা বেমাৰ হ'ব, ইমান তাপমাত্ৰা তলত থাকিলে বেমাৰ হ'ব, এটা এটা এটা সীমা আছে যে ধৰক ওঠৰৰ পৰা পঁচিছ বা আঠাইছৰ ভিতৰত থাকিলে তাৰ সি মানে সুস্থ। আমাৰ মানুহৰো সেনেকুৱা, যিটো তাপমাত্ৰাত আমি সুস্থ অনুভৱ কৰোঁ বা আমি এটা কমফৰ্টেবল অনুভৱ কৰোঁ, সেই পলুৰো সেই একেই তাপমাত্ৰা লাগে। গতিকে ইয়াৰ যদি অলপ ওপৰত গুচি যায় আমি ঘামো, আমাৰ গা বেয়া লাগে, আমাৰ জ্বৰ হয়, বা ইয়াৰ তলত গ'লেও আমাৰ চৰ্দি হয়, গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আহি যায়। গতিকে এনেকুৱা এনেকুৱা ধৰণৰ ক্ষেত্ৰৰ কাৰণে কি হয়, এই এই তাপমাত্ৰাটো এইটোৱে প্ৰথমতে আমাৰ অসুবিধা দিয়ে যে পলুবিলাক, পলুৰ তাপমাত্ৰাৰ লগতে আৰু আৰু এটা কথা আহে কি, হিউমিডিটি, জলীয় বাষ্প, জলীয় বাষ্পৰ পৰিমাণ বাঢ়ি গ'লেও পলুবিলাকে অসুবিধা পায় আৰু বেমাৰ বেছি হয়। আৰু কি হয়, আমাৰ যিটো খাদ্যবৃক্ষ আছে, খাদ্যবৃক্ষৰ এটা গুণগত মান হ্ৰাস হয়, কাৰণ বেছি গৰমত কি বেছি পাতবিলাক শুকাই যায়, বা ধূলি বেছি হ'লে পাতবোৰ লেতেৰা হয়, বা যদি বানপানী হৈ যায় তলত যদি পানী জমা তেতিয়াও পলুবোৰ বেয়া হয়। গতিকে এই যিকেইটা আছে এই এই আমাৰ জলবায়ু পৰিৱৰ্তন হ'লে এই গোটেইকেইটাই হয়। এটা হ'ল আপোনাৰ তাপমাত্ৰাৰ পৰিৱৰ্তনৰ কাৰণে অসুবিধা হয়, খাদ্যবৃক্ষৰ কাৰণে অসুবিধা হয়, আৰু কি হয় জলবায়ু বেছি যেতিয়া ৰ'দ বতাহ বৰষুণ বেছি হয় তেতিয়া কি হয় আমি দেখা পাওঁ যে পোক পতংগৰ পৰিমাণটো সাধাৰণতে বেছি হয়। এই পোক পতংগৰ পৰিমাণ বেছি হোৱা মানে আমাৰ পলুবিলাকক পতংগই আক্ৰমণ কৰে, বিভিন্ন ধৰণৰ বেমাৰ কঢ়িয়াই লৈ আহে, পলুবিলাকক বেমাৰী কৰে আৰু ইয়াতে পলুবিলাকৰ অনিষ্টও কৰে। ঘৰৰ ভিতৰত পলু পোহা হ'লেও হ'ল বা বাহিৰত পলু পুহিলেও হ'ল, পলুবোৰ অনিষ্ট কৰে আৰু পলুবোৰ কিছুমান ক্ষেত্ৰত মাৰি পেলায়, বা পলুবোৰে আমাক লগা ধৰণে আমাক সূতা দিবলৈ সমৰ্থ নহয়। এইকেইটা আমাৰ মেইন। আৰু শেষত এটা অতি সুবিধা আমি পাওঁ, সেইটো হ'ল আমাৰ এজ এ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী হিচাপে এটা সদায় দেখি থকা বিষয় হ'ল এইটো কি, আমি পলু পুহিবৰ কাৰণে যিটো কণী বা বীজ বুলি আমি কওঁ সেইটো উৎপাদনত যথেষ্ট প্ৰভাৱ পৰে। যদি উচ্চতা বৃদ্ধি পায় কি হয়, যেতিয়া মাইকী পখিলা বা মতা পখিলাটো ককুনৰ ফলাটোৰ পৰা ওলাবলৈ অসুবিধা পায়, বা ওলালেও সি বিকৃতভাৱে ওলায়, বা কণী পৰাৰ সময়ত যদি দুশ কণী পাৰিব লাগিছিলে সি পঞ্চাছটা কণী পাৰে, তাকো সেই কণীবোৰ আপোনাৰ ফাৰ্টিলাইজ নহয় বা কণীবোৰ বেমাৰী হয় বা বেমাৰ থাকে, এনেকুৱা ধৰণৰ আমাৰ বীজ উৎপাদনটো যথেষ্ট প্ৰভাৱ পেলায়।
0: আপুনি প্ৰথম কথা ক'লে, লাষ্টৰ যিটো ক'লে যে আমাৰ বীজ বা সঁচ পলু কণী উৎপাদনত যথেষ্ট জলবায়ুৰ প্ৰভাৱ আছে, এইটো মই নিজেও লক্ষ্য কৰিছোঁ কাৰণ মই যিটো ৰেচম বৰ্ডৰ লগতে জড়িত। তথাপি মই এটা কথা তাৰ ভিতৰতে ক'ব খুজিছোঁ যে এতিয়া ধৰক আপোনাৰ মই লাষ্ট দুমাহত প্ৰায় বিশ পঁচিছখনমান ফাৰ্ম ঘূৰিছোঁ, বহুতখিনি পালকৰ লগত মই মত বিনিময় কৰিছোঁ, তাত দেখিছোঁ যে এটা ফুটুকা বেমাৰ, ফুটুকা বেমাৰটো হয়তো পলু মানে এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যন, যদি আগৰ সঁচত আছিল, সঁচ নহয় পখিলাজনীত পলু বেমাৰ বীজাণুটো আছিল তেনেহ'লে কণীলৈ আহে, এইটো খুব বেছি হৈছে। এইটো হয়তো আমি আমাৰ কৃষকসকলে ভাবিব পাৰে যে এইটো জলবায়ুৰ লগত, এইটো জলবায়ুৰ লগত অলপ হ'লেও কিন্তু এইটো আমি যদি বেমাৰ থকা সঁচ যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে আমি নেক্সট জেনেৰেশ্যনটোত বেমাৰ হ'বই। গতিকে এইটো তেওঁলোকে এইটো যাতে গুৰুত্ব দিয়ে যে যেতিয়া তেওঁলোকে যদি কোকোনকেইটা আনি যদি নিজেও সঁচ বনায় তেনেহ'লে কোকোনকেইটা যাতে বেমাৰ বীজাণুটো, সেই ফুটুকা বেমাৰ বীজাণুটো নাথাকে, এইটো তেওঁলোকে অকণমান গুৰুত্ব দিয়া উচিত এইটো মই ভাবোঁ। আচ্ছা আমাৰ
1: নাই এইকাৰণে এইটো ক্ষেত্ৰত আমি সদায় কৈ থাকোঁ যে বীজ উৎপাদনত বিজ্ঞানসন্মতভাৱে আমি যিটো পদ্ধতি আছে ল'ব লাগে, আৰু যিটো আমি সাধাৰণতে সদায় কৈ থাকোঁ মাইক্ৰস্কোপিক এক্সামিনেশ্যন বুলি কথা এটা আছে। গতিকে সাধাৰণতে এজন নৰ্মেল খেতিয়কে যাতে বীজ বনাবলৈ কেতিয়াও নাযায়, তেওঁ যাতে আচলতে ট্ৰেইনিং লৈহে বীজ বনায়, সেইটো কাৰণে মই ইয়াতে কৈ থৈ দিলোঁ।
0: আপুনি এইকেইটা ক'লে যে আমাৰ কি কি প্ৰত্যাহ্বান হৈছে, এতিয়া আমি প্ৰত্যাহ্বানটো অকল কথা পাতি থাকিলে নহ'ব, আমি কেনেদৰে আমি আমাৰ কৃষকসকলে বা আমাৰ ৰেচম শিল্পটো কেনেদৰে আমি আগুৱাই নিওঁ, গতিকে এই ক্ষেত্ৰত আমি প্ৰতিকাৰ শব্দটো ঠিক নহয় কিন্তু আমি কেনেদৰে এই পৰিৱেশৰ লগত যুঁজি আমি আগবাঢ়ি যাব লাগিব, গতিকে কি কি তেনেকুৱা ধৰণৰ হ'ব পাৰে আমাৰ ৰমেন ডাঙৰ অকণমান ক'ব নেকি?
2: হয় কথাটো চিটাইছো, আপুনি ঠিকেই কৈছে, পলুৰ ক্ষেত্ৰত বেমাৰ হোৱাৰ পিছত আৰু বেমাৰ ভাল নহয়, সেইটো আমি আমাৰ চাকৰি কালত দেখিছোঁৱে পলুপালকসকলৰ লগত।

0: যে এবাৰ যদি পলুখিনি বেমাৰ হল তেতিয়াহলে সেই পলুখিনি আৰু বেমাৰৰ পৰা আমি যেনেকে ঔষধ খাই ভাল পাওঁ, পলু কেতিয়াও বেমাৰৰ পৰা ভাল পোৱা নাই, দেখা নাই। সেই ক্ষেত্ৰত আমাৰ কাৰণে চবতকৈ ডাঙৰ কথাটো হ'ল সাৱধানতা। সাৱধানতা অৱলম্বন কৰিলে আমি বেমাৰৰ পৰা বাচিব পাৰোঁ। বিশেষকৈ প্ৰথম কথা আহিল যিটো ফুটুকা বেমাৰৰ কথা আহিছে, সেইটো মাকৰ পৰা অহাও হয় বা আমি যদি সাৱধান হওঁ তেতিয়াও হয়। গতিকে মাকৰ পৰা অহাটো আমি যাতে কণীখিনি, কাৰণ আমাৰ পলুপুৰসকলে সদায় তেওঁলোকৰ যিটো নিজৰ ধাৰণা বা ইমান বছৰে পলুকৈ যিটো ধাৰণা তেওঁলোকে লৈ লৈছে সেইটোৰ ওপৰতে সদায় চলি থাকিব বিচাৰে। কিন্তু মোৰ অনুৰোধটো হ'ল যাতে পলুপুৰসকলে এতিয়া বিজ্ঞানসন্মত যিবিলাক ধাৰণা দিয়া হৈছে বা আমাৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ ফালৰ পৰা যিবিলাক ধাৰণা বা যিবিলাক পদ্ধতিৰ কথা কোৱা হৈছে সেইবিলাক পলুপুৰসকলে মানি চলে। দ্বিতীয়টো কথা হ'ল কণীৰ ক্ষেত্ৰত, যিহেতুকে বহুত ক্ষেত্ৰত বিশেষকৈ মুগাৰ ক্ষেত্ৰত তেখেতসকলে খৰিকা ব্যৱহাৰ কৰিব বিচাৰে, লুজ কণী যিটো কণীটো খোলাকৈ ব্যৱহাৰ সেইটো ব্যৱহাৰ কৰিব নিবিচাৰে। কিন্তু কণী যিটো পৰিশোধন কৰা প্ৰক্ৰিয়া সেই কথাটোত পলুপুৰসকলে একেবাৰে বিশ্বাস কৰিব নখোজে। মই ভাবোঁ এতিয়া আগৰ কালটো বেলেগ আছিলে, এতিয়া যিহেতুকে জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হৈছে, এতিয়া যেনেকে মানুহ আমি বেমাৰৰ প্ৰতি বেছিকে আগবাঢ়ি গৈছো বা বেমাৰ বেছি হ'বলৈ লৈছে, পলুৰ ক্ষেত্ৰতো সেইটো হৈছে। গতিকে আগৰ পদ্ধতিত যদি আমি পলুপুৰসকলে যদি আগৰ পদ্ধতিতেই যদি কণী বনাই পলু পুহি থাকে তেতিয়া হয়তো এই যিবিলাক জলবায়ু পৰিৱৰ্তনৰ লগত যিটো সমস্যা তাৰ লগত মোকাবিলা কৰিবলৈ সুবিধা পাব। গতিকে পলুপুৰসকলক মই অনুৰোধ কৰোঁ তেখেতসকলে যাতে এই বৈজ্ঞানিকভাৱে যিবিলাক পদ্ধতি এতিয়া দিয়া হৈছে, যেনেকে কণী পৰীক্ষা কৰিব লাগে, কণীটো হোৱাৰ পিছত পৰিশোধন কৰিব লাগে বা পলু লগোৱাৰ আগতে পাতখিনি হওক বা গছখিনি হওক চাফা কৰি ল'ব লাগে, গতিকে সেই কথাখিনি যাতে তেওঁলোকে মানি চলে মোৰ বিশেষকৈ পলুপুৰসকলৰ সেইটো এটা অনুৰোধ।
1: তো তেতিয়াহ'লে আমি গতিকে এই যিখিনি বৰ্তমান চাইণ্টিফিক বা বৈজ্ঞানিক পদ্ধতি যিখিনি আছে তেওঁলোকে প্ৰত্যেকেই পালন কৰিব লাগে। তাৰ মাজতো আমি আমাৰ শ্ৰোতাসকলক বা আমাৰ কৃষকসকলে এইটো কৈ থওঁ যে আমাৰ যিহেতু জলবায়ু পৰিৱৰ্তন হৈছে, গতিকে জলবায়ু পৰিৱৰ্তনত কেনেকুৱা ধৰণৰ গছ বা আমাৰ যিটো চুম গছে হওক বা ছোৱালী গছে হওক যিটো জলবায়ু পৰিণতিটো ভাল প্ৰডাকশ্যন দিব পাৰে, গতিকে তেনেকুৱা ধৰণৰ কাম চলি আছে। তাৰপিছত আমাৰ যিটো আপুনি আগতে কোৱাৰ দৰে ধৰক আমাৰ টাইমটো অকণমান চেঞ্জ কৰি দিব লাগিব, যদি গৰমৰ হয় অকণমান পাছুৱাই দিব লাগিব বা এপ্ৰিল মাহ অকণমান আগুৱাই আহিব লাগিব, গতিকে তেনেকুৱা ধৰণে আমি কৰিব লাগিব। কিন্তু ইমানখিনি আমাৰ কৃষকসকলৰ মাজত প্ৰত্যাহ্বান আছে, এতিয়া প্ৰত্যাহ্বান থাকিলে কেতিয়াবা এনেকুৱা হয় যে তেওঁলোকে ৰেচম শিল্পটো কৰিবলৈ অকণমান অসুবিধা পায় যে এৰি দিম নেকি, তেনেকুৱা ফিল এটা হয়। কিন্তু তথাপি মই এটা নতুন শব্দ এটা ইয়াতে আহিছে আমাৰ যিটো কাৰ্বন ট্ৰেডিং, এই বিষয়ে আপুনি অকণমান কিবা অলপ ক'ব
0: নেকি?
1: মই যিটো জানো ধৰক যদি তেওঁলোকে প্লানটেশ্যন বা তেওঁলোকৰ ঘৰত যদি চুমনি এখন থাকে তেওঁলোকে একো নকৰাকৈ পইচা এটা পাই থকাৰ সম্ভাৱনা আছে, এই বিষয়ে অকণমান আপুনি বহলাই কৈ দিব।
0: এইটো আচলতে এটা একেবাৰে নতুন ধাৰণা, আগতে হয়তো এই কথাটো আমাৰ ৰাজ্যত অহা নাছিলেই, নতুনকৈ আহিছে। এইটো হ'ল কাৰ্বন ট্ৰেডিং বুলি কওঁ, মানে আমাৰ যিবিলাক এতিয়া নতুনকৈ যেনেকে আমাৰ অসমত যেনেকে এতিয়া ফেক্টৰী হ'বলৈ লৈছে, ফেক্টৰীবিলাকে যিটো কাৰ্বন ডাই অক্সাইড প্ৰডাকশ্যন কৰে, নিষ্কাশন কৰে, সেইটো কেনেকে সহন কৰে। আমাৰ গছবিলাকে আমি জানোৱে যে সেউজীয়া গছ গছনিয়ে কাৰ্বন ডাই অক্সাইডটো সহন কৰে অক্সিজেন উলিয়াই। এতিয়া নতুন কথাটো আহিছে যে আমি যদি গছ লগাওঁ আমাৰ গছখিনিয়ে কিমানখিনি কাৰ্বন সহন কৰিলে আৰু সেই কাৰ্বনখিনি নিষ্কাশন কৰা যিবিলাক ফেক্টৰী আমাৰ অসমত বা আমাৰ দেশত আছে তেওঁলোকৰ পৰা আমি এটা পইচা এটা পাবলৈ সক্ষম হ'ম, কাৰণ তেওঁলোকে প্ৰডাকশ্যন কৰা কাৰ্বনখিনি আমি সহন কৰি আছোঁ আমাৰ গছৰ জৰিয়তে। এই ক্ষেত্ৰত মই পলুপুৰসকলক জনাব বিচাৰোঁ যে এইটো এটা নতুন ধাৰণা, আৰু এই ধাৰণাটো হ'ল যে যিটো সুধীৰ চাহাবে আপুনি ক'লে যে গছখিনি থাকিলে একো নকৰিলেও এই কাৰ্বন যিটো তেওঁৰ গছখিনি সহন কৰিলে আৰু পৰিশোধন কৰিলে এইটোৰ পৰা কাৰ্বন উৎপন্ন কৰা হেৰি ফেক্টৰীবিলাকৰ পৰাই বা কোম্পানীবিলাকৰ পৰা এটা পইচা পাব পাৰে। গতিকে এইটো কিছুমান ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে আৰু অকণ ধাৰণাটো এতিয়া অসমত যিহেতুকে আহিছে, গতিকে মই পলুপুৰসকলক এটা নতুন পচিবিলিটিৰ কথা ক'ব বিচাৰিলোঁ এইটোৱে যে তেওঁলোকে গছখিনি থাকিলেও এই কাৰ্বনৰ সহনৰ পৰাই তেওঁলোকে এটা পইচা লাভ কৰিব পাৰে, বেনিফিট লাভ কৰিব পাৰে।
2: মোৰ চুমনিখিনিয়ে জলবায়ু বিশুদ্ধ কৰাত প্ৰত্যক্ষভাৱে সহায় কৰিছে। গতিকে মই তাৰ বিনিময়ত মই পলু নুপুহিলোঁ, গতিকে মই যিহেতু এজে হ'ল গোটেই জলবায়ুৰ বিশুদ্ধ কৰাত মোক সহায় কৰিছে, গতিকে গভৰ্ণমেণ্টে হওক বা কোম্পানী হওক যোনে জলবায়ু লেতেৰা কৰি আছে বা হেৰি কৰি আছে তেওঁলোকৰ পৰা মই এটা ক্ষতিপূৰণ পাব লাগে
0: পাব পাৰে পাব পাৰে সেইটো ধাৰণাটো ইতিমধ্যে আহিছে
1: হয়তো আমাৰ কৃষকৰ কাৰণে এটা খুব ভাল লগা কথা হ'ব কাৰণ তেওঁলোকে যদি কিবা কাৰণে পলু পুহিব যাওঁতে মুগা পলু পুহিছে ধৰক কিবা কাৰণে পলুখিনি মৰি গ'ল বেমাৰৰ কাৰণে হওক বৰষুণৰ কাৰণে হওক বতৰৰ কাৰণে হওক তেতিয়া তেওঁ তাত যদিও লোকচান

0: হয় তেনেহ'লে তেওঁ অনলি গছখিনি ৰাখি থোৱাৰ কাৰণে, যিটো এজোপা ডাঙৰ গছ, তেওঁ বহুত কাৰ্বন তেওঁলোকে শোষণ কৰি ল'ব, গতিকে সেইটো কাৰণে তেওঁ এটা হয়তো মাহিলী এটা পইচা পাই থাকিব, দৰমহা বুলি নকওঁ কিন্তু পইচা এটা পাই থাকিব, যিটো এটা এডিচনেল ইনকাম এটা
1: তেওঁলোকে প্ৰযুক্তিটোৰ এই ধাৰণাটো যেতিয়া বহুল প্ৰচাৰ হ'ব আৰু এইটো যেতিয়া এটা ইমপ্লিমেণ্টেশ্যন ষ্টেজলৈ আহিব, এইটো যেতিয়া মানে ৰাইজৰ মাজত জনাজাত হ'ব, নিশ্চয়কৈ আমি তেতিয়া সেইটো সেই ধৰণৰ এটা মানে আয় আমি পাব পাৰিম।
0: আৰু হয়তো যদিও এতিয়া হোৱা নাই, এবছৰ দুবছৰ হয়তো নহ'ব পাৰে, তিনি চাৰি বছৰ বা নেক্সট ফাইভ ইয়াৰ্ছত ডেফিনেটলি হ'ব, এইটোৰ কাৰণে নিশ্চয় এই ব্যৱস্থাটো আহিব আৰু ইমপ্লিমেণ্টেশ্যনো হ'ব আৰু আমাৰ কৃষকসকলে তাৰ কাৰণেও এটা পইচা পায়।
1: সেইকাৰণে মই কৃষকসকলক এটা আহ্বান জনাওঁ যে আপোনালোকে গছপুলি যিমান পাৰে এতিয়া লগাও, যাতে দুই তিনি বছৰত এই যিটো লাভ এইটোও পাব পাৰে।
0: আজি আমাৰ অলপ সময় কমেই হৈ আহিছে, ইমান ডাঙৰ এটা বিষয় খুব কম সময়ৰ ভিতৰত আলোচনা কৰাটো আমাৰ সম্ভৱ নহয়। আমাৰ দুইজন আমাৰ সমল ব্যক্তিকে আমি ধন্যবাদ জনাইছোঁ, আমি অলপ আলোচনা কৰিলোঁ কিন্তু বহুতখিনি হয়তো থাকি গৈছে, পৰৱৰ্তী সময়ত আমি যেতিয়া কেতিয়াবা সময় পালে আমি বহুত কথা পাতিম, কিন্তু এইটোৱে লাষ্টত কৈ থওঁ যে যিহেতু আমাৰ ৰেচম শিল্পটো পৰিৱেশৰ লগত ডাইৰেক্টলি জড়িত হৈ থাকে, গতিকে আমি যদি ৰেচম শিল্পৰ লগত জড়িত হৈ থাকোঁ আমাৰ পৰিৱেশ মানে আমি যিহেতু প্লেণ্ট গছখিনি ৰাখিম, গতিকে আমাৰ পৰিৱেশটোৱে সেউজীয়া হৈ থাকিব আৰু পৰিৱেশৰ যিখিনি যিটো মানে প্ৰভাৱ, সেই প্ৰভাৱটো আমাৰ তাত খুব বেছি গৰম নোহোৱাকৈ আমি এটা ভাল আমাৰ ভাল লগা পৰিৱেশ, আমি আগতে যিটো পঢ়িছিলোঁ নাতিশীতোষ্ণ, অতি বেছি গৰমো নহয় অতি বেছি ঠাণ্ডাও নহয়, তেনেকুৱা পৰিৱেশ এটা জলবায়ু মোকাবিলা কৰিব পাৰিম, গতিকে আমি অলপ কথা পাতিলোঁ, আমাৰ কৃষকসকল ডেফিনেটলি অলপ হ'লেও উপকৃত হ'ব। আজি আমি আমাৰ অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ,
2: ধন্যবাদ।
3: শ্ৰোতাসকলে, জলবায়ু পৰিৱৰ্তনৰ বাবে ৰেচম শিল্প মুখামুখি হোৱা প্ৰত্যাহ্বান, এই বিষয়ক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে ৰেচম বিভাগ অসমৰ অতিৰিক্ত সঞ্চালক আতাউৰ ৰহমান আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ বিজ্ঞানী বিদ্যুৎ নাথ চৌধুৰীয়ে। আলোচনাটিৰ আঁত ধৰিলে কেন্দ্ৰীয় ৰেচম বৰ্ডৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ মহানন্দ চুতীয়াই। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হৈ আহিল, আজিৰ কৃষিজগত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা উৎপল বৰাৰ।

0: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাটি পুতিৰ ভাল কৰিবা, শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।
1: কৈ কৈ ভাগৰি গলো। কি হল, নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কৰেক্ট,
1: গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চিএমএছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চিএমএছ পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গ'ল না নতুন কিট বেগ।
2: আৰবিআই কয়
3: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰবিআই অম্বুডছমেন।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম পেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া শুনক ৰীণা সেনগুপ্তৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত।

0: ৰীণা সেনগুপ্তৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: বন্ধু, সঁচা ক'বলৈ গ'লে এতিয়া গৰম আৰম্ভই হৈছে আৰু এতিয়া 7000 টকাকৈ বিজুলী বিল আহিবলৈ ধৰিছে। ঘনীয়ে কেতিয়াবাৰ পৰা ছলাৰ পেনেল লগোৱাৰ কথা কৈ আছে। তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই যাক যি সুধিলোঁ সকলোৰে বিজুলী বিল শূন্য আহিছে। এইবাৰ মই লগাইহে দিম। যেতিয়া বিজুলী বিনামূলীয়াকৈ পোৱাই যায় তেন্তে আপুনিও লৈ থকা নাই কিয় ভাই? আপুনিও লগাই লওক। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ, শক্তিবিধ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠক আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচত প্ৰথম দিনাৰ খেলৰ অন্ত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া শুনক বিতং বাতৰি। অহা 6 জুলাইৰ পৰা 21 দিনৰ বাবে ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বাজেট গৃহীত হোৱাৰ পাছত 1 আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা

0: এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। বিধায়ক পুঁজি 2 কোটি টকাৰ ভিতৰত 10% অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অৰ্থাৎ 1,80,00,000 টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু 20,00,000 টকা অন্যান্য কামত ব্যয় হ'ব। কেবিনেটে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা বৃদ্ধি কৰি 60% কৰাটো অনুমোদন জনাইছে। এই সিদ্ধান্তৰ ফলত 8,00,000ৰো অধিক কৰ্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ'ব। কেবিনেটে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লয়। এই পৰিষদৰ অধীনত নগৰখনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধলৈকে উন্নয়নমূলক কাম কাজ কৰা হ'ব। ইয়াৰ বাবে 500 কোটি টকা ধাৰ্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনায়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এইদৰে কয়।
1: এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নর্মেল যে তাত স্কিম হয়ে থাকে রাস্তা ঘাট স্কুল কলেজ মেডিকেল কলেজ এইবিলাকৰ উপরও অকল স্টেট ক্যাপিটেলর দৃষ্টিভঙ্গীরে ওভার এন্ড এবভ স্টেট ক্যাপিটেলর দৃষ্টিভঙ্গীরে 500 কোটি টকার বাজেট ওভার এ পিরিয়ড অফ 5 years আবন্টন করব। আর বর্তমান স্বাভাবিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব, কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটো অধিষ্ঠিত হ'ব।
0: তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে পঠিয়াইছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। তেজপুৰৰ লিচুৰ প্ৰসাৰ আৰু প্ৰসাৰৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ আয়োজন কৰা হৈছে বুলি বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰকাশ কৰে। তেওঁ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু শীৰ্ষক অভিযান লোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
2: এই লিচুৰ আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, এই তাত অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা প্ৰজেক্ট লৈছোঁ তেজপুৰৰ লিচুৰ প্ৰসাৰ হওক প্ৰচাৰ হওক আৰু এখন মাৰ্কেট দখল কৰিবলৈ সক্ষম হওক, সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছোঁ, আমি প্ৰতিটো পৰিয়ালক অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম। যদি এবিঘা মাটিত 15 ডাল লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে 20,000 পুলিত আমি 1,400 বিঘা মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1,400 বিঘা মাটিৰ লিচু উৎপাদন হ'ব। আৰু এই লিচু উৎপাদনে অসমৰ নহয় তেজপুৰৰ নহয় ভাৰতৰ নহয় সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিব।
0: তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁইবুঢ়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই উৎসৱৰ সৈতে সংগতি ৰাখি লিচু সম্পৰ্কীয় বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, বিশেষ গ্ৰন্থ উন্মোচন আৰু লিচু কৃষকসকলক সম্বৰ্ধনা জ্ঞাপনৰ লগতে খাদ্য প্ৰযুক্তি আৰু লিচু শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তদুপৰি এই উৎসৱৰ অংশ হিচাপে লিচু বাগিচা পৰিভ্ৰমণ কাৰ্যসূচী, লিচু ৰন্ধনশৈলীৰ আস্বাদন আৰু প্ৰদৰ্শন শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত অনুষ্ঠিত এই লিচু উৎসৱত কমেও 50 গৰাকী প্ৰদৰ্শক, 30 গৰাকী কৃষক আৰু কৃষক উৎপাদক সংগঠন তথা 20 গৰাকী দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা কৃষি বিভাগ, তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰ, তেজপুৰ বিশ্ববিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে এই উৎসৱত অংশ লৈছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দলী দেৱীৰ পৰা।
3: শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লৱ বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্ৰ বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাজ্যৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যাধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা সুবিধা বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
4: আজি মূলত আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলো। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজ

0: পাৰিব। শিক্ষার্থী স্বার্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কর্তৃপক্ষ এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 6 জুন বুলি ঘোষণা কৰা হৈছিল। যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি উপজা দিন। এগৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে 1959 চনত মুক্তিলাভ কৰা নিব বৰুৱাৰ আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে চিনেমাৰ সংগীত পৰিচালনাত আত্মপ্ৰকাশ কৰিছিল। পাছত 1969 চনত তেওঁ ডক্টৰ বেজবৰুৱাৰ প্ৰথমবাৰৰ বাবে গাইগুটীয়াকৈ সংগীত পৰিচালনা কৰে। 2খন বাংলা চিনেমাকে ধৰি মুঠ 27খন চিনেমাত তেওঁ নিজাববীয়াকৈ সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ ৰমেন বৰুৱাই কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাসকে ধৰি কেইবাগৰাকীও গীতিকাৰৰ বহুসংখ্যক গীতত সুৰ দি জনপ্ৰিয় কৰি তুলিছিল। অনিমা চৌধুৰী, পাহাৰী দাস, জ্যোতিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ চিনেমাৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল। ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্ৰণী কৰ্মী ৰমেন বৰুৱাৰ উপজা দিন উপলক্ষে আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হয়।
1: স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি উপজা দিন। 1890 চনৰ আজিৰ দিনটোতে নগাঁৱৰ ৰহাত বৰদলৈৰ জন্ম হৈছিল। শিক্ষা জীৱনৰ অন্তত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জড়িত হৈ মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ধৰ্মৰ ভিত্তিত দেশ বিভাজনৰ সময়ত মুছলিম লীগে অসমক পূব পাকিস্তানৰ অংশ কৰিবলৈ লোৱা পৰিকল্পনাৰ গোপীনাথ বৰদলৈ তীব্ৰভাৱে বিৰোধিতা কৰি অসমক পূব পাকিস্তান বা বৰ্তমানৰ বাংলাদেশৰ সৈতে সংযুক্ত হোৱাৰ পৰা ৰক্ষা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ উপজা দিনত সশ্ৰদ্ধ প্ৰণাম জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসমীয়াৰ ভৌগোলিক অখণ্ডতা আৰু জাতীয় স্বাৰ্থ সুৰক্ষিত কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমবাসীক চিৰকাললৈ ৰক্ষা কবচ প্ৰদান কৰি গৈছে। আকাশবাণীয়ে পৰহিলৈ 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই আজি ৰেডিঅ' বিতৰণ কৰে। সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ আৰু সঞ্চালক ৰাহুল দেৱ বৰদলৈ জনোৱা অনুসৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ একালৰ শিল্পী প্ৰয়াত হৰিময় বৰা আৰু প্ৰয়াত শুকুৰাম কোচৰ সোঁৱৰণত নগাঁৱৰ খুটিকটীয়া নিবাসী জয়কান্ত বৰাই ৰেডিঅ'সমূহ আগবঢ়ায়। চণ্ডীগড়ৰ মুল্লানপুৰৰ মহাৰাজা য়াদৱেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে। অধিনায়ক শুভমন গিলে 103 ৰাণ আৰু ঋষভ পণ্টে 50 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত। তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। শক্তিপীঠ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৈঠক। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ টেষ্ট মেচৰ প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই ভাৰতৰ 368 ৰাণ সংগ্ৰহ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি,

0: ইমান পৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল বেদানন্দ দাসৰ, প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডভিয়াই কৈছে যে দেশৰ যুৱ প্ৰজন্মই 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰেল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰি দক্ষিণ লেবাননত চলোৱা বিমান আক্ৰমণত আজি 9 জন লোক নিহত হয় আৰু ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে 18 বছৰ অনুৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলে দেশৰ অৰ্থনৈতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু সহজ ব্যৱসায় সম্বন্ধীয় বহুকেইটা বিষয়তো পৰ্যালোচনা কৰা হয়।

0: বৈঠকত পশ্চিম এছিয়াৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও স্থান লাভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন আৰু উন্নয়নমূলক কাৰ্যপ্ৰণালীৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। তেওঁলোকে লগতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোক কিদৰে গতি প্ৰদান কৰিব পাৰি সেই বিষয়েও মতামত দাঙি ধৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত আজি বিকশিত ভাৰতৰ বাবে যুৱ প্ৰজন্ম মূল ভাৰত যুৱ সন্মিলনত ভাষণ দি শ্ৰীমাণ্ডাভিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱক যুৱতীসকলে যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজা আশা আকাংক্ষা ধাৰণা উদ্ভাৱনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিব পাৰে তাৰ বাবে মূল ভাৰত মঞ্চ বিকশাই তুলিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ 65% নাগৰিকৰ বয়স 35 বছৰতকৈ কম। এই বৈশিষ্ট্যই ভাৰতক বিশ্বৰ অন্যতম যুৱ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে।
1: দেশ কা 65 পপুলেশন বিলো 35 হে ইয়ারি কি দেশ যুবা দেশ হে এই দেশ কি যুবা কি শক্তি কো বিকশিত ভারত কে রাহ পর লে জানে কে লিয়ে সংযোজনে কা কাম নরেন্দ্র মোদি জি নে করা হে।
0: তেও কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীর নেতৃত্বত সরকারে রাষ্ট্র গঠন আৰু ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে যুৱক যুৱতীসকলৰ সম্ভাৱনীয়তা দক্ষতা আৰু শক্তি এটা নতুন গতি দিয়াৰ বাবে অবিৰত প্ৰয়াস অব্যাহত ৰাখিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দুদিনীয়া ঝাৰখণ্ড ভ্ৰমণৰ কাৰ্যসূচীৰে আজি ৰাঁচীত উপস্থিত হয়। নেতাগৰাকীয়ে বিমান বন্দৰৰ পৰা পোনে পোনে কৰ্পূৰী ঠাকুৰ চকলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছত তেওঁ ভগৱান বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰীনবীনে কয় যে ঝাৰখণ্ড হৈছে তেওঁৰ জন্মভূমি আৰু দ্বিতীয়খন ঘৰ। ঝাৰখণ্ডলৈ আহিলে তেওঁ ঘৰলৈ অহাৰ সুখ অনুভৱ কৰে বুলিও প্ৰকাশ কৰে। নীতিন নবীনৰ এই ঝাৰখণ্ড ভ্ৰমণক ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ বুলি কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতাকৰ্মীসকলে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰেল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে ৰাজ্যখনত ৰেল আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা কৰিব। কলকাতাৰ নবান্নাত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে এখন যুটীয়া সংবাদমেলত সম্বোধন কৰি শ্ৰীবৈষ্ণৱে কয় যে 2026 বৰ্ষৰ ৰেল বাজেটত পশ্চিমবংগৰ বাবে 14,205 কোটি টকাৰ আবণ্টন দিয়া হৈছে। তেওঁ কয় যে ৰাজ্যখনত ইতিমধ্যে 10টা অমৃত ভাৰত ৰেল ষ্টেচনৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। 9খন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী আৰু কেইবাখনো অমৃত ভাৰত ৰেলগাড়ীৰ বৰ্তমান চলাচল কৰি আছে। ৰেলমন্ত্ৰীগৰাকীয়ে অহা 5 বছৰৰ ভিতৰত কলকাতা মেট্ৰৰ বাবে মুকলি কৰিবলগীয়া 60খন পৰৱৰ্তী প্ৰজন্ম ৰেলগাড়ী পৰিকল্পনা কৰি থকাৰ কথাও ঘোষণা কৰে। তেওঁ লগতে প্ৰস্তাৱিত দিল্লী লক্ষ্ণৌ বাৰাণসী পাটনা শিলিগুৰি বুলেট ৰেলগাড়ী কৰিডৰ আৰু ডানকুনি চুৰাট পূব পশ্চিম পৰিবহণ কৰিডৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশক নতুন গতি প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে কয় যে পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰৰ অৱহেলাৰ বাবে চিংৰিঘাটা মেট্ৰ প্ৰকল্প সম্পূৰ্ণ হৈ নুঠিল, কিন্তু নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ 120 ঘণ্টাৰ ভিতৰতে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হ'ল। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে 1,00,000 কোটিতকৈ অধিক ব্যয়ৰ ৰেল আন্তঃগাঁথনি প্ৰকল্পৰ অনুমোদন জনাব। তেওঁ কয় যে পশ্চিমবংগত 102টা অমৃত ভাৰত ষ্টেচন 538খন উৰণীয়া সেতু আৰু উপপথ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে। 61টা ৰেল প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণৰ কাম কাজ অব্যাহত আছে আৰু এই কাম কাজৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে মুখ্য সচিবৰ কাৰ্যালয়ত এটা বিশেষ কোষ স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শ্ৰী অধিকাৰীয়ে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰৱজনকাৰী শ্ৰমিক আৰু শিক্ষিত যুৱক যুৱতীসকলৰ নিয়োগৰ সৃষ্টিৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায়। শ্ৰীবৈষ্ণৱে আজি বিমান বন্দৰৰ পৰা নোৱাপাৰালৈ মেট্ৰ ৰেলেৰে ভ্ৰমণ কৰাৰ সময়ত যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীবৈষ্ণৱৰ সৈতে ৰাজ্যমন্ত্ৰী জগন্নাথ চট্টোপাধ্যায় আৰু সাংসদ জ্যোতিময় সিং মাহাতো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱে ডবা 2026ৰ খিতাপ অৰ্জন কৰা আৰ প্ৰজ্ঞানন্দাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈগৰাকীৰ এই উল্লেখনীয় সাফল্যৰ প্ৰশংসা কৰি খেলুৱৈগৰাকীৰ ভৱিষ্যৎ প্ৰতিযোগিতাসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনাত মিলিত হ'ব। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা

0: অনুসৰি এই বৈঠকত দুয়োপক্ষই যৌথ স্বাৰ্থজড়িত বিষয়ত মত বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্ৰমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্ব শক্তিশালী কৰিব। তেওঁ উল্লেখ কৰে যে দুয়োখন দেশে উন্নয়ন, সহযোগিতা, গণসংযোগ, বাণিজ্য আৰু বিনিয়োগকে ধৰি বিভিন্ন যৌথ স্বাৰ্থজড়িত বিষয়ত সহযোগিতা বৃদ্ধিৰ আলোচনা কৰিব। তিনিদিনৰ ভ্ৰমণসূচীলৈ ভাৰতলৈ অহা নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালে আজি কালি নতুন দিল্লীত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা নেপালৰ দূতাবাসে প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী নেতাই ভাৰত নেপাল দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ আলোচনা কৰে। মধ্যপ্ৰদেশৰ দুয়োগৰাকী বিজেপি প্ৰাৰ্থীয়ে আজি ৰাজ্যসভাৰ বাবে তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ সুখ আৰু ৰজনীশ আগৰৱালে ভূপাল বিধানসভাত নিৰ্বাচনী বিষয়াৰ হাতত মনোনয়ন পত্ৰ জমা দিয়ে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ, মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি হেমন্ত খণ্ডেলৱাল, মন্ত্ৰী কৈলাশ বিজয়বাৰ্গীয়াৰ লগতে বহুকেইজন দলীয় নেতা উপস্থিত থাকে। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ তিনিখন আসনৰ মনোনয়ন দাখিলৰ অন্তিম দিন আনচোন। প্ৰাক্তন সাংসদ মীনাক্ষী নটৰাজনেও কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইজৰাইল আৰু লেবাননে যুদ্ধবিৰতিৰ বাবে সন্মত হোৱাৰ মাত্ৰ কেইদিনমান পাছতে আজি দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত তিনিজন সেনাৰ লগতে মুঠ নজন লোক নিহত হৈছে বুলি লেবাননৰ সেনাই প্ৰকাশ কৰিছে। সেনাবাহিনীয়ে প্ৰকাশ কৰা মতে নোবাটিয়া চহৰ আৰু মাৰ্জাইন চহৰক সংযোগ কৰা পথত ইজৰাইলে সংঘটিত কৰা বিমান আক্ৰমণত এজন ব্ৰিগেডিয়াৰ জেনেৰেল, এজন কেপ্টেইন আৰু এজন সৈনিক নিহত হৈছে। চাকচাকিয়া গাঁৱত চলোৱা এটা পৃথক আক্ৰমণত ছজন নাগৰিক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ইজৰাইল আৰু লেবানন চৰকাৰৰ মাজত হোৱা আলোচনাৰ জৰিয়তে শেহতীয়া যুদ্ধবিৰতি চুক্তিত উপনীত হৈছিল। ইৰাণে বাহৰেইন আৰু কুৱেটৰ ফালে বেলিষ্টিক মিছাইল আৰু ড্ৰোন নিক্ষেপ কৰিছে বুলি বাহৰেইন কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে এই আক্ৰমণক নিন্দা কৰাৰ লগতে ইৰাণক তাৎক্ষণিকভাৱে আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে। ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কাকামিগাহাৰাত আজি অনুষ্ঠিত ফাইনেল খেলত আয়োজক দেশ জাপানক 4-1 পৰাস্ত কৰি ভাৰতে খিতাপ দখল কৰে। ভাৰতৰ হৈ আশীষ পুটিয়াই হেট্ৰিক অৰ্জন কৰে। অধিনায়ক কেতন কুশৱাহাই এটা গ'ল কৰে। জাপানৰ গাকু নুমাণ্ডাই দলটোৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ইপিনে ভাৰতৰ মহিলা দলটোৱে দক্ষিণ কোৰিয়াক 3-0 পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ যুৱ প্ৰজন্মই 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পশ্চিমবংগৰ দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা ৰেল প্ৰকল্পসমূহ সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰি দক্ষিণ লেবাননত চলোৱা বিমান আক্ৰমণত আজি 9 লোক নিহত হয় আৰু ভাৰতৰ পুৰুষ দলটোৱে তৃতীয়বাৰৰ বাবে 18 বছৰ অনূৰ্ধ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মহাবাহু, এতিয়া শুনক তৰালি শৰ্মা কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ, সংগীত মৃণালকান্তিৰ।

আলিখনৰ কণ্ঠত গীত শুনিছে। শিল্পীয়ে এইবাৰ গাবলৈ লৈছে মানস ৰবীনৰ গীতৰ কথা, জয়ন্ত দাসৰ সুৰ আৰু অভিজিৎ বৰ্মনৰ সংগীতেৰে সজোৱা এই গীতটি।

বৰালিৰ শৰ্মা কণ্ঠত সেয়া আছিল মানস ৰবিনৰ গীতৰ কথা। এইবাৰ শুনক মৃণাল কান্তিৰ গীতৰ কথা, সুৰ আৰু সংগীতেৰে সজোৱা এই গীতটি।

কালকান্ডিৰ গীতৰ কথাৰে তৰালী শৰ্মা কণ্ঠৰ গীতটি শুনিলে অনুষ্ঠানটোৰ ইমানত অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক পূবালীৰ সুৰ। আজিৰ অনুষ্ঠানত সৰুৰাম তেৰণ আৰু সংগীতসকলৰ কণ্ঠৰ দুটি কাব্য গীত শুনাবলৈ লোৱা হৈছে।

0: পূবালীর শুরানুষ্ঠানত যিমান পাৰে শ্রোতাসকলে সৰুৰাম তৰুণ আৰু সংগ্ৰীবেন্দ্ৰ কণ্ঠৰ কাৰ্বি গীত শুনিলে অনুষ্ঠানটো ইমানতে অন্ত পৰিল।
1: পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ। সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ ত্ৰিশৰণী শইকীয়া কণ্ঠৰ কেইটিমান গীত। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা গুণমণি বৰাৰ।

ত্ৰিখা শইকীয়া কণ্ঠত সেয়া আছিল ৰেণু মহন্ত ৰচিত গীত। শিল্পী কণ্ঠত এবাৰ শুনক বেদানন্দ দাস ৰচিত আন এটি গীত।

0: ত্ৰিকৰণী শইকীয়াৰ কণ্ঠত বেদানন্দ দাস ৰচিত গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অহা 6 জুলাইৰ পৰা 21 দিনীয়াকৈ ৰাজ্য বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে। অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এই বছৰ 1.5 কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি 2 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত লৈছে। শক্তিবিধ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলা আয়ুক্ত, চক্ৰবিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্ৰ জমা দিয়াৰ বাবে কাইলৈ দিনটো অন্তিম দিন হিচাপে ধাৰ্য কৰিছে। স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, লেখক লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি উপজাতি দিন উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ আজিৰে পৰা দুদিনীয়াকৈ দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ে উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বিৰুদ্ধে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰ ৰুজু কৰিছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা 2 জন লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে। আৰু চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজত টেষ্ট মেচত ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত 3টা উইকেট হেৰুৱাই 368 ৰাণ সংগ্ৰহ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: দৃষ্টিপাত
1: দৃষ্টিপাত অনুষ্ঠানত আজি শুনক প্ৰধানমন্ত্ৰী গতি শক্তিৰ পৰা 31 নীতিলৈ অসমৰ বহুমুখী উন্নয়ন এই সন্দৰ্ভত এটি আলোচনা আলোচনাত অংশগ্ৰহণ কৰিছে মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক পৰাগজ্যোতি মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ৰাতুল মহন্ত আৰু অসম আভ্যন্তৰীণ জলপথ পৰিবহণ নিগমৰ সঞ্চালক সাৰংগপানী শৰ্মাই আগ ধৰিছে পৰিস্মিতা দিহিঙীয়াই
2: নমস্কাৰ প্ৰিয় শ্ৰোতা দৃষ্টিপাতলৈ আপোনালোকক স্বাগতম শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰিলে NDA চৰকাৰৰ এই 12 বছৰীয়া বৰ্ণিল যাত্ৰাক সুঁৱৰি মাহজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰজোৰা অভিযান চলোৱা হৈছে এই অভিযানৰ জৰিয়তে বিভিন্ন খণ্ডত লাভ কৰা 22টা মুখ্য সাফল্যত আলোকপাত কৰা হৈছে আজিৰ দৃষ্টিপাতত আমি NDA চৰকাৰৰ তেনে কিছু সাফল্যৰ বিষয়ে আলোচনা কৰিম বিশেষকৈ প্ৰধানমন্ত্ৰী গতি শক্তি আঁচনিৰ পৰা 1 East নীতিলৈ অসমৰ বহুমুখী অৰ্থনীতি এই বিষয়ত কেইবাগৰাকী সমল ব্যক্তিয়ে আমাক আজি বহু কথা জনাব প্ৰথমে আজি আমাৰ মাজত উপস্থিত আছে মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক তথা অসম মহাবিদ্যালয় শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্ত আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম হয় এটা সময় আছিল যেতিয়া ভাৰতৰ উত্তৰ পূব খণ্ডক বিকাশ আৰু আন্তঃগাঁথনিৰ দিশৰ পৰা অতি পিছপৰা খণ্ড হিচাপে ধৰা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱ্য বিকাশত তেতিয়া অনুন্নত ৰাস্তা পথ উগ্ৰবাদকে ধৰি বিভিন্ন কাৰকে প্ৰভাৱ পেলাইছিল কিন্তু কেন্দ্ৰীয় চৰকাৰৰ 1 East দৰ্শনৰ সূচনা হোৱাৰ পাছত উত্তৰ পূৰ্বাঞ্চল পিছপৰা অঞ্চলৰ পৰা মূল সুঁতিত অৱস্থান কৰিছে একালত অতি প্ৰান্তীয় বুলি ভবা আমাৰ ৰাজ্যখন সম্প্ৰতি ভাৰতৰ দ্ৰুত বিকশিত অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে এই 1 East নীতিনো আচলতে কি কোনবোৰ ক্ষেত্ৰত এই নীতিৰ জৰিয়তে অধিক গুৰুত্ব আৰোপ কৰা হৈছে সেই বিষয়ে আপুনি আমাৰ শ্ৰোতাসকলক অলপ কব নেকি
3: যিটো প্ৰশ্ন আপুনি কৰিছে 1 East পলিচি এই নীতিনো আচলতে কি আমি এই ক্ষেত্ৰত কব লাগিব যে এই নীতিৰ আৰম্ভণি যদিও নাম বেলেগ আছিলে এটি আৰম্ভণি হৈছিলে 1991 চনতে আৰু তেতিয়া নাম আছিলে লুক ইষ্ট পলিচি আমাৰ যিসকল অৰ্থনীতিৰ ছাত্ৰ আছে বা আমাৰ যিসকল ছচিয়েল ছায়েন্সৰ সমাজ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী আছে বা আমাৰ আমি যিসকল আছো আমি সকলোৱে ভালদৰে জ্ঞাত যে 1991 চনত আমাৰ ভাৰতবৰ্ষত এটা অৰ্থনৈতিক সংকট হৈছিলে আৰু সেই অৰ্থনৈতিক সংকটৰ উৰ পেলোৱাৰ উদ্দেশ্যে সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰে যি অৰ্থনৈতিক সংস্কাৰ নীতি আৰম্ভ কৰিছিলে আমি ইকনমিক ৰিফৰ্মছ কওঁ সেই ইকনমিক ৰিফৰ্মছ 1991 সেই অৰ্থনৈতিক সংস্কাৰ নীতিৰে এটা অংশ হিচাপে লুক ইষ্ট পলিচি আৰম্ভ কৰিছিলে কিন্তু সেই লুক ইষ্ট পলিচিৰে এটা পৰিৱৰ্তিত সংস্কাৰ আৰু তাক কিছু আৰু ডেভেলপ কৰি আমাৰ বৰ্তমানৰ চৰকাৰখনে আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত 1 East পলিচি ঘোষণা কৰিছিলে গতিকে সেই লুক ইষ্ট পলিচি আৰু 1 East পলিচিৰ মাজত যিকেইটা আমাৰ মূল পাৰ্থক্য আছে মই সংক্ষিপ্তভাৱে যিকেইটা ক'ব বিচাৰিছো তেতিয়া আমাৰ শ্ৰোতাসকলৰ কাৰণে সহজ হ'ব লুক ইষ্ট পলিচিয়ে দক্ষিণ এছিয়াৰ দেশসমূহৰ লগত ব্যৱসায় বাণিজ্য প্ৰসাৰৰ কাৰণে সেইটোৱে মূল উদ্দেশ্য হিচাপে লৈ লুক ইষ্ট পলিচি আৰম্ভ হৈছিলে আৰু আমাৰ যি লুক ইষ্ট পলিচি সেই লুক ইষ্ট পলিচিয়ে আমাৰ আছিয়ান দেশ বুলি ক'লে প্ৰধানত 10খন দেশ আছে পৰ্যায়ক্ৰমে 10খন দেশে আছিয়ান কাণ্ট্ৰি অন্তৰ্ভুক্ত হৈছিলে যেনে ধৰক ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইনছ ছিংগাপুৰ থাইলেণ্ড পিছত সংযোজিত হৈছিলে ব্ৰুনেই লাওচ ভিয়েটনাম কম্বোডিয়া আৰু আমাৰ ওচৰৰ ম্যানমাৰ গতিকে এই গোটেইখিনি দেশক সামৰি ব্যৱসায় বাণিজ্য প্ৰসাৰ আৰু ব্যৱসায় বাণিজ্যৰ উন্নতিৰ কাৰণে প্ৰচেষ্টা লৈছিলে 1 East পলিচিত এই আছিয়ান দেশসমূহৰ লগতে আৰু কিছু দেশক ইয়াত সংযোজিত কৰি লোৱা হৈছিলে সামৰি লোৱা হৈছিলে যেনে আছিয়ান দেশসমূহৰ ভিতৰত জাপান আৰু কোৰিয়া নাই কিন্তু সেই জাপান আৰু কোৰিয়া যি দুখন দেশ পৃথিৱীৰ ভিতৰতে আমি সকলোৱে জানো যে পৃথিৱীৰ ভিতৰতে আগশাৰীৰ বিশেষকে উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বা বাণিজ্যিক ক্ষেত্ৰত জাপান আৰু কোৰিয়া গোটেই বিশ্বৰ ভিতৰতে আগশাৰীৰ দেশ এই দুখন দেশকে ই আমাৰ যি 1 East পলিচি এই 1 East পলিচিয়ে সামৰি লৈছিলে আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ দিশ আছিলে সেইটো হৈছে কি ইয়াত ডিফেন্সৰ ওপৰত

0: রেল যোগাযোগটো গমেই পাইছে যে মিজোরাম পাইছেগে রেল, যেটো আগতে কল্পনার অতীত আছিলে। মিজোরামখনো বর্ডার আমাৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত, আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা বা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত মিজোৰামৰ যথেষ্ট গুৰুত্ব আছে, মণিপুৰৰ যথেষ্ট গুৰুত্ব আছে। এই ক্ষেত্ৰত সেয়েহে চৰকাৰে এনেধৰণৰ উন্নয়নমূলক কাম কাজবিলাক ত্বৰান্বিত কৰিছে আৰু সেয়াও আমি নিজৰ স্বচক্ষুৰে দেখিবলৈ পাইছো।
1: এই যি এক্ট ইষ্ট নীতি, সেই নীতিয়ে আমাৰ সীমান্ত অঞ্চলত থকা সৰু সৰু চহৰসমূহক অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি উঠাত সহায় কৰিব বুলি আপুনি ভাবেনে?
0: নিশ্চয় নিশ্চয়, সেইটোৱে সীমান্ত অঞ্চলত আমাৰ যিবোৰ নগৰ আছে, সেয়া সৰু নগৰেই হওক বা ডাঙৰ চহৰেই হওক, সেই সীমান্ত অঞ্চলত থকা সেই নগৰ আৰু চহৰ, সেই চহৰবিলাক বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হলেহে সেই অঞ্চলটোৱে বাণিজ্য ক্ষেত্ৰত হওক বা উদ্যোগীকৰণৰ ক্ষেত্ৰত হওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত উন্নত হোৱাৰ সম্ভাৱনা থাকে। মই উদাহৰণস্বৰূপে কৈছো কেইখনমান চহৰৰ কথা। যেনে ধৰক আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি কওঁ, করিমগঞ্জ জেলার বরাকভেলির কথা কইছো, বরাকভেলির করিমগঞ্জ আমার এখন সীমান্ত অঞ্চলত থকা এখন শহর, ঠিক তেনেকে সুতরকান্দি আছে। গতি এই ঠাইকিখন আগরপরে যদিও বাংলাদেশের বর্ডারের লগত আসে, আন্তরাষ্ট্রীয় বাণিজ্য ক্ষেত্রত এই শহর কেখনের যে ভূমিকা আসে বর্তমান তাতকে বহুত বেশি বাড়িছে। আর এই আন্তরাষ্ট্রীয় যে যোগাযোগ, সেই যোগাযোগের ফলত বর্তমান আমার এই সুতরকান্দি, করিমগঞ্জ আৰু লগতে ধৰক কামৰূপ জিলাত এখন ঠাই আছে দৰঙা, যিখন ৰঙিয়াৰ ওচৰত আছে আৰু ভূটানৰ সীমান্তৱৰ্তী অঞ্চলত আছে। সেই দৰঙাৰ যিটো আই চি গ্ৰেটেড চেকপোষ্ট, সেই আই চি বি প্ৰতিষ্ঠা হৈছে, ঠিক তেনেকৈ ভৈৰৱকুণ্ডটো হৈছে। ভৈৰৱকুণ্ডকে কিন্তু দৰঙাত বহুত আগুৱাই গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। গতিকে ভূটানৰ লগতো ভাৰতবৰ্ষৰ যি ব্যৱসায় বাণিজ্য অসমৰ যোগেৰে আৰম্ভ হৈছে, এই আমাৰ দৰঙা আৰু ভৈৰৱকুণ্ডৰ যোগেৰে পৰ্যটনৰ ক্ষেত্ৰত ই যথেষ্ট ভূমিকা পালন কৰিছে। গতিকে ঠিক তেনেদৰে এইকেইখন তো সৰু সৰু চহৰ আছিলে বা সৰু সৰু টাউন আছিলে। ঠিক তেনেকে ধৰক আমি মেঘালয়ৰ ডাউকিৰ কথাও আমি ক'ব পাৰো। আমাৰ ওচৰৰ ত্ৰিপুৰাৰ ধৰক উদাহৰণ দিব পাৰো, আগৰতলা আখোৱাৰা, যিটো ইণ্টাৰনেশ্যনেল ৰেল লিংক, আন্তঃৰাষ্ট্ৰীয় ৰেল যোগাযোগ স্থাপন হৈছে। ঠিক তেনেকে ত্ৰিপুৰাৰ চাবুং, এখন সৰু চহৰ, তাত মাতৃক্ষেত্ৰ স্থাপন হ'ল, যিটো পপুলাৰলি ফেনি ব্ৰিজ বুলি কোৱা যায়। ই বাংলাদেশৰ চিটাগং বন্দৰৰ লগত পোনপটীয়া যোগাযোগৰ সম্ভৱ কৰি তুলিছে। ঠিক তেনেকে শ্ৰীমন্তপুৰ জাহাজ পৰিবহণৰ ক্ষেত্ৰত এতিয়া যথেষ্ট গুৰুত্বপূৰ্ণ এখন চহৰলৈ ৰূপান্তৰিত হৈছে। আৰু আমি ম্যানমাৰৰ ক্ষেত্ৰত যদি চাওঁ, ম্যানমাৰৰ লগত আমাৰ মণিপুৰখন আৰু মিজোৰাম ম্যানমাৰৰ বৰ্ডাৰ ষ্টেট হিচাপে আছে। আৰু ম্যানমাৰৰ ক্ষেত্ৰত আমাৰ মৰে, এই মৰে চহৰখন বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত এখন অতি গুৰুত্বপূৰ্ণ চহৰলৈ ৰূপান্তৰিত হৈছে। মৰেৰ পৰা এখন সৰু দলং আছে, সেই দলংখন পাৰ হলেই আপুনি আমাৰ ম্যানমাৰত প্ৰৱেশ কৰিব পাৰিব। আৰু ম্যানমাৰত অকণমান আগুৱাই গ'লে, কেই কিলোমিটাৰমান আগুৱাই গ'লে ম্যানমাৰত এখন চহৰ আছে, চহৰখনৰ নাম হৈছে তামো, আপুনি তামো পাব। মই নিজেও তাৰ বাণিজ্যৰ ওপৰত মই কিছু অধ্যয়নো কৰিছিলো আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত। তেতিয়া দেখিছো যে যিটো আমাৰ ইণ্ডিয়ান কাৰেঞ্চি, সেই টকা আমাৰ ৰুপি, সেই টকাটো আপোনাৰ তাত চলে। ঠিক তেনেকে ম্যানমাৰৰ যিটো কাৰেঞ্চি, সেই কাৰেঞ্চিটো আমাৰ ইয়াত চলে, মানে ভাৰতবৰ্ষত চলে, মৰেত চলে। গতিকে তেনেদৰে এটা সেই বৰ্ডাৰ অতি মুক্ত বাণিজ্যৰ কাৰণে, মুকলি কৰি দিয়াৰ কাৰণে আমাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে। আৰু মৰে চহৰখন বৰ্তমান যিটো আমি অৰ্থনৈতিক ভাষাত কওঁ স্পেচিয়েল ইকনমিক জোন, এই এছজেড হিচাপে মৰেখন পৰিগণিত হৈছে আন্তঃৰাষ্ট্ৰীয় স্পেচিয়েল ইকনমিক জোন হিচাপে। মিজোৰামৰ ক্ষেত্ৰত দুখন চহৰ এই মুহূৰ্তত যথেষ্ট ডেভেলপ কৰিছে, সৰু সৰু চহৰ আছিলে, এখনৰ নাম হৈছে জৰিণপুৰী আৰু এখন হৈছে জখাথৰ। সেইকাৰণে মিজোৰামৰ মানুহে অলপ বেলেগ ধৰণে প্ৰনাউন্স কৰে, উচ্চাৰণ কৰে জখাথৰ। এই দুইখন চহৰ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট মানে আগুৱাই গৈছে, মানে নিজে নেদেখিলে ক'ব নোৱাৰি, তালে গ'লেহে গম পোৱা যাব, উপলব্ধি কৰিব পৰা যাব যে আচলতে এই দুখন কিমান আগুৱাই গৈছে। এসময়ত কিন্তু এই দুখন চহৰ ইমান সৰু সৰু চহৰ আছিলে। তাতকৈ মানে গুৰুত্বপূৰ্ণটো হৈছে কি, আমাৰ উদ্যান শস্যৰ ক্ষেত্ৰত, হৰ্টিকালচাৰৰ ক্ষেত্ৰত এই দুখন চহৰৰ যথেষ্ট ভূমিকা আছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত হৰ্টিকালচাৰ। এই জৰিণপুৰী চহৰখনৰ পৰা ম্যানমাৰৰ এটা বন্দৰ, যিটো চিটুৱে বন্দৰ, তালে পোনপটীয়া যোগাযোগ সম্ভৱ হৈ গৈছে। এতিয়া কাৰণ চাওক, অৰ্থনৈতিক উন্নয়নৰ কাৰণে সাগৰখন বিশেষভাৱে গুৰুত্বপূৰ্ণ। এতিয়াতো আমাৰ উত্তৰ পূৰ্বাঞ্চল হৈছে লেণ্ড লক, আমাৰ কোনো সাগৰৰ লগত পোনপটীয়া আমাৰ যোগাযোগ নাই, গতিকে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ কাৰণে আমি সাগৰ নাপাওঁ। গতিকে সাগৰৰ লগত আমাক যোগাযোগ এটা হ'ব লাগিব আৰু সেই যোগাযোগৰ ব্যৱস্থা এক্ট ইষ্ট পলিচি আমাক কৰি দিয়ে।
1: এক্ট ইষ্ট নীতিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে প্ৰধানমন্ত্ৰী গতি শক্তিৰ ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে। এই পরিকল্পনার ফলত মন্ত্রালয়সমূহৰ মাজত সমন্বয় গঢ়ি উঠিছে আৰু ইয়াৰ জৰিয়তে উন্নয়নমূলক কাম কাজসমূহ সফলভাৱে

0: ডিভাইন আসনের লগত একলগ করে পেলায় আমার এই অঞ্চলের আন্তঃগাঁথনির উন্নয়ন যেটা অতি সোনকালে করব তার উপর গুরুত্ব দেওয়া হয়েছে। ইয়ার ফলত কি হয়েছে, বৃহৎ লজিস্টিক আর আন্তঃগাঁথনির উন্নয়নের লগতে সামাজিক উন্নয়ন, যুবক যুবতী আর মহিলার জীবিকার সুযোগের ক্ষেত্রতো সমান গুরুত্ব দিয়া হয়েছে।
1: আজির বিষয়বস্তু সন্দৰ্ভত আমি আৰু এগৰাকী সমল ব্যক্তিৰ সৈতে কথা পাতিছিলোঁ। তেওঁ হৈছে অসম আভ্যন্তৰীণ জলপথ পৰিবহণ নিগমৰ সঞ্চালক তথা আভ্যন্তৰীণ জল পৰিবহণ সমিতিৰ প্ৰকল্প সঞ্চালক সাৰংগপাণী শৰ্মা।
2: স্যার, আমি এইটো কথা জানো যে দেশৰ আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2021 চনত প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন আৰম্ভ কৰিছিল, যাতে বিভিন্ন মন্ত্ৰালয়সমূহে সমন্বিতভাৱে কাম কৰিব পাৰে। এই পরিকল্পনার অধীনত রেলওয়ে, পথ, বন্দর, বিমানবন্দর আদিকে ধরে মুঠ সাতটা পরিবহন খণ্ডত গুরুত্ব দিয়া হয়, আর ইয়ার ভিতর জলপথও অন্যতম। মূল প্রথম প্রশ্নটি হচ্ছে যে অসমের পরিবহন ব্যবস্থাত আভ্যন্তরীণ জলপথর গুরুত্বর বিষয়ে আপনি আমাকে অকনমান কোকসুন।
3: শেহতিয়াকৈ আমি বিগত প্রায় পাঁচটা বছরত আমার অসমের জল পরিবহন নিগমের জল পরিবহনের ক্ষেত্রত আমি একটা বিশেষ সময় অসমে দেখিবলৈ সমর্থ হৈছে, যত গুৱাহাটী গেটওয়ে টার্মিনেল, গেটওয়ে টার্মিনেলটো আমাৰ এইটো এটা খুব আশাসুধীয়া প্রচেষ্টার মূৰত, যত চৰকাৰৰ প্রচেষ্টাত আমি পাবলৈ সমর্থ হৈছো, যত প্রায় 850টা যেটো আমাৰ মেরাইন ইঞ্জিন সংলগ্ন কৰি 850 জন হিতাধিকাৰীক নাওবিলাকত যিবিলাক নৌকা তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকৰ নৌকাত সংলগ্ন কৰা হল। প্রায় 70 কোটি টকার খৰচেৰে অসম চৰকাৰে অনুমোদন জনাইছিল, আৰু ইতিমধ্যে 850 জন এনে হিতাধিকাৰী যিসকলে নিজৰ নাৱৰ দ্বাৰা নিজৰ জীৱন পৰিচালিত কৰি আহিছে, তেওঁলোকে জানি সুখী হ'ব যে অসম আভ্যন্তৰীণ জল পৰিবহণ যি সঞ্চালকালয় আছিলে তাৰ পৰা এতিয়া আমাৰ AIWCL অসমৰ এটা পৰিবহণ নিগম হিচাবে নতুনকে আকৌ এটা গঠিত হল, যত এতিয়া আমি যিখিনি আমাৰ ৰাজহ আদায় হয় যিটো আগতে বছৰত হৈছিলে বৰ্তমান আমি এটা মাহতে সেইখিনি কৰিবলৈ সক্ষম হৈছো। আমাৰ আৰু তিনিটা এনেকুৱা ঘাট টাৰ্মিনেল বুলি কোৱা হয় যিকেইটা এটা উমানন্দত হৈ আছে বৰ্তমান, এটা নিমাতীত হৈ আছে আৰু এটা মাজুলীৰ অকলাত হৈ আছে, আৰু এইকেইটাও ইতিমধ্যে প্ৰায় 70% কাম সম্পন্ন হৈছে। গতিকে ইয়াৰ জৰিয়তে আমাৰ নদীৰ যিটো জল পৰিবহণ ব্যৱস্থা সেই যিটো ব্যৱস্থা অধিক সুসংহত হ'ব। আমাৰ যিটো NW2 নেশ্যনেল ৱাটাৰৱেজ যিটো 2 আছে তাৰ অধীনত আমাৰ অসমৰ ব্ৰহ্মপুত্ৰখনক সামৰি বা বিভিন্ন ধৰণৰ আমি অনাগত দিনত বহুতখিনি আঁচনি আমি দেখিবলৈ পাম, য'ত আমাৰ মিনিষ্ট্ৰী অফ পৰ্ট এণ্ড শ্বিপিং ভাৰতৰ জাহাজ আৰু বন্দৰ মন্ত্ৰণালয়ৰ অধীনত তেখেতসকলে ইতিমধ্যে 10টা এনেকুৱা জলপথত আমাৰ ব্ৰহ্মপুত্ৰখনৰ লগত সংযোগ কৰি পেলাই প্ৰায় 645 কোটি টকাতকৈ অধিক আবর্তন কৰিব কৈছে সাগৰমালা আঁচনিৰ অধীনত, আৰু য'ত আমাৰ 12টাকৈ উপঙি থকা ঘাট থাকিব যিকেইটাক আমি ফ্লটিং টাৰ্মিনেলছ বুলি কওঁ, আৰু য'ত মাল্টি মডেল টাৰ্মিনেলছ হ'ব। মাল্টি মডেলটো মানে বহুমুখী আঁচনিৰ সুবিধাযুক্ত কিছুমান ঘাট হ'ব, য'ত পাণ্ডু, যোগীঘোপা আৰু 2টা স্থায়ী তেনেকুৱা ঘাট হ'ব বগীবিল আৰু ধুবুৰীত।
2: স্যার, আপনি যেটা রাষ্ট্রীয় জলপথ 2 ন্যাশনাল ওয়াটারিজের কথা কলে, সেই রাষ্ট্রীয় জলপথেরে আমার যখন সুবুরিয়া দক্ষিণ পূব এশিয়ার যখন দেশ আছে, বাংলাদেশ, মিয়ানমার, থাইল্যান্ড বা এনেকে চীনকে ধরে যখন দেশ আছে, সেই দেশবিলাকৰ লগত আমার যোগাযোগ স্থাপন করার সহায় হব নাকি?
3: হব, তেনেকুৱা কেইবাটাও আঁচনি ইতিমধ্যে কৰা হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰক সাঙুৰি পেলাই 3টা প্ৰজেক্ট লোৱা হৈছে, যাত 1000 কোটি টকাৰ অধিক এটা প্ৰজেক্ট ইতিমধ্যে চৰকাৰ অনুমোদন কৰিছে, আৰু তাৰে প্ৰায় 475 কোটি টকাৰ ইতিমধ্যে অনুমোদিত আঁচনিৰ প্ৰায় 378 কোটি টকা ব্যয় সাপেক্ষে প্ৰায় 80% কামৰ অগ্ৰগতি হৈছে। আৰু পাণ্ডুৰ যিটো আমাৰ ঘাট আছে, সেই পাণ্ডু ঘাটৰ লগতে যিটো জাহাজৰ যি মেৰামতি কাৰখানা এটা হৈছে পাণ্ডুত হৈ আছে, যাৰ অনুমোদিত ধনৰ পৰিমাণ হৈছে 388 কোটি টকা, আৰু তাৰে ইতিমধ্যে প্ৰায় 60% কাম সম্পন্ন হৈছে। আৰু লগতে আমাৰ যিটো ভাৰত আৰু বাংলাদেশৰ যিটো প্ৰটকল আছে, কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ NW16, তাত প্ৰায় 24 কোটি টকা বয় সাপেক্ষৰ এটা আঁচনি লোৱা হৈছে, আৰু তাৰ 148 কোটি টকাৰ, আৰু তাৰে ভিতৰত 24 কোটি টকা ইতিমধ্যে আমি কাম সম্পন্ন মানে কৰিছে, IWAI কৰিছে, আৰু য'ত আমাৰ ভাৰতৰ বন্দৰ আৰু জাহাজ মন্ত্ৰণালয়ে

0: আমাৰ অসম চৰকাৰৰ লগত এটা মাজুলীত এটা শ্লিপৱে মানে আপোনাৰ জাহাজৰ কাৰখানা আৰু লগতে ব্ৰহ্মপুত্ৰৰ লগত সাঙুৰি সাগৰমালা আঁচনিৰ অধীনত আৰু বিশেষ ধৰণৰ আমি আঁচনি অনাগত দিনৰ কাৰণে লৈ আহিছো।
1: ছাৰ আপুনি যিখিনি প্ৰকল্পৰ কথা কলে, যিখিনি হৈ গল বা যিখিনি হব হৈ আছে পৰিকল্পনা, সেইখিনিৰ পৰা এইটো অনুমান কৰিব পাৰি যে ইয়াৰ ফলত আভ্যন্তৰীণ জলপথৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হ'ব আৰু তাৰ ফলত আমাৰ ৰাজ্যখনৰ যি অৰ্থনৈতিক বিকাশ সেয়া বৃদ্ধি হ'ব, স্থানীয় লোকসকল উপকৃত হ'ব। কিন্তু মই এটা কথা আপোনাক সুধিব বিচাৰিছো, ইয়াৰ ফলত এই আন্তঃগাঁথনি যেতিয়া যথেষ্ট উন্নত হৈ পৰিব, তাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ যি এক্ট ইষ্ট নীতি আছিলে, সেই নীতিৰ যিটো লক্ষ্য যে অসমক দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলাৰ এটা লক্ষ্য লোৱা হৈছে, সেইটো পূৰণ হ'ব বুলি আপুনি ভাবেনে?
0: হয় নিশ্চয়কৈ, আমাৰ এটা কাৰ্গো প্ৰজেক্ট, যিটো কাৰ্গো মানে যিবিলাক আমাৰ ব্যৱহাৰ্য সামগ্ৰী দৈনন্দিনৰ পৰা আৰম্ভ কৰি যিবিলাক চিমেণ্টৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰী, আমাৰ এতিয়া উজনি নামনিৰ যিবিলাক আমাৰ ONGC অইল ইণ্ডিয়া NRL এইবিলাকলৈ যিবিলাক আমাৰ যন্ত্ৰপাতিবিলাক যিবিলাক আহিব লাগে, এইবিলাক সদায় পথ পৰিবহণৰ জৰিয়তে আহে। কিন্তু এই পথ পৰিবহণ ব্যৱস্থাটোৰ পৰা আমাৰ যেতিয়া বস্তুখিনি যিবিলাক সামগ্ৰীবিলাক আহি থাকে, এই সামগ্ৰীবিলাকৰ যিটো দাম, সেই দামটো সেই তাত বহুতখিনি আমাৰ যিখিনি আমাৰ কৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তুৰ যিখিনি উৎপাদিত সামগ্ৰী যিবিলাক দাম, সেইখিনি বহুতখিনি বাঢ়ি যায়। যিটোৰ কাৰণে আমাৰ কি হৈছে, কাৰ্গো প্ৰজেক্ট এটা ইতিমধ্যে গোটেইকেইখন আমাৰ উজনি অসমলৈকে সাঙুৰি পেলাই কাৰ্গো প্ৰজেক্ট এটা আমাৰ ইতিমধ্যে অনুমোদন হৈছে। সেই কাৰ্গো প্ৰজেক্টটো প্ৰায় $250 মিলিয়ন এটা ইন প্ৰিন্সিপল এটা সাঙুৰি পেলাই এইটো কৰিছে, য'ত আমাৰ পূবলৈ চোৱা লুক ইষ্ট পলিচি যিটো আছিলে বা এক্ট ইষ্ট পলিচি যিটো আছিলে, এইটো সাঙুৰি পেলাই আমাৰ ভূটান, বাংলাদেশ, এতিয়া ভূটানৰ যিবিলাক চিমেণ্টৰ পৰা আৰম্ভ কৰি ঘৰৰ যিবিলাক নিৰ্মিমেণ্ট ব্যৱস্থাত দৰকাৰী বস্তু সামগ্ৰীবিলাকো আমাৰ আচলতে এই জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে এতিয়ালৈকে সম্পাদিত হৈ আছে। আৰু তেতিয়া আমাৰ এইখিনি আৰু সুচল হ'ব আৰু লগতে আমাৰ উত্তৰ পূবৰ লগত ভাৰতৰ যি অৰ্থনীতি, তেতিয়া বাকী আমাৰ যিটো চাউথ ইষ্ট এছিয়াৰ লগত বা আমাৰ ইষ্ট এছিয়াৰ লগত আমাৰ যিটো আগৰ পুৰণা দিনৰ এটা সংযোগ আমাৰ অসমবন্দী যিটো আছিলে, সেইখিনি আমাৰ এতিয়া হবলৈ গৈ আছে এই জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে। বিভিন্ন অঞ্চলৰ পৰা আমাৰ এই জল পৰিবহণ ব্যৱস্থা যেতিয়া উন্নতি হ'ব, যেতিয়া কাৰ্গো ব্যৱস্থাটো আহিব, অহাৰ লগে লগে এটা সুদূৰ প্ৰসাৰী আমাৰ আৰ্থিক উন্নয়নৰ এটা প্ৰভাৱ আমাৰ অসমখনে দেখিবলৈ পাব বুলি মই খুবেই আশাবাদী।
1: উত্তৰ পূৰ্বাঞ্চল বৰ্তমান ভাৰতৰ উন্নয়নৰ মানচিত্ৰৰ পৰিসীমাত নাই, বৰ্তমান এই খণ্ড ৰাষ্ট্ৰীয় বিকাশৰ কেন্দ্ৰত অৱস্থান কৰিছে। এক্ট ইষ্ট নীতিৰ অধীনত 8খন ৰাজ্যৰ আন্তঃগাঁথনি বিকাশৰ বাবে ৰেলপথ, জলপথ, ঘাইপথ, বিমান যোগাযোগ আৰু ডিজিটেল আন্তঃগাঁথনিত অভূতপূৰ্ব বিনিয়োগ আৰু PM গতিশক্তিৰ অধীনত মন্ত্ৰালয়সমূহৰ সমন্বিত প্ৰচেষ্টাৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল আমূল পৰিৱৰ্তনৰ সাক্ষী হৈছে। মিজোৰামৰ বাঁহে আৱৰি ৰখা পাহাৰৰ পৰা ছিকিমৰ সুউচ্চ পৰ্বতমালালৈ, অসমৰ চাহ বাগানৰ পৰা মেঘালয়ৰ পৰ্যটনলৈ, অৰুণাচল প্ৰদেশৰ বিনন্দীয়া প্ৰকৃতিৰ পৰা নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰাৰ বৰ্ণাঢ্য জনজাতীয় সংস্কৃতি আৰু ঐতিহ্যলৈ বিশ্বৰ বুকুত চিনাকি হোৱাৰ বাট মুকলি হৈছে। আন্তঃগাঁথনি শক্তিশালী হোৱাৰ লগে লগে উত্তৰ পূব বিকশিত ভাৰতৰ মূল চালিকা শক্তি হোৱাৰ বাবে সাজু হৈছে, য'ত প্ৰতিটো পাহাৰ, প্ৰতিটো উপত্যকা, প্ৰতিখন গাঁৱেই দেশৰ বিকশিত ভৱিষ্যতৰ অংশ হৈ পৰিছে। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো, নমস্কাৰ।
2: দৃষ্টিপাত শুনিলে, আঁত ধৰিলে পৰিস্মিতা দিহিঙীয়াই। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা আৰু পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদদাতা ৰাকেশ দলেৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে।
1: এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ

0: বাবেও স্বাস্থ্য সর্বাধিক গুরুত্বপূর্ণ।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। প্ৰথমে শুনক স্মৃতি শীৰ্ষক এলবামটিৰ পৰা লোৱা এই গীতটি, শিল্পী অপৰ্ণা দত্ত চৌধুৰী, কথা আৰু সুৰ ৰঞ্জিত দাসৰ।

জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰ শুনক অজানিতে মনে মনে ছবিখনত শান্তা উজিৰ আৰু চাজুৰ কণ্ঠৰ এই গীতটি।

অজানিতে মনে মনে ছবিখনত সেয়া আছিল শান্তা হুজিৰ আৰু সাজু। হিয়াৰ দাপোনত তোমাৰ এই ছবি, এই ছবিখনৰ গীতটি শুনাবলৈ লৈছোঁ দিগন্ত ভাৰতীৰ কথাৰে। গীতটিৰ কণ্ঠদান কৰিছে জিতুল সোণোৱাল আৰু কল্পনা পাটোৱাৰী।

জিতুল সোণোৱাল আৰু কল্পনা পাটোৱাৰী কণ্ঠৰ গীতটি শুনিলে হিয়াৰ দাপোনত তোমাৰ ছবিখনত জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি শুনক।

0: ইয়াৰ দাপোনত তোমাৰ ছবি ছবিখনত সেয়া আছিল জুবিন গাৰ্গ। চিত্ৰগীত অনুষ্ঠানত এইখিনিতে লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: পুনৰ উভতি আহিছোঁ চিত্ৰগীতৰ মাজলৈ। বসুন্ধৰা দ্য আৰ্থ এই ছবিখনত তৰালি শৰ্মাই গোৱা গীত এটি শুনক। গীতৰ কথা ডক্টৰ বীৰেণ সিমেধীৰ।

0: বসুন্ধৰা দ্য আৰ্ট ছবিখনত তৰালি সোমাই গোৱা গীতটিৰে চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। নিউজ অন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী, নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। শক্তিবিধ কামাখ্যাধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্ৰবিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত কামাখ্যাধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা সুবিধা বৃদ্ধি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
5: আজি মূলত আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহু দিন আগৰ পৰা কৰি আছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলোঁ। ইয়াৰ দলৈ সমাজৰ কাৰ্যালয়তে দলৈ সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট LND সকলোকে লৈ আমি কেনেকে হব কি হব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা চলিউচন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকে ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছো সকলোৱে সন্মতি জনাইছে আৰু সেই ধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো।
4: উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পৰা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। তেজপুৰৰ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে। আজি সাংসদ ৰঞ্জিত দত্তই তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত লিচু উৎসৱত অংশ লৈ এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ গছপুলি ৰোপণ কৰা হ'ব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে তেজপুৰত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰা

0: লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। আজি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাম উপ আৰক্ষী চকীৰ অন্তৰ্গত সজং অঞ্চলত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 2 যুৱক থিতাতে নিহত হয়। 3 আৰোহীক কঢ়িয়াই অনা এখন তীব্ৰবেগী দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। নিহত যুৱক দুজন চিণ্টু চাংমা আৰু বিশাল চাংমা বুলি চিনাক্ত কৰা হৈছে। আনহাতে অভি মাৰাক নামৰ আনজন যুৱকক উন্নত চিকিৎসাৰ বাবে খোজাইলৈ প্ৰেৰণ কৰা হৈছে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰে প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত আজি চিৰাং আৰু কোকৰাঝাৰ জিলাৰ স্বাস্থ্যখণ্ডত সুবিধা হোৱাকৈ এম্বুলেন্সকে ধৰি বিভিন্ন সামগ্ৰীও প্ৰদান কৰে। তেওঁলোকে 4,60,00,000 মূল্যৰ সামগ্ৰী স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে প্ৰদান কৰে। এই উপলক্ষে বঙাইগাঁও শোধনাগাৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ লৈ শোধনাগাৰৰ এই পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মুৰববী নয়ন কুমাৰ বৰুৱা, কেইবাগৰাকী উচ্চ পদস্থ বিষয়া আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী উপস্থিত থাকে। তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা 2 লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে। অলপতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত বগাজুলি কুমগুৰিৰ কৰ্টেং মুছাহাৰী আৰু আঙাৰকাটা শিমলিবাৰী গাঁৱৰ পাউলছ বসুমতাৰীৰ বাসগৃহত বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী আৰু বন বিভাগৰ এটা উচ্চস্তৰীয় দল উপস্থিত হৈ পৰিয়াল দুটাক সমবেদনা জ্ঞাপন কৰে। লগতে চৰকাৰী নিয়ম অনুসৰি 4,00,000 টকাকৈ এককালীন ক্ষতিপূৰণৰ চেক প্ৰদান কৰে। ইপিনে অঞ্চলটোত উপদ্ৰৱ চলাই থকা বনৰীয়া হাতীটোক কিদৰে বিভাগীয় প্ৰক্ৰিয়াৰে স্থানান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বন বিভাগৰ সৈতে উপাধ্যক্ষগৰাকী আলোচনাত মিলিত হয়। এতিয়া আঞ্চলিক বাতৰি মানে পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আলাপ অনুৰাগ
3: অনুৰাগ
2: আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখলানীৰ এয়া 3য় খণ্ড।

0: বাণীবন্ধনৰ প্ৰযুক্তি কৌশলৰ ক্ৰমবিকাশৰ সৈতে সমানেই খোজ মিলাইছিল পুলক বেনাৰ্জীয়ে। গ্ৰামোফোন ৰেকৰ্ড, টেপ আৰু কেছেটলৈকে এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে তেওঁ কয়।
1: প্ৰথম হিন্দুস্তান মিউজিকেল কোম্পানী,
0: হিন্দুস্তান মিউজিকেল কোম্পানী
1: পুৰণা এইচ এম বিৰ লগত একেলগৰ মানে হেৰি, প্ৰথম
0: কেইটা গীত আছিলে?
1: প্ৰথম দুটা আছিল।

0: ইপিঠি এটা ইপিঠি এটা, তেতিয়া ইপি অহা নাই, ইপি অহা নাই প্ৰথম সেইটো। তাৰপিছত ইপি আহিল চাৰিটা।
1: কোন দুটা গীত আপুনি প্ৰথম ৰেকৰ্ডিং কৰিছে?
0: কাৰ বাবে এই গীত গোৱা, কাৰ বাবে বাচ্ছোৱা, আৰু ছেকেণ্ডটো আছিল মনৰ বিজুলী নহ'লে কিয়নো চকুৰ বিজুলী লাগে, এইটো হেৰিত নিমাপা বৰদলৈ লিখা আৰু সুৰ সুনীল দেৱৰ, আৰু কাৰ বাবে লিখা প্ৰশান্ত বৰদলৈ, সুৰ জেপি দাস।
1: হিন্দুস্তান ৰেকৰ্ড কোম্পানীত আপুনি গীত
0: প্ৰথম বাণীবদ্ধ,
1: তাৰপিছত আপুনি কেইটা ৰেকৰ্ড কৰিলে?
0: তাৰপিছত মই এইচ এম ভি মাতিলে মোক, এইচ এম ভিৰ পৰা ইপি ওলাল, এইচ এম ভিৰ পৰা তিনিখনমান ইপি ওলাল, ঠিক সেইখিনিৰ পিছত মানে আমি সেই ডিস্ক চাইছোঁ, তাৰপিছত কেছেট আহি গ'ল, তেতিয়া এইটো লাহে লাহে লাহে হেৰি হৈ গ'ল, শ্বৰ্ট প্লে, প্ৰথম এছ পি গালোঁ, তাৰপিছত ইপি গালোঁ, তাৰপিছত এল পি, এল পি কৰিলোঁ বৰগীত, বৰগীত এটা গালোঁ এল পি, সেইটো অৱশ্যে লোকনাথ গোস্বামীয়ে তেওঁৰ হেৰি পৰা তেওঁ এইটো উদ্যোগ লৈছিল, তেওঁ গোৱাইছিল বৰগীত, গতিকে এছ পি, ইপি, এল পি গোটেইখিনি মই ভাগ লৈছিলোঁ। তাৰপিছত আহিল কেছেটৰ যুগ, কেছেটৰ যুগটোতো এইটো আমাৰেই যুগ আছিল আৰু কমপ্লিট, মানে সেই সময়ৰ আৰ্টিষ্টসকলৰ গোটেই খালি কেছেট কেছেট আৰু তেতিয়া আৰু চবতেই। এলবাম হ'ব 150-200 হ'ব, চব মোৰ নিজৰ নহয়, মানে মোৰ নিজৰ এলবাম বা মানে মোৰ চলো এলবাম
1: সোৱৰণী বুলি এখন আছে নেকি,
0: প্ৰথম সোৱৰণী হয়, প্ৰায় ধৰ 45-50 অকল চলো মোৰ, আৰু বাকী দুটা তিনিটা এটা চাৰিটা তেনেকে বহুত গাইছো তেনেকুৱা।
1: আপুনি বৰগীত গোৱা কথা ক'লে, লোকগীত গাইছিল নেকি আপুনি?
0: লোকগীত মই ৰেকৰ্ডিং কৰা নাই, এনে গাইছো, এনে ষ্টেজত গাইছো এবাৰ দুবাৰ।

0: অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন মঞ্চত পুলক বেনাৰ্জীয়ে গীত গাইছে। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গৈছো আৰু ধুবুৰীৰ পৰা একদম শদিয়ালৈ কোনো জেগা বাদ যায় যোৱা নাই।
2: কেৱল বিহুৰ সময় নে আন আন সময়তো গৈছে?
1: নাই, আন আন সময়তো গৈছো, বিহুৰ সময়তো গৈছো, আন আন সময়তো গৈছো। প্ৰতিখন ডিষ্ট্ৰিক্টত প্ৰগ্ৰাম কৰিছোঁ, হয়তো দুটা এটা বাদ যাব পাৰে, কিন্তু ইফালে ইফালে শিলচৰ, হাইলাকান্দি, করিমগঞ্জ, ডিফু, কোত নাই, একদম উপরের পর তললৈকে মাজলৈকে

0: ভাৰতৰ বিভিন্ন ঠাইলৈ পুলক বেনাৰ্জীয়ে গীত গাবলৈ গৈছে। যলৈকে গৈছে ৰাইজৰ বিপুল সঁহাৰি পাইছে। পঞ্জাৱলৈ যোৱাৰ কথা সোঁৱৰি তেওঁ কয়,
1: অসমৰ বাহিৰত প্ৰথম মোৰ যাত্ৰা, প্ৰথম অসমৰ বাহিৰত ভাৰতবৰ্ষত ভিতৰত, তাৰপিছত বিদেশত। ইয়াৰ পৰা প্ৰথমে গভৰ্ণমেণ্ট অসমে পঠিয়াইছিল পঞ্জাৱত, পঞ্জাৱ দিল্লী গুডউইল মিছন। তেতিয়া পঞ্জাৱত গভৰ্ণৰ আছিল মহেন্দ্ৰ মোহন চৌধুৰী, আমাৰ তেখেতে ইনিচিয়েটিভ লৈ পেলাই আৰু সেইখিনিত মোক ছিলেক্ট কৰিছিল ৰুদ্ৰ বৰুৱা ছাৰে। ৰুদ্ৰ বৰুৱা ছাৰে তেখেত নিজে আহি মোৰ দেউতাক কৈছিল, দিয়ক ল'ৰাই ঘূৰি আহক অকণমান, যদিও মই তেতিয়া চাকৰি কৰোঁ, ছুটি লৈছোঁ।
0: কিমান চনৰ কথা এইটো?
1: সেইটো 74-75 মানত হ'ব। ৰুদ্ৰ বৰুৱা ছাৰ তেতিয়া ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছৰ। ৰবীন্দ্ৰ ভৱনত বিভিন্ন প্ৰগ্ৰাম হয়, গভৰ্ণমেণ্টৰতো বিভিন্ন প্ৰগ্ৰামত ডাঙৰ প্ৰগ্ৰাম হ'লেই মোক মাতিব ৰুদ্ৰ বৰুৱা ছাৰে। ৰুদ্ৰ বৰুৱা ছাৰে বহুত মোক বহুত ক্ষেত্ৰত, বহুত সংগীতৰ যিখিনি হয় চবতে মোক তেতিয়া তেখেতে খুব ভাল পাইছিল, মোক গান গোৱাই তেখেতে দুটা এটা গানো শিকাইছিল, সেইবিলাক পাঞ্জাৱত।

গৈ গাইছোঁ। তাৰপিছত পাঞ্জাৱৰ পৰা তাৰপিছত কলিকতাত মাতিলে, কলিকতাত গৈ প্ৰগ্ৰাম কৰিলোঁ। সেইটো অৱশ্যে এনেই মাতিছিল, মানে গভৰ্ণমেণ্টৰ নহয়, এইটো তাৰে হেৰিয়ে। তাৰপিছত বিদেশত মাতিলে।

0: পৃথিৱীৰ বহুকেইখন দেশলৈ পুলক বেনাৰ্জীয়ে গীত গাবলৈ গৈছে। বিদেশত থকা আপোন মানুহৰ মাজত গীত গাই লাভ কৰা অনুভৱৰ কথা তেওঁ এইদৰে কয়।
1: ইউকেত গ'লো, ইউএছএত গ'লো, ডুবাই গ'লো, আৰু এবাৰ গ'লো আবুধাবি, আবুধাবিত গ'লো, এনেকেই গৈছোঁ এইবিলাক জেগাত।
2: তাত কেনেকুৱা সঁহাৰি পাইছিলে?
1: তেওঁলোকে এইবোৰ গান শুনিলে আৰু খুব এটা সুন্দৰ ব্ৰেইনৰ মানুহ তাত যায়। তাতে তেওঁলোক যে ইয়াৰ পৰা, অসমৰ পৰা গৈছোঁ আৰু লাইভ গান শুনি আছে, তেওঁলোক মানে এৰি দিব নোখোজে। আমুকৰ ঘৰত মাতিব, তামুকৰ ঘৰত মাতিব। প্ৰগ্ৰামটোতো হ'বই, কমিউনিটি প্ৰগ্ৰাম এটাতো হ'বই। তাৰপিছত সেই মানে তেতিয়া আৰু সময় নাই আৰু, এভৰি ডে আপোনাৰ প্ৰগ্ৰাম যাবই লাগিব। আৰু খুব আমি ভাবোঁ যে বিদেশত গ'লে তেওঁলোক পাহৰি যায় এইটো, ইয়াত নহয়, সেইটো নহয়। নিজৰ কালচাৰটোক তেওঁলোক কিন্তু ধৰি ৰখাৰ কাৰণে বহুত চেষ্টা কৰে। আৰু হয়তো ইয়াত থাকিলে ইমানখিনি নহ'লেহেঁতেন পাই থকা কাৰণে, যিহেতুকে বাহিৰত, বিদেশত, বিদেশত থাকিলে নিজৰ দেশৰ মানে অনবৰত তেওঁলোক মনত পেলা। কি ইউকেই কওক, মই ডুবাইটো দেখিছোঁ, তাকেই ইউএছএটো দেখিছোঁ, তাতে কে তেওঁলোক অসমীয়া সমাজ
2: নিজৰ কলা সংস্কৃতিবোৰ ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰি আছে।
1: এবাৰ এজন ডক্টৰে, সেইটো ইউকেত সম্ভৱ, ইয়াৰ পৰা গ'লে তাৰমানে আমি ধৰক অকণমান বেলেগ ধৰণৰ প্ৰস্তুতি এটা লওঁতো, যে হয়তো ট্ৰেক লৈ যাওঁ, চবতে ডাঙৰ প্ৰগ্ৰাম হ'ব এটা, ট্ৰেক লৈ যাওঁ। হঠাৎ সেইজন ডক্টৰ উঠি পেলাই মোক ক'লে, মই মোৰ এজন বন্ধু লৈ আহিছোঁ, তেওঁ পাঞ্জাৱী, তেওঁ আপোনাৰ পৰা, এইটো ফাংচন দে, তেওঁ আপোনাৰ পৰা এটি পাঞ্জাৱী গীত শুনিব খোজে। আৰু লাষ্টলি ক'লে, য'ত আপোনাৰ, আপুনি গানটো গাবই লাগিব, আৰু মই এইকাৰণে কৈছোঁ আপোনাক যে আমাৰ অসমৰ সন্মান ইয়াত জড়িত হৈ আছে, কিয়নো পাঞ্জাৱী মানুহজনে ৰিকুৱেষ্ট কৰিছে। যদি মই মানে ভগৱানে কেনেকৈ ঘপককৈ মোক মনত পেলাই দিলে, পাঞ্জাৱত যে গৈছিলোঁ, তাতে তাৰে পাঞ্জাৱৰ পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টৰ এজন মোক খুব ভাল পাইছিল, মোৰ লগত আছিল বেছ কিছুদিন। পাঞ্জাৱত যোন চব ডিষ্ট্ৰিক্টত ঘূৰিছিলোঁতো, তেতিয়া তেখেতসকলে, বেটা মেৰা ইয়ে গানা শিখ লো বুলি, তেওঁলোকৰো আমি পাঞ্জাৱী বুলি ক'লে, পাঞ্জাৱী ছং বুলি ক'লে চব যিবিলাক শুনো, চব পেপি নম্বৰছ আৰু হুলস্থুলীয়া এটা ধুম ধাৰাক্কা নহয়, তেওঁলোকৰ গজল আছে। কৰ্তাৰ সিং বলগান, তেখেতৰ গান এটা মোক শিকাই দিছিল, ইমান সুন্দৰ গানটো, ভগৱানে যে কেনেকৈ মোৰ সাধাৰণতে মনত নাথাকে, সেই মুহূৰ্তটোত, সেই মুহূৰ্তত ইনষ্টেণ্টলি তেখেতে ক'লে, মোৰ গানটো মাথাত আহি গ'ল, মই গানটো গাই দিলোঁ। আৰু সেই পাঞ্জাৱী মানুহজনে, এইটো এটা গজল, খুব সোবা টাইপৰ গান এটা, মেঁ পুলা না বাড়া বেৰুখী ও সদি সদি পৰ যে মোৰ মোৰ সতায়ে তে মেঁ কি কৰা, চান্দনি ৰাত উইচ পৱন দে গীত শুন, যে কই যে কই ইয়াদ কৰা তো মেঁ কি কৰা, যো কই ইয়াদ আয়ে তো মেঁ কি কৰা। ইমান সুন্দৰ গান, ইমান সুন্দৰ সুৰ, মানে ভগৱানে যাতে মই অপ্ৰস্তুত নহওঁ, অসমৰো নাম যাতে থাকে, তেখেতে কৈছে, ইনষ্টেণ্টলি মোৰ আহি গ'ল, সেইফালে মই গানটো গালোঁ। সেইফালে সৰু সৰু ঘটনাবিলাক ভাল লাগে, মনত পৰিলে। এতিয়া
2: তাৰপিছত আপুনি কেইবাখনো চিনেমাত গীত গালে, আপুনি চিনেমালৈ কেতিয়া আহিল?
1: প্ৰথম মই গাইছিলোঁ জৰ্জ মহলিয়াৰ ছবি দূৰণিৰ ৰং,

চিনেমা জগতৰ সৈতেও জড়িত হৈ পৰিছিল পুলক বেনাৰ্জী। কেইবাখনো অসমীয়া চিনেমাত তেওঁ গীত গাইছে, বাংলা চিনেমাতো গীত গাইছে। এই সন্দৰ্ভত আলাপ পুনৰ আগৰ আজিৰ শিল্পী পুলক।

0: বেনার্জীয়ে কয়,
1: দূৰণী ৰং বহুত পিছত ৰিলিজ হৈছে, তাৰ আগতে ৰিলিজ হৈছে শ্ৰীমতী মহিমাময়ী। শ্ৰীমতী মহিমাময়ী সম্ভৱ 75, মানে একজাক্টলি মই ক'ব পৰা নাই, 75-76 তেনেকুৱা হ'ব। তাৰ আগতে জন্স মহলিয়াৰ দূৰণী ৰং 72-73 মানত হ'ব, কিন্তু কিবা কাৰণত এইটো পিছুৱাই গৈছিল, সেইটো পিছত ৰিলিজ হ'ল। জন্স মহলিয়াৰ মিউজিক ডাইৰেক্টৰ আছিল অজিত সিনহা তেজপুৰৰ, আমি কলিকতাত গৈ ৰেকৰ্ডিং কৰিছিলোঁ। আৰু পুলক গগৈৰ আছিল শ্ৰীমতী মহিমাময়ী, শ্ৰীমতী মহিমাময়ী 76 মান হ'ব, সেইটো কলিকতাত ৰেকৰ্ডিং হৈছিল। আৰু মিউজিক আছিল হেৰিৰ কুল বৰুৱা, অতুল মেধি, কুল অতুল নামে তেওঁলোক তেতিয়া মিউজিক কৰিছিল। তাৰপিছত লাহে লাহে লাহে লাহে কেইবাখনো ছবিত, আপুনি যে ক'লে আপুনি যি হিচাপটো মনত ৰাখিছে মোৰ ভাল লাগিছে, কাৰণ এইবিলাক মই ৰখা নাছিলোঁ।
0: এই 20খন চিনেমাৰ নাম আপোনাৰ মনত নাই নেকি?
1: নাই।

0: মিউজিক কৰিছিল। তাৰপিছত লাহে লাহে লাহে লাহে কেইবাখনো ছবিত আপুনি যে ক'লে, আপুনি যে হিচাপটো মনত ৰাখিছে মোৰ ভাল লাগিছে, কাৰণ এইবিলাক মই ৰখা নাছিলোঁ।
1: এই 20খন চিনেমাৰ নাম আপোনাৰ মনত নাই নেকি?
0: নাই, লেটেষ্ট লেটেষ্ট বুলি নহয়, তাৰপিছতো গাইছোঁ। জানুবোৰৰ ছবি এখন, কণিকাৰ ৰামধেনু, এই মুহূৰ্তত মনত আহিল। তাৰপিছত যোৰহাটৰ বসন্ত বৰুৱা আৰু কি কি আছিল তেওঁলোকৰ ছবি এখন, তাতো গাইছোঁ। তাৰপিছত এনেকৈ লিখা আছে, তবে এতিয়া মই লিখি থৈছোঁ, যেতিয়া পাহৰি যাওঁ।

0: চিনেমাৰ চিত্ৰনাট্য লিখিছিল ভৱেন দাস আৰু মহেন্দ্ৰ বৰঠাকুৰে। ভৱেন দাস পৰিচালিত মা চিনেমাখনে 1986 চনত মুক্তি লাভ কৰিছিল। চিনেমাৰ গীত লিখি সংগীত পৰিচালনা কৰিছিল ভূপেন হাজৰিকাই। মা চিনেমাত গীত গাবলৈ সুযোগ লাভ কৰিছিল পুলক বেনাৰ্জীয়ে। এই সন্দৰ্ভত তেওঁ কয়,
1: মা চিনেমাত গাইছো ভূপেন দাৰ এটা হেৰি যে মানুহৰ কনফিডেন্স কিমান আৰ্টিষ্ট, তেখেত নিজে ইমান মহান আৰ্টিষ্ট। আমি গলো হেৰি ভূপেন দাৰ ঘৰতে, এনে গুণগুণাই গানটো গাই দিলে। তেওঁ বোলো যে ভূপেন দা আৰু কিবামান গাব লাগিছিল, এই নাই নাই হ'ব হ'ব তুমি ঠিক আছে তুমি কৰি ল'বা, ঠিকে আছে মই গম পাইছোঁ নহয়। তেখেতে যে কিছুমানে যে একদম লাগি থাকে এনেকৈ এনেকৈ, মানে তেখেতৰ এইটো কনফিডেন্স যে গানটো সি যিটো দিলোঁ যাক দিলোঁ সুন্দৰভাৱেই গাব, এইবিলাক উদাৰতা মনৰ।
2: কেইটা গীত গালে মানে
1: মানে কিহৰ
2: মা চিনেমাত?
1: মা চিনেমাত মই দুটা গান গাইছিলোঁ।

0: এবাৰ ভূপেন হাজৰিকাই চিঠি এখন লিখি গীত গাবলৈ পুলক বেনাৰ্জীক কলিকতালৈ আমন্ত্ৰণ জনাইছিল। চিঠি পাই পুলক বেনাৰ্জী উৎফুল্লিত হৈ পৰিছিল। তেওঁ ভাবিছিল ভূপেন হাজৰিকাই তেওঁক চিনেমাত গীত গাবলৈ মাতিছে। বৰ হেঁপাহেৰে তেওঁ কলিকতালৈ গৈ ভূপেন হাজৰিকাৰ কাষ পাইছিলগৈ। পিছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি। গীত গাবলৈ গৈ কি হৈছিল আমাৰ আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীৰ মুখেৰেই শুনকচোন।
1: ভূপেন দা, এটা ইণ্টাৰেষ্টিং কথা মই কওঁ আপোনাক। মই তেতিয়া ইউকো বেংক ৰিহাবাৰী ব্ৰাঞ্চ। এদিন কোনোবা এজনে চিঠি এখন আনিলে, আনি পেলাই এইখন ভূপেন দাই দিছে। তেতিয়া ভূপেন দাৰ লগত মোৰ খুব এটা ৰিলেশ্যন নাই, থাকে কলিকতাত। কাগজখন দিলে, এনভেলপখন দিলে, মই ফালি চালোঁ যে পুলক আমাক

0: নিজে গোৱা গীতবোৰ সংৰক্ষণ কৰিব লাগিব বুলি পুলক বেনাৰ্জীয়ে ভবা নাছিল। গীতবোৰ অ'ত ত'ত পৰি আছিল। তেওঁৰ গীতবোৰ এখন বহীত লিখি সংৰক্ষণৰ প্ৰথম কাম কৰিছিল অনিমা ভট্টাচাৰ্যই। এই সন্দৰ্ভত আলাপনৰ এগৰাকী শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: মই ঠিক জানা, এদিন কি হৈছে, মুকুলদাৰ মুকুল বৰুৱাৰ প্ৰগ্ৰাম এটা হ'ব হেৰিত যোৰহাটত মুকুলদাৰ স্মৃতিত। ইয়াৰ পৰা গোটেই আৰ্টিষ্ট যাব। আমি এক লগ খাইছো মৃদুলা বাইদেউ ঘৰত, মৃদুলা দাস। তেতিয়ালৈকে মোৰ ছবিত গোৱাৰ হিচাপ মই ৰখা নাই, আনকি ছবি বুলি নহয়, মোৰ এইটো খুব আপুনি খুব মানে এৰেঞ্জ নহয় এইটো বিষয়ে, যে কিবা এটা গান পালে লগে লগে লিখিব লাগিব, এইটো খুব মানে এলেহুৱা মই। তো মোৰ একজাপ মান কাগজ সব তাতে তেনেকেই আছে, তারপরে হেরাই গৈছে কিমান গান, কোনো হেৰি নাই। তাৰপিছত কোনোবা কোনোবা এইটো অবস্থা দেখা পাই মোৰ কিছুমান গান নিজে দিবচোন মোক। তাৰে এজন হৈছে আমাৰ প্ৰথম লিখিলে অনিমা ভট্টাচাৰ্যী, অনিমা ভট্টাচাৰ্যী তোমাৰ গানবিলাক মোক দিবা, মই লিখি দিম। সেই অৱস্থা লুজ শ্বীটত থাকে, তো সেই তেখেতে এখন বহি আনি পেলাই লিখিলে কিছু। তাৰপিছততো তেতিয়াতো খুব গান গাই আছো, অনবৰত এখন গ'ল। তাৰপিছততো তেখেতৰ সেইটো পিৰিয়ড যোৱাৰ পিছত তাৰ

0: পিছত আৰু বহুত গান হ'ল। সেই লুচিত অৰুণিমা ভৰালী এই ড্ৰামা কৰিছিল ইয়াত, বিবৰ কলেজৰ প্ৰফেচাৰ, তেখেতো খুব ভাল গীতিকাৰ, বহুত গান লিখিছে, মই সুৰ কৰিছোঁ, ৰেকৰ্ডিঙো কৰিছোঁ তেখেতৰ, তেখেতে লিখি দিলে এখন বহীত। তাৰপিছত সেইটো পিৰিয়ডো গ'ল, তাৰপিছতো বহুত গান হ'ল, সেই তেনেকৈ লুচিত আৰু এখন বহী আহিল, যে আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ ছিংগাৰ ডক্টৰ পৰিণীতা গোস্বামী, তেখেত মোক ক'লে পুলক দা মোক দিয়কচোন মই লিখি দিম, তেওঁলোকে লিখি দিয়া বহী। তাৰপিছত দুটা এটা গীত হয়তো মই নিজে কেতিয়াবা লিখিছোঁ, হেতৰি ময়ো লিখিব লাগে, তেনেকৈ সাঁচিছোঁ আৰু।
1: আপুনি কিমানটা গীত গালে, ৰেকৰ্ড আছেনে?
0: এই বহীকেইখন হিচাপ কৰিলে পোৱা যাব, চবটো নাই, পিছত এৰেঞ্জ কৰি দিলে মোক, মোক এটা হেৰি কৰি দিলে, আপোনাৰ ৱেবছাইট খুলি দিলে এজনে, তাত এই ডক্টৰ পৰিণীতা গোস্বামী বোলে, এই গানবিলাক অন্তত যিখিনি পাইছোঁ সেইখিনি অন্তত থাকক, তাতো সম্ভৱ 450-450 আছে, এনে গোটেইখিনি বহী লৈ পেলাই আৰু হেৰুৱা লৈ পেলাই হ'ব 1000 ইফাল ইফাল হ'ব, 1100 মান হ'ব।
1: ৰেডিঅ'ত কিমান গীত গালে সেইটো হিচাপ চাগে আছে?
0: নাই,
1: সেইটো
0: নাই,

0: জীৱনত কিমান গীত গালে তাৰ হিচাপ ৰখা নাই পুলক বেনাৰ্জীয়ে। তথাপি প্ৰায় 11 মান গীত গাইছে বুলি তেওঁ নিজে ভাবে। ৰেডিঅ'ৰ উপৰিও দূৰদৰ্শনতো তেওঁ গীত গাইছে। দূৰদৰ্শনত গীত গোৱা আৰু সংগীত পৰিচালনা কৰাৰ বিষয়ে আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়,
1: দূৰদৰ্শনটো হেৰি কৰিছো, দূৰদৰ্শন মিউজিক ডাইৰেকশ্যনো দিছো চিৰিয়েলৰ।
2: কেতিয়া কৰিছিলে এইটো?
1: ইয়াৰটো ঠিক মনত নাই, আপোনাৰ 4 মান চিৰিয়েলত মই মোৰ মিউজিক ডাইৰেকশ্যন, 4-5 মান হ'ব।
2: নাম
1: ঋতু আহে ঋতু যে এখন মনত আছে, কিন্তু বৰ ফেণ্টাষ্টিক গানবিলাক হৈছিল। আজি কেইদিনমান আগতো তাৰে এডিটৰ কাজু মোক কৈছিল, সেইকাৰণে মনত আছে। ঋতু আহে ঋতু যায়, তাৰপিছত লক্ষ্মীনাথ বেজবৰুৱাৰ এটা হেৰি হৈছিল, তাৰে 8টা গান মই কৰিছিলোঁ। তাৰপিছত আৰু আৰু 2-3টা মই নিজৰ ডাইৰেকশ্যনত আৰু এনে বহুত চিৰিয়েলত গাইছোঁ।

আলাপ অনুরাগ অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত প্ৰামাণ্য আলেখলানীৰ তৃতীয় খণ্ডটি শুনিলে। প্ৰামাণ্য আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই ধাৰাবাহিকলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰতে একেটা সময়তে।

আলাপ অনুরাগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো ঋষিকেশ গাগৰেৰ কণ্ঠ সংগীত। অনুষ্ঠানটো দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নিশা 11 বাজি 10 মিনিট। সামৰ সমাজৰ দিনজোৰা অধিৱেশন, কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला।